নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 14 দিন, 1948 শকাব্দৰ

আঠ দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 29 তাৰিখ। এতিয়া সময় পোৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বৰ আছে, ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত শেখ আব্দুল্লাহ, বিশ্বদেৱ স্বৰ্গীয়াৰী, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ট্ৰান্সমিটাৰত মিথুল গগৈ আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে প্ৰণতিনাথ বৰাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত, ববিতা ওজা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, লোহিত চন্দ্ৰ মেধিৰ কণ্ঠৰ লোকগীত, উমাকান্ত বৈৰাগী আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত আৰু গীতিকা চেটাৰ্জীৰ কণ্ঠত এটি ভজন শুনিলে।

0: The Anti-Corruption Branch Delhi has arrested the then Director General Health Services, Dr. Vatsala Agarwal, and Deputy Controller of Accounts in the Central Procurement Agency, Neeraj Chopra, in the case related to alleged large-scale irregularities in procurement of medicines, surgical consumables, and medical equipment. The agency informed that the allegations pertain to procurement of portable X-ray machines, medicines, and other medical items at allegedly inflated rates through manipulated procurement processes. The United States and Iran have agreed to halt counter-strikes and resume talks in Qatar's capital Doha tomorrow. The move is aimed at resolving their dispute over the Strait of Hormuz after days of military escalation threatened to derail the fragile ceasefire. In the knockout stage of the FIFA World Cup, Canada beat South Africa 1-0 for its first knockout match victory at Los Angeles in the United States. Stephens Eustaquio of Canada scored the goal in the second minute of second half stoppage time. And Indian men's hockey team displayed remarkable defensive resilience to defeat England 3-2 in the penalty shootout after a hard-fought nil draw in the reverse fixture of the FIH Hockey Pro League in London yesterday. And that is the end of this news bulletin.
1: Eya Akashbani Guwahatir Mahabahu Amar Onustan Prosar Korahoise Medium Wave Horsari Hoy Karadahomic Pass Meter Hot Huntress Kilo Harjot Aru FM Bandor Ehoek the Homic Soy Mega Harjot Mukutamala
2: Jibon Bihoyok Rosonari Kitap Konot Tinita Kondoase Protikon Rosonizen Equakuti Hundor Kubita প্রথম খণ্ড হল জীবন এখনা ইয়াত লেখকে জীবনৰ অন্বেষণ কৰিছে জীবনৰ অৰ্থ বিচাৰিছে সৃষ্টিৰ তাৰণাই মানুহক অনন্ত আৰু মধুময় জীৱনৰ সন্ধান দিয়ে নিয়ৰৰ টোপালত মহাসাগৰৰ স্বৰূপে উপলব্ধি কৰাৰ দৰে সৰু সুৰা কামবোৰৰ মাজতো জীৱনৰ মহত্ব উপলব্ধি কৰিব পাৰি মানুহে জিয়াই থকাৰ সপোন দেখে সপোনৰ মাজত জীৱনৰ জিয়া হুৰ লুকাই থাকে বিমূৰ্ত হলেও সপোনে আমাক জিয়াই থকাৰ সম্বল যোগায় জীৱনটোক আমি জিয়াই থকাৰ উপযোগী কৰি তুলিব লাগিব এই ক্ষেত্ৰত এটি সংযত আৰু সংস্কৃতিবান মনৰ প্ৰয়োজন খুব বেছি হৈ পৰে আধুনিক জীৱনৰ প্ৰধান সমস্যা হ'ল বিচ্ছিন্নতা আৰু নিসংগতা ইয়াৰ কাৰণ হ'ল আধুনিক সভ্যতাৰ কৃত্ৰিমতা আৰু যন্ত্ৰণা আমি প্ৰকৃতিৰ সান্নিধ্য হেৰুৱাই পেলাইছো গতিশীল জীৱন স্থবিৰ হৈ পৰিছে বিচিত্ৰ প্ৰকৃতিৰ মহাসমাৰোহ খন্তেকৰ কাৰণে নিৰীক্ষণ কৰিবলৈও আমাৰ হাতত সময় নাই মানুহ প্ৰকৃতিৰ সন্তান প্ৰকৃতিয়ে আলফুলীয়া হাতেৰে আমাক দাঙি ধৰি জীৱন যাতনাৰ পৰা ৰক্ষা কৰিব পাৰিব জীৱনৰ বাবে জীৱনৰ আৰু মানসিক সম্পৰ্কৰ প্ৰয়োজন জীৱনৰ বাবে জীৱনৰ আৰু মানসিক সম্পৰ্কৰ প্ৰয়োজন প্ৰকৃত সম্পৰ্কই আমাৰ জীৱনৰ পৰিসৰ আৰু মনৰ আয়তন বৃদ্ধি কৰি গৈ থাকে যিজন মানুহ মানসিকভাৱে সুন্দৰ আৰু যাৰ হৃদয় ঐশ্বৰ্যশালী তেওঁৰ জীৱন সদায় মহিয়ান কিতাপৰ সান্নিধ্য প্ৰকৃতিৰ সান্নিধ্য মানুহৰ সান্নিধ্যই জীৱনটোক সুন্দৰ আৰু অৰ্থবহ কৰি তোলে দ্বিতীয় খণ্ড হ'ল অমৃতময় জীৱনৰ দৃষ্টান্ত গৰলৰ মাজতো অমৃতৰ সন্ধান পোৱাৰ দৰে জীৱনৰ অজস্ৰ ঘাত প্ৰতিঘাত অতিক্ৰম কৰি জীৱনটোক নতুন ৰূপত সজাই তুলিছে মোজাৰ্ট বেথোফেন বাখ সুবাৰ্ট হকিং জন নাচ আদি মহান লোকসকলে তেওঁলোকৰ জীৱন কাহিনীয়ে আমাক দেখুৱাই দিয়ে দৰিদ্ৰতা অক্ষমতাক নেওচি মানুহে জীৱনৰ জয়গান গাব পাৰে মোজাৰ্টে আৰ্থিক দিশত নিৰন্তৰ সংগ্ৰামৰ মাজতো এৰি থৈ গ'ল আনন্দময় মোজাৰ্টে আৰ্থিক দিশত নিৰন্তৰ

শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আমিৰ খাৰ কণ্ঠত অহিৰ ভৈৰৱ ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

পুৱা 7:30 বজাত মূল সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। হাতে বাতে সুৰৰ আৱেশ, থলিতে মানিবদ্ধ হোৱা অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 10 বজাত। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 1:10 আৰু নিশা 7:45 মামণি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ এই বিষয়ক এখনি প্ৰামাণ্য আলেখ্য। আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত এখনি নাট অষ্টৰাগ, ৰচনা দিলীপ কুমাৰ দাসৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে। আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত সংগীতা কাকতি, দিগেন মহন্ত আৰু মিনতি গগৈ, ৰহিমা কলিতা বেগম, খগেন দত্ত আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ গীত। পুৱা 9:20 বজাত চিত্ৰগীত। দিনৰ 11:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। দিনৰ 12:15 বজাত গীত আৰু গজল। দিনৰ 12:30 বজাত সুৰৰ কৰণী। দিনৰ 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব ৰাগ সুধ সাৰংগ। দিনৰ 1:50 বজাত নবনীতা দাসৰ কণ্ঠৰ লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান।

0: বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

ধান খেতিৰো অনুপযোগী হৈ পৰিছে। মাত্ৰাধিক লৱণ জমা হোৱাৰ কাৰণে উত্তৰ ভাৰতৰ বহু মাটি খেতিয়কে পৰিত্যাগ কৰিছে। কল কাৰখানাৰ পেলনীয়া সামগ্ৰীয়ে ভূমিৰ ৰাসায়নিক ধৰ্মৰ আমূল পৰিৱৰ্তন কৰে। কাৰখানাৰ চূণজাতীয় আৱৰ্জনাই মাটি ক্ষাৰকীয় কৰি তোলে। অন্য কিছুমান আৱৰ্জনাত ভয়াৱহভাৱে বিষাক্ত ক্ৰমিয়াম, মাৰ্কাৰী, কেডমিয়াম আদি কৰি বিভিন্ন ধাতু বেছি পৰিমাণে থাকে। আৱাসিক অঞ্চলত দৈনন্দিন ব্যৱহাৰ্য ঘৰুৱা বস্তুৰ পেলনীয়া অংশই ঘৰৰ ওচৰৰ পাজৰৰ মাটি প্ৰদূষিত কৰে। অৱক্ষয় আৰু প্ৰদূষণ দুয়োটাই আজি মাটিৰ অস্তিত্বৰ কাৰণে ভাবুকি হৈ পৰিছে। প্ৰদূষিত ভূমিক প্ৰদূষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি লোৱাৰ উদ্দেশ্যে বিজ্ঞানীসকলে বিভিন্ন উদ্ভাৱনৰ প্ৰচেষ্টা চলাই গৈছে। ভূমিষ্ঠ হৈ পৃথিৱীলৈ অহাৰ পৰা মৃত্যুলৈকে মাটিৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড়। এনেক্ষেত্ৰত ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰি ভূমিৰ সংৰক্ষণৰ বাবে আমাৰ নিজৰ অৰিহণা আগবঢ়োৱাৰ প্ৰয়োজন আছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনা আৰু স্থল সেনাৰ দলে অংশগ্ৰহণ কৰে। ছিচিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ চিনস্বৰূপে ভিক্টৰিয়া বন্দৰত INS তৰ্কচ আৰু INS ইক্সাকক সাজু কৰি ৰখা হয়। দেশখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী যোৱা শনিবাৰে ছিচিলিলৈ যায়। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীয়ে এই সন্মান প্ৰদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্ৰচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্ৰিক অৰ্থনীতি, জলবায়ু সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। শ্ৰীমোদীয়ে এই সন্মান লাভ কৰি ছিচিলিৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাম কৰি অহা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি ভবা প্ৰতিখন দেশৰ নাগৰিকলৈ এই সন্মান উৎসৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে শেহতীয়াকৈ এগ্ৰিকোলা বঁটা, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অব দ্য আৰ্থ বঁটাৰ দৰে সন্মান লাভ কৰিছে। বিগত বছৰসমূহত শ্ৰীমোদীয়ে পৰিৱেশ সংৰক্ষণৰ দিশত ভাষণ আৰু সন্মিলনৰ সিদ্ধান্তৰ উপৰি জলবায়ু কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। তেওঁ বিশেষকৈ পৰিকল্পনাসমূহক কাৰ্যলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বহনক্ষমভাৱে জীয়াই থকাক জীৱন ধাৰণৰ এটা অংশ কৰি লবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত সম্প্ৰতি অব্যাহত থকা সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ভাৰতে মৰিছাছৰ বাবে আগবঢ়োৱা বিশেষ অৰ্থনৈতিক পেকেজৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। শ্ৰীমোদীয়ে কয় যে মৰিছাছৰ প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাত চলি থকা দ্বিপাক্ষিক প্ৰকল্পই দেশখনৰ স্বাস্থ্যসেৱা, যোগাযোগ, বহনক্ষম বিকাশ আৰু সামুদ্ৰিক অৰ্থনীতিত অৰিহণা যোগাব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ভাৰত মৰিছাছ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু গোলকীয় দক্ষিণৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ গুৰুত্বৰ দিশত সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছোৱানে ভাৰতৰ সৰ্বাংগীন বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে।

কয় যে এনে উদ্যোগে কৃষক, গ্ৰাম্য অৰ্থনীতি আৰু যুৱক যুৱতীৰ বাবে বহনক্ষম বিকাশ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱচামক নিয়োগ বিচৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰৰ খাদ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ বসন্তৰাও মাৰাথৱাড়া কৃষি বিদ্যাপীঠত এটা সামূহিক ইনকিউবেশ্যন কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত শ্ৰীপাছোৱানে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু যুৱচামৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন। খাদ্য শস্যৰ উৎপাদনত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ পৰৱৰ্তী পৰ্যায়ত কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে খাদ্য প্ৰসংস্কৰণৰ জৰিয়তে মূল্য সম্বৰ্ধনৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰিটেইন ভ্ৰমণ সামৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ আৰু কৌশলগত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ষ্টাৰ্টআপ সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁলোকে লগতে আন্তঃগাঁথনি, ডিজিটেলাইজেচন আৰু প্ৰতিৰক্ষা, খাদ্য আৰু কৃষি আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ন ন সুযোগ সন্ধানৰ লগতে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে দেশখনৰ উদ্যোগপতিসকলৰ সৈতে ঘূৰণীয়া মেজমেলতো ভাগ ল'ব। ইয়াৰ পূৰ্বে শ্ৰীগোৱেলৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত উভয় দেশৰ উদ্যোগপতিসকলে বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ পুনৰ নিশ্চিতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰিছে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে। 33 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে দুখন খেলত মুখামুখি হৈছিল আৰু উভয়ে এখনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেৱিকা চিহাগ ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোপাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈকে 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদী ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী

পীয়ূষ গোয়েল উচ্চস্তরীয় প্রতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউএছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে সমুজ্জ্বল দত্তয়।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি সোমবার, 1433 ভাস্করাব্দৰ আহাৰ মাহৰ 14 দিন, 2026 খ্রিস্টাব্দৰ জুন মাহৰ 29 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি পূর্ণিমা। আজি সূর্যোদয় হৈছিল পুৱা 4:37:35 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:15 16 ছেকেণ্ড।

নিজে আনন্দিত হবৰ বাবে আনক আনন্দ দিব পাৰিব লাগে, কথাষাৰ কৈছিল মাৰ্ক টুৱেইনে। শিশু সাহিত্যিক অমল দত্ত, অচিন মোমাইদেউ নামেৰে পৰিচিত এইগৰাকী শিশু সাহিত্যিকৰ জন্ম হৈছিল 1947 চনৰ 19 এপ্ৰিলত। শিৱসাগৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি 1965 চনত তেখেতে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা বুৰঞ্জীত অনাৰ্চসহ বি এ পাছ কৰে। 1970 চনত তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে 1978 চনলৈ কাম কৰে। কৰ্মজীৱনত তেখেতে 1981 চনৰ পৰা 1986 চনলৈ দিছপুৰৰ আছাম ষ্টেট আৰ্কাইভত যোগদান কৰে। বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট বিভাগত যুটীয়া সঞ্চালক হিচাপেও কাম কৰিছিল অমল দত্তই। পিছলৈ তেখেতে অসমৰ ভাষা প্ৰয়োগ সঞ্চালকালয়ত যোগ দিয়ে। সাদিনৰ চোতালৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ লগতে সফুৰাৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল অমল দত্তই। অচিন মোমাইদেউ ছদ্মনামেৰে তেখেতে ডেম্পেহাৰ দূৰবীন, পিজিৰ সপোন, কন্দাইটিৰ সাধু আদি ৰচনা কৰিছিল। অসমীয়া শিশু সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা অমল দত্তৰ মৃত্যু হয় 2008 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় বিজ্ঞানী তথা প্ৰায়োগিক পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহলানবিচ। ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক প্ৰশান্ত চন্দ্ৰ মহলানবিচৰ জন্মদিনটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়। প্ৰশান্ত চন্দ্ৰ মহলানবিচৰ জন্ম হৈছিল বৰ্তমানৰ বাংলাদেশৰ বিক্ৰমপুৰ নামৰ ঠাইত। 1854 চনত ককাক গুৰুচৰণ কলকাতালৈ আহিছিল আৰু তাতেই নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰে। তেতিয়াই ককাক গুৰুচৰণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰৰ সংস্পৰ্শলৈ আহে। প্ৰশান্ত চন্দ্ৰ মহলানবিচে শিক্ষা জীৱন আৰম্ভ কৰে ব্ৰাহ্ম বয়জ হাইস্কুলত। 1908 চনত তেখেতে স্কুলীয়া শিক্ষা সাং কৰে। ইয়াৰ পিছত প্ৰেচিডেন্সি কলেজত পদাৰ্থ বিজ্ঞানক মুখ্য বিষয় হিচাপে লৈ 1912 চনত BSc ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেখেতে কিংছ কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত গণিত শাস্ত্ৰ বিশাৰদ শ্ৰীনিবাস ৰামানুজন আৰু পদাৰ্থ বিজ্ঞানী চিটিআৰ উইলছনৰ সান্নিধ্যলৈ আহে। লণ্ডনত তেখেতে বায়োমেট্ৰিকা নামৰ এখন আলোচনীৰ সৈতে জড়িত হয়। ইয়াৰ পৰাই বতৰ বিজ্ঞান আৰু নৃতত্বত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগৰ কথা আৱিষ্কাৰ কৰে। PC মহলানবিচ তথা আন কেইবাগৰাকী সহকৰ্মীৰ প্ৰচেষ্টাত কলকাতাত ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান আৰম্ভ হয় আৰু এই প্ৰতিষ্ঠান পঞ্জীয়ন হয় 1932 চনৰ 28 এপ্ৰিলত। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত মহলানবিচ মডেল গৃহীত হৈছিল আৰু ইয়াৰ লগে লগে ভাৰতত ক্ষিপ্ৰ উদ্যোগীকৰণ আৰম্ভ হয়। ভাৰত চৰকাৰে পদ্মবিভূষণেৰে সন্মানিত কৰা মহলানবিচৰ মৃত্যু হয় 79 বছৰ সম্পূৰ্ণ কৰা এটা দিন পূৰ্বে, অৰ্থাৎ 1972 চনৰ 28 জুনত। 1893 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল প্ৰশান্ত চন্দ্ৰ মহলানবিচৰ। জ্যোতিৰ্বিজ্ঞানী তথা জনপ্ৰিয় বিজ্ঞান লেখিকা মাৰ্গাৰেট

হেক 1922 চনৰ 12 জুনত ইটালীৰ টুস্কেনীৰ ফ্লোৰেন্সত মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল। যৌৱনকালত এগৰাকী খেলুৱৈ হিচাপে মাৰ্গেৰিটা হেকে বাস্কেটবল খেলিছিল। ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাৰ সময়ত ট্ৰেক এণ্ড ফিল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল মাৰ্গেৰিটা হেকে। 1945 চনত তেখেতে ফ্লোৰেন্স বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তেখেত 1964 চনৰ পৰা 1992 চনৰ 1 নৱেম্বৰলৈ ট্ৰিয়েষ্টে বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক আছিল। 1964 চনৰ পৰা 1987 চনলৈ ট্ৰিয়েষ্টে এষ্ট্ৰনমিকেল অবজাৰভেটৰীৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল মাৰ্গেৰিটা হেক। এই পদত অধিষ্ঠিত হোৱা ইটালীৰ প্ৰথমগৰাকী মহিলা হৈছে মাৰ্গেৰিটা হেক। তেখেতে সংস্কৃতি আৰু কলাৰ বাবে ইটালিয়ান অৰ্ডাৰ অফ মেৰিটৰ সোণৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও নাইট গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অফ মেৰিট অফ দ্য ইটালিয়ান ৰিপাব্লিক সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল মাৰ্গেৰিটা হেকে। 2013 চনৰ আজিৰ দিনটোতে মৃত্যু হয় এইগৰাকী জ্যোতিৰ্বিজ্ঞানীৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিন্স এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল 1534 চনৰ আজিৰ দিনটোতেই। পানামা খালৰ মাৰ্কিন অভিযন্তা জৰ্জ ৱাশ্বিংটন গুথেলছৰ জন্ম হয় 1858 চনৰ আজিৰ দিনটোতেই। জাৰ্মান ভাষা বিজ্ঞানী কাৰ্ল ব্ৰুগমেনৰ মৃত্যু হয় 1919 চনৰ আজিৰ দিনটোতেই। 1961 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী চৰ্দাৰ বলদেৱ সিঙৰ। বাংলা কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু হয় 1873 চনৰ আজিৰ দিনটোতেই। দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ ব্ৰাজিল। ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ দিশৰ পৰা ব্ৰাজিল হৈছে পৃথিৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা প্ৰায় 192 মিলিয়ন। 1500 খ্ৰীষ্টাব্দত পেড্ৰো এলভাৰেজ কাব্ৰালে এই ভূখণ্ডত পদাৰ্পণ কৰাৰ পাছত 1815 চনলৈকে ব্ৰাজিল পৰ্তুগালৰ উপনিৱেশ আছিল। তাৰ পাছত ইয়াক এখন ৰাজতন্ত্ৰলৈ উন্নীত কৰা হয়। 1822 চনত ব্ৰাজিল স্বাধীন হয়। ইয়াৰ লগে লগে সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ ব্ৰাজিল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হয়। বিশ্ব ফুটবলত ব্ৰাজিলৰ আধিপত্যৰ কথা সকলোৱে জানে। ফুটবল বিশ্বকাপৰ 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলে 1958 চনৰ আজিৰ দিনটোতেই ছুইডেনক 5-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফুটবল বিশ্বকাপ জয় কৰিছিল।

0: নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ সুফল, এই সম্পৰ্কে আজি আমাক কৈছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
1: যোগাভ্যাস কেৱল 21 জুনৰ দিনা উদযাপন কৰা এটা উৎসৱ নহয়, ই হ'ল এটা জীৱনশৈলী আৰু অনুশাসন। ইয়াক নিয়মীয়াকৈ জীৱনৰ অংশ কৰি ল'লে আমাৰ শৰীৰ, মন আৰু বুদ্ধি তিনিওটাৰে অভূতপূৰ্ব উন্নতি ঘটে। নিয়মীয়া যোগাভ্যাস কৰিলে শাৰীৰিক কি কি উপকাৰিতা আমি পাব পাৰোঁ, প্ৰথমতে আমি সেই বিষয়ে জানো আহোঁ। যোগাসনে শৰীৰৰ মাংসপেশীবোৰ টানি ধৰি নমনীয় কৰি তোলে। ইয়াৰ ফলত শৰীৰৰ জঠৰতা আঁতৰি যায় আৰু মাংসপেশী মজবুত হয়। বিভিন্ন আসন আৰু প্ৰাণায়ামে শৰীৰত ৰক্ত সঞ্চালন সঠিক কৰি ৰাখে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদৰোগৰ আশংকা দূৰ কৰে। নিয়মিত যোগাভ্যাসে শৰীৰৰ পৰা ক্ষতিকাৰক টক্সিন বা আৱৰ্জনাসমূহ উলিয়াই দিয়াত সহায় কৰে, যাৰ ফলত আমাৰ শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। প্ৰাণায়ামৰ জৰিয়তে হাওঁফাৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ই শৰীৰৰ অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে আৰু এজমা বা উশাহ নিশাহৰ যিমানবিলাক সমস্যা থাকে সেই সমস্যাৰ পৰা উপশম কৰে। যোগে শৰীৰৰ মেটাবলিজিম বা বিপাক ক্ৰিয়া সক্ৰিয় কৰে। ই অতিৰিক্ত চৰ্বি হ্ৰাস কৰি শৰীৰটো সঠিক গঢ়াত সহায় কৰে। এতিয়া আহিছো আমাৰ কি কি মানসিক উপকাৰ সাধন হয়। বৰ্তমান ব্যস্ত জীৱনত যোগ হ'ল মানসিক শান্তিৰ এক মহৌষধ। ই শৰীৰৰ কৰ্টিছল নামৰ ষ্ট্ৰেছ হৰম'নৰ মাত্ৰা কমায় আৰু মন ফৰকাল কৰে। যিসকলৰ টোপনিৰ সমস্যা বা অনিদ্ৰাৰ ৰোগত ভুগি আছে তেওঁলোকৰ বাবে যোগাভ্যাস হৈছে মহৌষধ। ই স্নায়ুতন্ত্ৰক শান্ত কৰে আৰু ফলত ৰাতি গভীৰ আৰু শান্ত আৰামদায়ক টোপনি হয়। যোগে মনটোক স্থিৰ কৰিবলৈ শিকায়। ইয়াৰ ফলত খং, খিংখিঙীয়া ভাৱ বা হতাশাৰ দৰে নেতিবাচক আবেগবোৰ নিয়ন্ত্ৰণলৈ আহে আৰু মনত এক আনন্দময় ভাৱৰ সৃষ্টি হয়। যেতিয়া আপুনি

0: নিয়মীয়া যোগাভ্যাস কৰে, তেতিয়া আপুনি নিজৰ শৰীৰ আৰু মনৰ ওপৰত এক সুন্দৰ নিয়ন্ত্ৰণ অনুভৱ কৰিব পাৰে। এই নিয়ন্ত্ৰণে আপোনাক আত্মবিশ্বাস বহুখিনি বঢ়াই তোলে। এতিয়া আহিছো আমাৰ বুদ্ধিত কি কি উপকাৰিতা হয়। যেতিয়া আপুনি উশাহ নিশাহ আৰু আসনৰ ওপৰত মনোযোগ দিয়ে, তেতিয়া মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ই ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ একাগ্ৰতা তথা নতুন কথা মনত ৰখাৰ ক্ষমতা বঢ়ায়। এক শান্ত আৰু স্থিৰ মগজুৱে যিকোনো পৰিস্থিতিতে সঠিক আৰু গভীৰভাৱে চিন্তা কৰিব পাৰে, যোগে মানসিক খেলি মেলি বা বিভ্ৰান্তি আঁতৰাই বুদ্ধিক চোকা কৰে, যাৰ ফলত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ সঠিকভাৱে ল'ব পৰা যায়। সেইবাবে নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুরপরা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিং এর বাবে আজই ফোন করক 9957568450।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: বেমার ভাল হওয়ার পর বড় ফুটনি দেখুন, তো কথাটো কি
4: নহব কিয়? হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে,
3: তার মানে?
4: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা রোগ ধরা পেলোৱা, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারী হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয় পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখীরতে মোহর খুঁটি,
3: মানে
4: তোর কারণে সকল বিনামূলীয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই।
3: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার।
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
5: এবার আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছিচেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান। পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ স্বীকৃতি প্ৰধানমন্ত্ৰীগৰাকীলৈ। পৰিৱেশ জলবায়ু ৰক্ষাৰ কৰ্মীলৈ এই সন্মান উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কী বাতত পূর্ণিমা দেৱী বৰ্মনৰ হাৰগিলা সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নাগালেণ্ডৰ নাগালেণ্ড বেবী লীগ, নাগালেণ্ড উইমেন ফুটবল লীগৰো ললে শলাগ। মেঘালয়ৰ গছৰ শিপাৰ দলঙক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তৰ বাবে আবেদন জনোৱা বুলিও কলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিত ব্যয় সংকোচনৰ আহ্বানৰ প্ৰতি জনোৱা সঁহাৰিৰ বাবে দেশবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অৰুণাচলৰ পানীৰ ঢলত হাহাকাৰ পৰিস্থিতি, ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ, চুবুৰীয়া ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণত জোনাইত হঠাতে আহিল ভয়ংকৰ বান, জোনাই গুৱাহাটী লিডুলৈ ৰেল যোগাযোগ বন্ধ, সোঁতত উটি গল দুজনকৈ লোক, উটি গল চিলে নদীৰ লোহাৰ দলং, চিমিন নৈত খহিল ৰেলৱে ব্ৰিজ, দুৰ্যোগৰ সময়ত ৰাজ্যবাসীৰ কাষত আছো বুলি কলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। চিৰাং বঙাইগাঁৱত ভূটানৰ পানীত কেইবাশ পৰিয়ালৰ হাহাকাৰ, ফেনেফুটুকাৰে বাঢ়িছে স্থানীয় সকলো নদী, নাঙলভাঙাত উটি গল সাগু, আই নদীও উঠিছে উফন্দি। 1 জুলাইলৈ অব্যাহত থাকিব প্ৰতিকূল বতৰ, অৰুণাচলৰ 5খন জিলাত ৰেড এলাৰ্ট জাৰি, কিমিনৰ হাৱাই কেম্প এলেকাত ডাৱৰ বিস্ফোৰণত নিহত আন এজনৰ মৃতদেহ উদ্ধাৰ। ক্ৰমাৎ চমু চাপিছে লোকপিয়ল অভিযানৰ দিন, জুলাইৰ মাজভাগৰ পৰা গণনাকাৰীৰ প্ৰশিক্ষণ, 17 আগষ্টৰ পৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ, 2027ৰ ফেব্ৰুৱাৰীত মূল লোকপিয়ল। জি এম চিএইচত একেলগে 5,000 ৰোগীয়ে পাব সেৱা, পুনৰ নিৰ্মাণ ভূমিজৰীপৰ কাম কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন, 10 জুলাইত হ'ব বাজেট দাখিল, জনতাৰ সহায়ক হোৱাকৈ বাজেট প্ৰস্তুতৰ অংগীকাৰ বিত্তমন্ত্ৰীৰ। ইৰাণৰ অস্তিত্ব নোহোৱা কৰাৰ ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ, নিয়ম ভংগ কৰিলে IRGCৰ তীব্ৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ, উভয় পক্ষৰ কাৰ্যই অসাৰ কৰিছে চুক্তি শান্তি আলোচনা, 30 দিনলৈ হৰমুজক নিজ নিয়ন্ত্ৰণত ৰখা হ'ব বুলি ঘোষণা ইৰাণৰ বিদেশ মন্ত্ৰীৰ। ছৌদি আৰবৰ ৰাজধানুৰা মহানগৰত হোৱা হেলিকপ্টাৰ

দুর্ঘটনাত 14গৰাকী লোকৰ মৃত্যু। উত্তৰ ছিকিমত প্ৰবল বৰষুণত বিধ্বস্ত পথ দলং, শতাধিক পৰ্যটক আবদ্ধ। খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপ 2026ত জৰ্ডানক ধূলিচ্ছাদ কৰি গ্ৰুপ চেম্পিয়ন আৰ্জেণ্টিনা, ফ্ৰিকিকত পুনৰ চলিল মেছিৰ যাদু, 7খন মেচত ধাৰাবাহিক গ'ল লিঅ'নেল মেছিৰ। পানামাৰ বিৰুদ্ধে 2-0 গ'লৰ ব্যৱধানত ইংলেণ্ডৰ জয়, নকআউটৰ প্ৰথমখন মেচত পৰ্টুগালৰ মুখামুখি হ'ব ক্ৰোৱেছিয়া। মহিলা টি টুৱেণ্টি বিশ্বকাপৰ পৰা বাহিৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6 উইকেটত পৰাস্ত। আয়াৰলেণ্ডৰ বিৰুদ্ধে চন্দ্ৰপতন টীম ইণ্ডিয়াৰ 2-0 ব্যৱধানত শৃংখলা হেৰুৱালে শ্ৰেয়াছ আয়াৰ বাহিনীয়ে। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।
2: নমস্কাৰ ওজা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আজি পঞ্চম খণ্ডত কথা পাতিছোঁ। মোৰ এটি প্ৰশ্নৰ উত্তৰ দিবচোন। আপুনি লোকগীতৰ শিল্পী হোৱাৰ প্ৰয়াস কৰিছিল, মঞ্চত গাইছে, বিভিন্ন অনুষ্ঠানত আপোনাক লোকগীতৰ শিল্পী হিচাপে শ্ৰোতাই বা দৰ্শকে পাইছে, আকাশবাণীত এই কথাটো মানে লোকগীতৰ শিল্পী হিচাপে আপুনি নাহিল কিয়?
3: মই এনেই ইয়াতে মই ৰেডিঅ' আৰ্টিষ্ট হিচাপে মই বৰগীত, নাম, হোলী এই তিনিটাত মই ইয়াত গাইছোঁ। ইয়াতে কাৰণ মই লোকগীত খুব গাবৰ খুব ইচ্ছা। মই আৰু চেষ্টা কৰিছিলোঁ, অডিশ্যন দিছিলোঁ, অডিশ্যন দিয়াতো মই ফেইলৰ হ'লোঁ। মানে এই বিটখনতে মোৰ গণ্ডগোল লাগিলে, কাহাৰ বা বিটত অলপ বেলেগ বজালে মোৰ ইয়াতে মই নাৰ্ভাছ হৈ গ'লোঁ। গতিকে মই গম পাইছোঁ যে নাপাওঁ, মোৰ হৈ নাপালোঁ মই আৰু। তেতিয়া মই সেই ফাইজে মোৰ বন্ধ হৈ গ'ল। কিন্তু মোৰ এতিয়াও ইচ্ছা আছে যে মই এদিন ৰেডিঅ'ত অডিশ্যন দিম আৰু ভাল ৰিজাল্ট পাম বুলি আশা আছে।
2: পাব আপুনি এবাৰ বাৰু। আপোনাৰ যিজন আপোনাৰ সহযোগী শিল্পী আছিল তেখেতৰ কিবা এটা গণ্ডগোল হৈ গ'ল, তেনেকুৱা গণ্ডগোল হ'লে আশা কৰিব নোৱাৰি সঁচাকৈ। কিন্তু তাৰপিছত আপুনি লোকগীতৰ অডিশ্যন বহুদিন ধৰি দিয়া নাই, আপুনি তাৰপিছত বহুত দীঘলীয়া এটা আপোনাৰ বিৰতি পৰিছে। এইবাৰ যেতিয়া আমাৰ লোকগীতৰ কণ্ঠ পৰীক্ষা হ'ব, আপোনাক নিশ্চয় আশা কৰিম আমি এগৰাকী প্ৰাৰ্থী হিচাপে। আৰু কিন্তু লোকগীত আপুনি গায় অকণমান, এই বৰগীত, হৰিগীত, নাম এইবিলাকৰ কথাটো পাতিয়ে আছোঁ, লোকগীতৰ এটি বা দুটি কলি অকণমান গাই দিয়কচোন।
3: মোৰ এটি প্ৰিয় গীত, মই খুব ভাল পাওঁ এই গীতটো, ৰাম নাম নললোঁ। সেইটো গুৰুজনাৰ মানে মহাপুৰুষ মাধৱদেৱৰ পদেৰে গায় পদখিনি, কিন্তু তাত সুন্দৰকৈ ঘোষাটো গাই দিছে। মানে অলপ গাই দিওঁ অলপ অকণমান।

0: এই গীতটি যেহেতু আপুনি আমাৰ লোকগীতৰ শিল্পী নহয়, গতিকে আপোনাৰ বাণীবন্ধন কৰা কোনো গীত আমাৰ হাতত নাই। কিন্তু আপোনাৰ এই গীতটি আপুনি এখন মঞ্চত পৰিৱেশন কৰিছিল, সেই বাণীবদ্ধিত ৰূপটো মোৰ হাতত আছে, আমি অকণমান সেই গীতটিকে শুনিছোঁ।
1: ঠিক আছে।

0: ঠিক আছে ওজা ডাঙৰীয়া, লোকগীতৰ শিল্পী হিচাপে আপোনাক পাম বুলি আশা কৰিলোঁ। আৰু বৰ্তমান যিটো ধাৰাত আপুনি গীত গাই আছে সেইখিনিতো আশা কৰিমেই আকৌ। তাৰোপৰি আপুনি অন্যান্য গীতৰ ধাৰালৈকেও আপুনি গৈছে, আপুনি নাও খেলৰ গীতত প্ৰৱেশ কৰিছে, আপুনি নাও খেলৰ গীতটোৰ লগত কেনেকৈ জড়িত হ'ল?
1: মই আগতেও কৈছোঁ যে আমাৰ অনুষ্ঠানত চব শিকাইছিল, তেনেকুৱা বিখ্যাত শিল্পী আছিল আমাৰ তপোধন বায়ন। আমাৰ অনুষ্ঠানত যেতিয়া প্ৰগ্ৰেম কৰিব গ'লে নিৰ্দিষ্ট শিল্পী আছে, যে তেওঁ নাও খেল দিব, এওঁ থিয় নাম গাব, এওঁ ভোটালত অংশগ্ৰহণ কৰিব, এওঁ বৰগীত গাব, এনেকুৱা বিভিন্ন বেলেগ বেলেগ অকলে সববিলাক নানে, বিভিন্ন আৰ্টিষ্টবিলাক লৈ যায়, প্ৰত্যেকে সুকীয়া সুকীয়া, কাৰোবাৰ খোল বজাব, কাৰোবাৰ বাঁহী বজাব, এনেকুৱা ধৰণে সুন্দৰভাৱে তেনেকুৱা ধৰণে শিল্পীবিলাক লৈ গৈছিল। তেওঁ নতুন নতুন শিল্পী সৃষ্টি হৈছিল। গতিকে মই নাও খেলটো মোৰ সেই প্ৰয়াত তপোধন বায়নৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা শিকিছিলোঁ। তেওঁবিলাক তাত দিছিল, আমি মাদ্ৰাজতো দিছিলোঁ, আমি 1981 চনত গৈছিলোঁ, তেওঁ দিছে, মই মানে বঠা ধৰিছিলোঁ, লগৰ বঠা
0: ধৰিছিলোঁ, গতিকে গীতটোও গাইছিলোঁ,
1: তেতিয়া গীতটো গাইছিলোঁ, লগতে আছিলোঁ আৰু সেইভাৱে আপ্লুত হ'লোঁ আৰু। গতিকে মই তেনেকুৱা কেছেটতো গাইছিলোঁ, প্ৰথম কেছেট আমাৰ সেই সময়ত আমাৰ শৰ্মা ছাৰ আছিল, প্ৰভাত শৰ্মা ছাৰ, তেওঁৰ পৰিচালনাতে আমাৰ ৰেকৰ্ডিং কৰিছিল ৰমেন চৌধুৰীয়ে। কল্লল গোষ্ঠীৰ পৰা প্ৰথম আমাৰ নাও খেলৰ, থিয় নামৰ আৰু হোলীৰ প্ৰথম কেছেট, কেছেটখন মোৰ তাৰ সময়টো মনত নাই, কিন্তু সেইখন প্ৰথম কেছেট ওলাইছিল। সেইখন কেছেটত মই হোলী গাইছিলোঁ আৰু মই নাও খেলা গাইছিলোঁ, আৰু ভোগেশ্বৰ শৰ্মা তেওঁ চাৰে তেওঁ গাইছিল আমাৰ থিয় নাম। হয়, সেইখন কেছেট বহুত পুৰণি, তাৰমানে একেলগে তাৰমানে নাম হোলী আৰু কি বোলে নাও খেলৰ গীত হৈছিল, এতিয়া মই গাইছিলোঁ।
0: নাও খেলটো আপোনালোকৰ বৰপেটা অঞ্চলত বেছ জনপ্ৰিয় এটি খেল, কম্পিটিশ্যন হয় তাৰ, আপুনি সেই খেলবিলাক দেখিছেও, নিজে গৈ চাইছেও, নহয় জানো?
1: কেতিয়াবা কম্পিটিশ্যন হৈছিল,
0: হয়, আপুনি কেতিয়াবা নাও খেলত মানে অংশগ্ৰহণ কৰিছে নেকি?
1: নাও খেলত অংশগ্ৰহণ কৰা নাই, এনে মানে চাইছোঁ, দেখিছোঁ, আমি সাঁতুৰি পৰা নাছিলোঁ সেই সময়ত, গতিকে সাঁতুৰিব জানিব লাগে। আমাৰ মামাৰ ল'ৰাবিলাক বৰ বিখ্যাত আছে, তেওঁলোকে খুব এইবিলাক কৰিছিল, চাইছিলোঁ, চাই ভাল লাগিছিল। আমাৰ 15 আগষ্টতো এইবিলাক হৈছিল, বানপানী আছিল, এতিয়া সেইবিলাক পানী নোহোৱা হৈ গ'ল, মানে নাও খেলটো বন্ধ হৈ গ'ল। আমাৰ বৰপেটাৰ থলুৱা মান আৰ্টিষ্টে এইবিলাক নাও বনাইছিল, নাও ৰং দিছিল সুন্দৰ, আপোনালোকে কলাখালীত দেখিলে গম পাব, সেই তেওঁলোকে নাও বেয়া হ'লে ভাঙি পেলাইছিল আৰু নতুনকৈ বনাইছিল, মানে হাৰিলে ভাঙি পেলাই, এনেকুৱা ধৰণৰ আছিল, ইমান ডাঙৰ হেৰি আছিল। গতিকে প্ৰত্যেকটো নাম আছে, এইবিলাক এনে নাও বনাই তেওঁ নাও গোটেই মানুহখিনি খুৱাই বোৱাই লৈ সুন্দৰকৈ নাৱৰ প্ৰেক্টিচ কৰে, পাবই লাগিব ফাৰ্ষ্ট প্ৰাইজ, গতিকে তেনেকুৱা আছিল।
0: হয়, কিন্তু এই নাও খেলত যেতিয়া শিল্পীসকলে মানে খেলুৱৈসকলে এটা ডাঙৰ ডাঙৰ দল, বহুতকেইজন মানে বঠাধাৰী থাকে, তেওঁলোকেতো গান গাই গাই নাও
1: বৰ সুন্দৰকৈ গাইছিল
0: খেলত অংশগ্ৰহণ কৰে।
1: তেতিয়া পানী আছিল আমাৰ, পানী এতিয়াও আছে, কিন্তু ৰাস্তাবিলাক বন্ধ হৈ গ'ল পানী অহা, য'ত আমাৰ হাৰিজানতে আছিল, হাৰিজানটো এনেই বন্ধ হ'ল, দলং আদি মথাউৰি দি বন্ধ কৰিলে, সেই বন্ধ কৰাৰ আমি নাৱৰ যিজন সৃষ্টি নাও বনাইছিল সেইবিলাক মানুহবিলাক ঢুকালে, গতিকে তেওঁলোকে ঢুকাৰ পিছত আৰু বাকী তেওঁলোকৰ ল'ৰা
0: ছোৱালী পৰম্পৰাটো ভাঙি গৈছে,
1: ভাঙি গ'ল, কিন্তু গীতবিলাকতো থাকি গ'ল, গতিকে গীতবিলাক এই মঞ্চত নাওবিলাক আহি গ'ল,
0: গতিকে আপোনালোকে মঞ্চত সেই নাৱৰ খেলৰ এটা
1: সুন্দৰ মানে
0: পৰিৱেশ
1: বনাই ৰং চং ধুনীয়া ৰং দিয়ে, আৰ্টিষ্ট আছে ৰং চং দিয়ে, গতিকে তেনেকুৱা আমি নাও খেল, নাও খেল আমি ষ্টেজত আমি গাওঁ।
0: হয়, এতিয়া এই নাও খেলৰ গীত কিবা মনত আছে নেকি আপোনাৰ?
1: আছে,
0: অকণমান গাই দিয়কচোন, শ্ৰোতাই শুনি ভাল পাব।

নিরঞ্জন নারায়ণ তোমাক লইল হরণ, যাদব যদুনন্দন মাধৱ মধুসূদন, যাদব যদুনন্দন মাধৱ মধুসূদন। ইয়াৰ পিছত কীৰ্তন ঘৰে গায়। তাৰপিছত আমাৰ চতুৰ্থ প্ৰসংগত আমাৰ কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায়স নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম। এনেকৈ চতুৰ্থ প্ৰসংগ, তাৰ সামৰণি আমাৰ পাঠ প্ৰসংগ আছে। অৰ্থাৎ আমাৰ অভিযোগত ৰাতিপুৱা অভিযোগত আমাৰ সুন্দৰভাৱে

0: এনেকে সুন্দৰভাৱে বিভিন্ন ভিন্ন হলত কোৱা হয়।
1: হয়,
0: এইটো এটা সামৰণি মাৰি থৈ
1: সামৰণিত হয়। এইখিনি হল পুৱাৰ প্ৰসংগৰ কথা কোৱা, তেনেকে আপোনাৰ আবেগ মানে বিয়লিৰ প্ৰসংগ হয়, তেনেকে ৰাতিৰ প্ৰসংগ হয়, সেইবিলাকতো বিভিন্ন ধৰণে গায়। আপোনাৰ গোটেই সংগীতৰ সাধনাত আপোনাৰ বৰপেটাৰ সত্ৰ

0: যেখানে বা তার স্থানীয়ভাবে যে
1: ভঁৰাল ভঁৰাল আছে
0: সেই ভঁৰালটোৰ পৰাই আপুনি মানে এতিয়াও গাই আছে
1: হয় হয়
0: আগবাঢ়ি
1: গৈছো
0: ঠিক আছে ওজা ডাঙৰীয়া আমি আপোনাৰ পঞ্চম খণ্ডৰ এই সামৰণিত আজি আপোনাৰ পুৱাৰ যুগল প্ৰসংগৰ আমি তাৰ তৃতীয় প্ৰসংগৰ যুগল প্ৰসংগ তাৰে অকণমান আপোনাৰ বাণীবদ্ধিত আমাৰ হাতত আছে সেয়া শুনাই পেলাই আমি বিদায় ল'ব খুজিছোঁ আজি তেতিয়াহ'লে পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ ইয়াৰ পিছত লগ পাম আপোনাক ষষ্ঠ খণ্ডত

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। এয়া চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
6: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
4: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
6: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
4: উপজা দিনৰ সুবাস।
7: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
6: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
4: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনালো
4: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
5: হয় সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে
4: পিছে এনে যত্ন ক'ত পালি
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
5: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: সঁচাকৈ বৰ ভাল কথা
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ

0: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাজি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ প্ৰাকৃতিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং আমগুৰি চিচিবৰ গাঁও বেতনীপাম শ্ৰীপানী নীলক মৰিহল গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন সেনা NDRF আৰু SDRFে সমন্বিতভাৱে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহুৱা তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হবলৈ নিৰ্দেশ দিছে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনি মৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও বজালি ডিব্ৰুগড় গোৱালপাৰা বৰপেটা গোলাঘাট শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ দুলিয়াজান দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰ উদ্ধাৰ পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈ পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনা জল ক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি সৌন্দৰ্যবৰ্ধন কৰি কেনেকৈ ৱাটাৰ স্পৰ্টছ কৰিব পাৰি সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
0: শ্ৰী গগৈয়ে লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয় জিলা ষ্টেডিয়াম খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। নগাঁও জিলাৰ প্ৰতিভাৱান পেৰা ক্ৰীড়াবিদসকলক চিনাক্ত কৰি তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ পেৰা অলিম্পিক স্পৰ্টছ এছ'চিয়েচনৰ উদ্যোগত কালি জিলাভিত্তিক পেৰা ক্ৰীড়াবিদ বাছনি প্ৰতিযোগিতা সম্পন্ন হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰা এই কাৰ্যসূচীত ভালেসংখ্যক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত জিলা আয়ুক্ত শ্ৰী শৰ্মাই শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি খেলুৱৈসকলে দেখুওৱা মনোবলৰ প্ৰশংসা কৰে। এই কাৰ্যসূচীত সমাজকৰ্মী অভিজিত নাথ, নগাঁও জিলাৰ পেৰা অলিম্পিক সন্থাৰ বিষয়ববীয়াসকল, নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, উপসভাপতি, জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল, প্ৰতিযোগী তথা ভালেমান ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ টেঙাখাটত আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। মাউত তিনিআলিৰ পৰা আটক কৰা এই লোকজনৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলো জব্দ কৰে। লোকজনৰ ঘৰ চাবুৱা কমাৰগাঁৱত বুলি জানিব পৰা গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো সংগীতা কাকতিৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা কাকুল চলিহাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: কাকৈ চলিহাৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে সংগীতা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?

0: কাকৈ চলিহাৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে সংগীতা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী দিগেন মহন্ত আৰু মিনতি গগৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

ব্রজেন রায়চৌধুরীৰ গীতৰ কথা আৰু হায়দৰ আলীৰ প্ৰযোজনাৰে ৰহিমা কলিতা বেগমৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো খগেন দত্তৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

অনুষ্ঠানত সেয়া আছিল বিউটি শৰ্মা বৰুৱা। গীতিৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ। প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা, গ্ৰন্থবৰ্ষৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান, অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে

এয়াময় জিন্তিৰাণী ডেকা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজৰ অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচি বৰগাঁও, বেতনীপাম, শ্ৰীপানী, নীলখ, মৰিঢল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFএ সমন্বিতভাৱে কাম কৰি আছে। আজিও জিলাখনত পুৱাৰে পৰা বৰষুণ দি আছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই, চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলি, চিৰাং, ৰাজচক্ৰৰ 4,324টা পৰিয়াল বানত প্ৰভাৱিত হৈছে। একেদৰে বেংটল ৰাজচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790টা পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে বিজনী ৰাজচক্ৰৰ অন্তৰ্গত শিশুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13টা পৰিয়াল স্থানান্তৰ কৰা হৈছে। চিৰাং জিলা দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। চিকিৎসালয়খনত প্ৰায় 5,000 ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নিৰ্মীয়মান 500খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চিকিৎসালয় কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ডঃ শৰ্মাই সংশ্লিষ্ট পক্ষক গুণগত মান, স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনি বৈদানস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাত 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ

0: করার বাবে মুখ্যমন্ত্রী ফিফা ফ্যান পার্ক শীর্ষক বিশেষ পদক্ষেপ লওয়া হয়েছে। রাজ্যের ক্রীড়া সাংস্কৃতিক নতুন গতি প্রদান করে যুবচামক ফুটবল খেলার প্রতি আগ্রহী করে তোলার উদ্দেশ্যে এই পদক্ষেপ গ্রহণ করা হয়েছে। গুয়াহাটির লতাখিল খেলপথারত আজিরে পড়া আর ডিব্রুগড়ের চৌকিডিঙি খেলপথারর ফিফা ফ্যান পার্কত কাইলৈর পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলের আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেরিকার লস এঞ্জেলসত অনুষ্ঠিত নক আউট পর্যায়ের এখন খেলত কানাডায় দক্ষিণ আফ্রিকাক 1-0 গলত পরাস্ত করে। কানাডার হৈ স্টিফেন ইউস্টাকিউয়ে খেলখনের দ্বিতীয়ার্ধত সামরণিলৈ 2 মিনিট বাকি থকা অবস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডায় খেলখনের অন্তিম মুহূর্তত সুন্দর প্রদর্শনে ফুটবল প্রেমীর মন জয় করে। কানাডায় অহা 4 জুলাইত হিউস্টনত নেদারলেন্ডস অথবা মরক্কোর বিরুদ্ধে অবতীর্ণ হব। প্রতিযোগিতাত আজি নিশা 10:30 বজাত ব্রাজিল জাপানের বিরুদ্ধে অবতীর্ণ হব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার নক আউট পর্যায়ের খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্রুপ পর্যায়ত জয়লাভ কৰা 32টা দল নক আউট পর্যায়ের খেলত অবতীর্ণ হব। শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰূপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অৰুণাচলত ধাৰাষাৰ বৰষুণ, উত্তৰ অসমত বানৰ সংহাৰ, লেপটপ স্মাৰ্টফোনৰ মূল্য ব্যাপক হাৰত বৃদ্ধি, জলসম্পদৰ চাকৰি নামত লাখ লাখ টকা সংগ্ৰহ, 7 জনক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আকাশবাণীযোগে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাৰগিলা আৰ্মি আৰু মেঘালয়ৰ ৰুডব্ৰিজৰ প্ৰশংসা কৰাৰ বাতৰি দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে একেটা বাতৰিকে ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ, মূৰ্কং চেলেক চিলাপথাৰৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যাতায়াত বন্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। পাৰপত্ৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ নহয়, বৰং ইয়াক ভ্ৰমণৰ নথি বুলিহে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ স্পষ্ট কৰি দিয়াৰ এটা বাতৰি আমাৰ অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ পাছত ভাৰতকে ধৰি সমগ্ৰ বিশ্বত শীঘ্ৰেই স্মাৰ্টফোন, লেপটপ আদিৰ মূল্য বৃদ্ধি পাব বুলি এটা বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত প্ৰতিবছৰে ইউনিফৰ্ম যোগানৰ নামত বৃহৎ অনিয়ম, চলিত বৰ্ষতো লাখ লাখ ইউনিফৰ্ম নিম্নমানৰ বুলি শিক্ষা বিভাগৰ তথ্যত প্ৰকাশ পোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। জি এম চি এইচৰ পুনৰ নিৰ্মাণ আৰু ভূমি জৰীপৰ কাম কাজৰ পৰ্যালোচনা কৰি চিকিৎসালয়খনত একেলগে 5,000 ৰোগীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ দান বৰঙণিৰ ক্ষেত্ৰত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা 7 জন লোকৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 গলত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার, আজি যাওঁ আহক কাৰ্বি আংলং জিলালৈ। আমাৰ সংবাদদাতা কানবুৰা সিংনাৰৰ পৰা লওঁ আহক জিলাখনৰ ৰেহৰূপ। কাৰ্বি আংলং জিলাতো 18 জুনৰ পৰা 20 জুনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সফলতাৰে পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই।
2: কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগতো ডিফুৰ চাৰ্চিং তেৰণ লাংকুং হাবি সুৰণি টাউন হলত আয়োজিত

0: জেলা পর্যায়ে জনকল্যাণ শিবিরত কাৰ্বিআং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ তুলিৰাম ৰহাঙে মুখ্য অতিথিৰূপে উপস্থিত থাকে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া শাসনকালত দেশৰ অন্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলাখনতো সমবিকাশ সমুন্নয়ন হৈছে বুলি দাবী কৰে।
1: কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত 26 জুনত ডিফুস্থিত জিলা কৃষি বিষয়া কাৰ্যালয়ত কৃষি খণ্ডত ডিজিটেল ৰূপান্তৰৰ লক্ষ্যৰে কৃষিভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ ৰাষ্ট্ৰীয় প্ৰকল্প কৃষি মেপাৰ সফল ৰূপায়ণৰ উদ্দেশ্যে এক বিশেষ হাতে কলমে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই অধিক জনাইছে।
0: কৃষি সঞ্চালকসকলে অসমৰ কৃষি মেপাৰ বিশেষজ্ঞ পাপৰি শৰ্মাই পৰিচালনা কৰা এই প্ৰশিক্ষণত কৃষি বিষয়াসকলক কৃষি মেপাৰ প্ৰয়োগৰ ব্যৱহাৰ, কৃষি ভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণ, তথ্য সন্নিৱিষ্টকৰণ, কৃষক পঞ্জীয়ন আৰু ক্ষেত্ৰ পৰ্যায়ত প্ৰকল্প ৰূপায়ণৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত বীজ বিতৰণ, শস্য খেতি, কৃষি যন্ত্ৰপাতিৰ বিতৰণ আৰু ব্যৱহাৰ আদি কৃষি কাৰ্যকলাপৰ ডিজিটেল নথি ভৰ্তিকৰণ আৰু নিৰীক্ষণৰ পদ্ধতি বুজাই দিয়া হয়। লগতে কেন্দ্ৰীয় চৰকাৰলৈ ঠিক সময়ত তথ্য প্ৰেৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ বিষয়েও বিষয়াসকলক অৱগত কৰা হয়।
1: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত 25 জুনত 254 সংখ্যক পৰিষদৰ অধিৱেশন সম্পন্ন হৈ যায়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত কেইবাটাও প্ৰশাসনিক সংস্কাৰ বিধেয়ক গৃহীত কৰা হয়। এয়া আমাক অধিক জনাইছে আমাৰ সংবাদদাতা কানবুৰা সিংনাৰে।
0: অধিৱেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং টিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে সদন 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। পৰৱৰ্তী কালত মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাঙে সদনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক দাখিল কৰে। ৰাজ্যপালৰ অনুমোদনৰ বাবে সদনত দাখিল কৰা বিধেয়ক কেইখন হৈছে কাৰ্বি কাষ্টমাৰী লোকৰ পৰিষদৰ ৰাজহ সম্পৰ্কীয়, পৰিষদৰ কৰ্মচাৰীৰ পেঞ্চন আৰু প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সংস্কাৰ বিধেয়ক। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু এম ই চি সকলৰ মাহিলী দৰমহাৰ বৃদ্ধিৰ সন্দৰ্ভতো সদনত উত্থাপন কৰে। অধিৱেশনৰ পূৰ্বে হাৱাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক দৰ্শিং ৰহাঙে পৰিষদৰ মনোনীত সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰহাঙক শপত বাক্য পাঠ কৰোৱাই জিলা আয়ুক্ত আৰণ্য শইকীয়াই, নৱনিয়ুক্ত কাৰ্যবাহী সদস্যদ্বয়ক্ৰমে হেচিং ৰংফাৰক বন আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়াৰ বিপৰীতে কাদম তেৰাংপিক সমাজ কল্যাণ বিভাগ আৰু আই চি ডি এছ বিভাগৰ দায়িত্বভাৰ অৰ্পণ কৰে।
1: কাৰ্বি আংলং জিলাতো ব্যতিক্ৰমী কাৰ্যসূচীৰে আন্তৰ্জাতিক ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৃথকে পৃথকে জব্দ কৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ জ্বলাই ধবংস কৰি পেলায়। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই।
0: কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে জব্দকৃত কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ ডিফুৰ পৰা 14 কিলোমিটাৰ দূৰত থকা এটা ইটা ভাটাত দাহ কৰা হয়। 160টা কফ চিৰাপ, 8 কেজি ভাং, 32 কেজি মৰফিন, 5 কেজি হেৰইন, 9 কেজি 50 গ্ৰাম পপি ফুলৰ পাহি আৰু হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট জ্বলাই ধ্বংস কৰে। দাহন কৰা নিচাজাতীয় সামগ্ৰীৰ বজাৰৰ মূল্য আনুমানিক 46 কোটি 35 লাখৰ অধিক টকা হ'ব বুলি জানিব দিয়ে।

জিলার রেহরূপ অনুষ্ঠানত কার্বি আংলং জেলার রেহরূপ শুনিলে, আমাক সঙ্গ দিলে কার্বি আংলংর পৰা আমাৰ সংবাদদাতা কানবুড়া সিংহাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো জান ছবিখনৰ পৰা মনহৰ উদাস আৰু অলকা য়াগ্নিকৰ কণ্ঠৰীতি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত আনন্দ মিলিন্দৰ।

চিত্রগীত অনুষ্ঠানত এইবোৰ শুনোৱা হওক। নিৰূপমা দেৰ কণ্ঠত অসীম চিনাকী ছবিখনৰ এটি গীত, গীতিকাৰ জয়ন্তজিৎ দাস, সংগীত পৰিচালনা ডনী হাজৰিকাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰিয়া মহাব্বতী ছবিখনৰ পৰা লতা মঙ্গেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনন্দ বক্সীৰ, সংগীত যতীন ললিতৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্য, সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানটিত এইবাৰ শুনিবলৈ লৈছো জুবিন গাৰ্গৰ, জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত অজানিতে মনে মনে ছবিখনৰ এটি গীত। গীতৰ কথা আৰু সংগীত পৰিচালনা মানস হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে চিত্ৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ চলতে চলতে ছবিখনৰ পৰা অভিজিত আৰু সহশিল্পীসকলৰ কণ্ঠৰীতি গীত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত যতীন ললিত আৰু আদেশ শ্ৰীবাস্তৱৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানটিৰ শেষত এবাৰ শুনোৱা হওক মন্তাজ ছবিখনৰ পৰা ৰূপম ভূঞাৰ কণ্ঠৰীতি গীত। গীতৰ কথা গৌতম শৰ্মাৰ, সংগীত পলাশ গগৈৰ।

0: মমতাজ ছবিখনত সেয়া আছিল ৰূপম ভূঞা। চিত্ৰগীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাতে বাতে সুৰৰ আৱেগ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰো আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতো, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
3: মোৰ নাম আছৰুদ্দিন, মোৰ ঘৰ গোসাইগাঁও কোকৰাঝাৰ।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই এতিয়া অটো চলাই ব্যস্ত হৈ আছো।
2: অটো চলোৱা আপোনাৰ কিমান বছৰ হ'ল?
3: হল 17 বছৰমান হল।
2: ইয়াৰ আগতে কি কৰি আছিলে?
3: ইয়াৰ আগতে বেলেগ বিভিন্ন হাজিৰা কিবা কিবি কৰিছো।
2: আপুনি গুৱাহাটীত প্ৰথম কেতিয়া আহিছিল?

0: বহুত ডিফারেন্স হয়ে গেল না, তো ইমান হেৰি নাছিলে আৰু, এতিয়াতো বহুত পরিবর্তন হল।
1: মই যদি আপোনাৰ সেই সময়খিনিৰ দিন হাজিৰা কথা সুধো, মানে আপুনি এদিনত কিমান কৰ পাইছিল, তেতিয়াহলে কি ক'ব?
0: মই যেতিয়া গুৱাহাটী আছিলো তেতিয়া মই চাকৰি বাকৰি কৰা নাছিলো, মই এনেই ৰিক্সাহে চলাইছো, কিবা বেলেগ কাম কৰিছো। প্ৰথম ইনকাম মোৰ 70-80 ৰুপিজ আছিলে।
2: সেই পইচাখিনিৰ মূল্য আজিৰ দিনত হয়তো নাথাকিব পাৰে, কিন্তু আপোনাৰ বাবে, আপোনাৰ জীৱনৰ বাবে সেই পইচাটোৰ মূল্য সদায় বিশেষ হৈ থাকিব, কাৰণ আপুনি প্ৰথম নিজেই উপাৰ্জন কৰি খটাই আছিলে, নহয় জানো?
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতো তেওঁলোকক আমি শেষত

0: নমস্কাৰ বাইদেউ, আপোনাৰ খাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কবিতা ডেকা। মই গণেশগুৰিত পাণ দোকান কৰি জীৱিকা নিৰ্বাহ কৰি আছো। ল'ৰা ছোৱালীও এতিয়া পঢ়াই আছো, মোৰ হাজবেণ্ড নাই।
2: হয়, মই আপোনাৰ পৰা জানিব বিচাৰিছো জীৱনটো কেনে চলি আছে আপোনাৰ এতিয়া?
1: বহুত কঠিন, কিন্তু তাৰ মাজতে কৰি আছো আৰু। বহুতে মানে হাঁহে পাণ দোকান কৰা, ৰাতি ইমানলৈ থাকা, মইহে বুজি পাওঁ মোৰ ঘৰখন কেনেকে চলাওঁ। কিন্তু বহুতে বেয়া চকুৰি চাই, কিন্তু মই নিজে ঠিকে আছো কাৰণে কোনো একো কৰিব পৰা নাই।
0: আপুনি তেনেকুৱা কিবা অভিজ্ঞতা আমাৰ শ্ৰোতাসকলৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব?
1: এনে 90% মানুহেতো চাপৰ্টে কৰে, 10% বেয়া থাকিবই, সমাজত ভাল বেয়া থাকিবই, সেনেকে চলি আছো আৰু।
0: ঠিক আছে, মই দেখিছো আপুনি পাণ দোকানৰ লগতে চানা, কেঁচা চানা চব বিক্ৰী কৰে, আৰু মই যেতিয়া এই ৰাস্তাৰে গৈ থাকো মাজে মাজে দেখা পাওঁ আপুনি বিভিন্ন ধৰণৰ টেঙাও আপুনি তেনেকে বেচে। কিমান এইবোৰ বাতিবোৰৰ কিমান?
1: 20 টকা।
0: গ্ৰাহক কেনেকুৱা আদৰ?
1: পুৰা মানে 100% আদৰণি লৈছে।
0: সদায় বেলেগ বেলেগ হয়,
1: সদায় মানে আপোনাৰ যিটো মানে বতৰত যিটো ফল ওলায় সেনেকে মানে বনাওঁ আৰু।
0: এই ধাৰণাটো কেনেকুৱা হ'ল?
1: ধাৰণাটো মানে মই নিজে কৰিলো, মানে ধৰক এইবিলাক বিক্ৰী কৰিতো, গুটখা বিক্ৰী কৰিতো আপোনাৰ কোনো মানে হেৰিয়ে নাই, ইনকাম চৰ্চ বেছি নাই, মানে নিজে ভাবিলো মানে কিজানি কিবা এটা বিক্ৰী কৰিলে কিবা এটা পাওঁ সেনেকে, মানে আৰু চবে বিচাৰেও কেঁচা চানা বাইদেউ পাম নেকি ক'ৰবাত, এনেকে মোক সোধে, তাৰপা ফল মোৰ ক'ৰবাত পাম নেকি বাইদেউ এনেকে সোধে। তাৰপিছত সোধাতে মই নিজে ভাবিলো আৰু, মানে ইয়াৰেও আছে ভাইটি এজন আছে, সিও ক'লে বৌ আপুনি কেঁচা চানা বিক্ৰী কৰক। তাৰপিছত মই এদিন মানে আধা কেজি কাপোলিব টানিলো, মানে 1 ঘণ্টাই নালাগিলে, লগালগ শেষ হ'ল। আৰু গোটেইখিনি মই নিজে কৰোঁ, মানে বাদামখিনি ঘৰত নি থওঁ, ধুই ধুনীয়াকে ভাজো, তাৰপিছত আপোনাৰ পাপৰখিনি নিজে ভাজো, আৰু গুটমুখখিনি ভালকে চাফাকে ধুই পখালি আনো, আৰু মানে মই বনোৱাতে হাতেৰে লাৰো, তাৰপিছত মই হাতেৰে নালাৰো, কাৰণ পইচাত বহুত বীজাণু থাকে, সেইকাৰণে মানে 100% মানুহে মানে খায়। এতিয়া
0: আপোনাৰ ব্যৱসায়টো মুনাফা কিমান থাকে?
1: এতিয়া মানে বেয়া বুলি নকওঁ, ভালে, বেয়া নহয়, ভালে।
0: ঠিক আছে, আপোনাৰ পৰা ইমান সুন্দৰকৈ কথাখিনি গম পাই খুব ভাল লাগিলে। আপোনাৰ পৰা জানিব বিচাৰিছো শেষত যে আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি কি শুনিব বিচাৰিব?
1: মইতো প্ৰথম ভূপেন হাজৰিকাকে ক'ম।
2: প্ৰিয় শ্ৰোতা, তেতিয়াহ'লে আহকচোন, এইবাৰ আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনি লওঁ।

0: নমস্কাৰ, হাতে বাতে সুৰা বেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: আকাশদেৱ বৰলৈ।
0: আপুনি কত থাকে?
1: হাতীগাঁও।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেই কথা আমাক কওকচোন।
1: এতিয়া মই জাষ্ট ওয়ান মান্থ হৈছে কৰা। চাহ আছে, আপোনাৰ পাছপোৰ্ট আছে।
0: আপুনি সৰু দোকান এখনত কাম কৰি আছে, তো গতিকে মই আপোনাৰ বিষয়ে জানিব বিচাৰিছো। আপোনাৰ ঘৰত কোন কোন আছে?
1: মা আছে, দেউতা আছে।
0: আপোনাৰ দোকানখনত কি কি পায়?
1: গোটেই পাছপোৰ্ট এণ্ড চাহ ব্ৰেকফাষ্ট পায়।
0: এতিয়া যিহেতু ইন্ধনৰ অকমান সমস্যা এটা হৈ আছে, গতিকে আপোনালোকৰ বিজনেছটো সাফাৰ কৰিছে নে এই সমস্যা
1: কৰি আছে? আৰু যেনে চাৰ্ভাইভ কৰি আছে, যেনে গেছৰ দাম বাঢ়িলে, চবৰ দাম বাঢ়িলে, চাৰ্ভাইভ কৰি আছে যেনে তেনে কৰি।
0: আপোনালোকক এনে কিমানটা গেছ লাগে?
1: মাহততো আপোনাৰ চাৰিটা পাঁচটা গেছ লাগে।
0: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকক তেওঁলোকে ভাল পোৱা এটি গীত আমি শুনাই দিওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: আপোনাৰ ফেভৰিট বজাতো।
0: ঠিক আছে, নিশ্চয়কৈ ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক কেশৱ মহন্তৰ কথাৰে নলিনী চৌধুৰীৰ সুৰত অৰ্চনা মহন্তই কণ্ঠদান কৰা এই গীতটি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ৰিপুঞ্জ হাজৰিকা।
0: আপুনি ক'ত থাকে?
1: মই বৰ্তমান থাকোঁ নুনমাটি।
0: আপুনি বৰ্তমান উপস্থিত আছে পাণবজাৰত কটন বিশ্ববিদ্যালয়ৰ সন্মুখত। গতিকে বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: বৰ্তমান তেনেকৈ বুলি ক'লে মই এতিয়া বতৰ এই ৰেপিড উবেৰ এইবিলাক কৰি আছোঁ।

0: বাকী এনেই কোম্পানীত আছিলোঁ, বৰ্তমান ওলাইছোঁ আৰু, এতিয়া এইটোৱে কৰি আছোঁ।
1: আপুনি ৰাতিপুৱা কেতিয়াৰ পৰা ৰেপিডো চলায়?
0: ৰাতিপুৱা কেতিয়াবা 6টাতো ওলাওঁ, কেতিয়াবা 9টা বাজে।
1: আৰু ৰাতি?
0: ৰাতি 9টা হায়েষ্ট, 9টা 10টা, কেতিয়াবা আবেলিও সামৰি দিওঁ।
1: প্ৰায় সংখ্যক মানুহে কয় যেতিয়া ৰেপিডো বা উবেৰ সহায়ত যাত্ৰা কৰোঁ তেতিয়া তেওঁলোকে অত্যাধিক পৰিমাণৰ এটা মূলধন বিচাৰে, সেইটো কিমান সত্য আপুনি এবাৰ ক'ব নেকি?
0: সেইটো তেনেকুৱা নহয়, কেতিয়াবা কোনো দুই এজনে বিচাৰে বাৰু, কিবা এটা বহুত পৰিমাণতো নিবিচাৰে, ক'ৰবাত 5-10 টকা এটা বা এনেকুৱা ধৰণৰ বিচাৰে, কিছুমান নকওঁতে দিয়েই আৰু কিছুমানে কোৱাৰ পিছত হয়তো কিছুমানে খঙো উঠে, আৰু আমিতো প্ৰায় এনেকৈ নকওঁৱেই, কিছুমানে জানি বুজি দিয়ে, ডিষ্টেঞ্চটো অনুযায়ী কোৱা যায় অকণমান হেৰি, কেতিয়াবা অকণমান কেতিয়াবা জানি বুজি দিয়ে আৰু প্ৰায়ে দিয়েই।
1: এতিয়া যিহেতু বৰ্তমান সময়ত তেলৰ সমস্যা এটা হৈছে, গতিকে আপোনাৰ এই ব্যৱসায়টোত আপুনি যি কাম কৰ্মৰ সৈতে ব্যস্ত হৈ আছে তাত অকণমান প্ৰভাৱ পৰিছে?
0: প্ৰভাৱ নপৰা নহয়, কাৰণ তেলৰ দামটো বাঢ়িছে বহুতখিনি, সেই হিচাপত আমাৰ পাৰ কিলোমিটাৰ যিটো দি আছে সেইটো মানে বাঢ়া নাই, তেনেকে অকণমান অসুবিধা হৈছে, নোহোৱা নহয়।
1: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি এই মুহূৰ্তত কোনটো গীত শুনিব বিচাৰিব?
0: বোলে জুবিন গাৰ্গৰ গান এটা ক'ব লাগিব।
1: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: CIET प्रस्तुत करता है
1: उमंग उमंग उमंग उमंग।
2: सभी श्रोताओं को विमलेश का नमस्कार
0: और अजीत का भी।
3: उमंग राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान शुनिले।
0: धन्यवाद आप सबको इस संदेश हमें मिला है खुर्जा उत्तर।
2: सर अजीत जी
3: एया आकाशवाणी गुवाहाटीर महाबाहु एतिया शुनक आंचलिक बातरी।
4: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দী ৰাণী ডেকা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলাইছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ জনায়। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু

0: প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027 চনৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মে'ৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ 16শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। গহপুৰৰ গমিৰি অঞ্চলৰ বেবেজিয়াত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত 2টা বাসগৃহ ধবংস হয়। হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি বাতিও তহিলং কৰে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোক আতংকিত হৈ পৰিছে। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন ৰেলৰ চাফাই কৰ্মীৰ মৃত্যু হয়। ষ্টেচনৰ বায়ু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ লোকজনৰ মৃত্যু হয়। মৃত লোকজন মাইজান কানাই গাঁৱৰ সুমন শইকীয়া বুলি ৰেল আৰক্ষীয়ে জনাইছে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। শিৱসাগৰ জিলাৰ ডিমৌত বজ্ৰপাতত কালি এজন লোকৰ মৃত্যু হয়। মৃত লোকজন জিলাখনৰ ৰঙাদৰীয়া গাঁৱৰ জ্যোতিষ ফিল বুলি জানিব পৰা গৈছে। লোকজনে মাছ ধৰি থকা সময়তে এই অঘটন সংঘটিত হয়। 50 বছৰ বয়সৰ ঊৰ্ধৰ জ্যোতিষ ফিলৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰত আছে পপি চন্দ, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া শুনক পাৰাগমালা লাইভ, আগবঢ়াইছে অৰ্চনা দেৱীয়ে।
2: পাৰাগমালা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশা বৰাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনি প্ৰামাণ্য আলেখ্য।
1: অসমৰ আকাশত যদি কোনো পাহাৰে আধ্যাত্মিকতাৰ বন্তি জ্বলাই ৰাখিছে, তেন্তে সেয়াই হৈছে নীলাচল পাহাৰ। এই পাহাৰখন কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা নহয়, ই হৈছে যুগে যুগে ভক্তি, সাধনা আৰু ধৰ্মীয় পৰম্পৰাৰ পবিত্ৰ ভূমি। এই নীলাচলৰ বুকুতেই অৱস্থিত মহাপীঠ কামাখ্যা মন্দিৰ, যি শক্তি উপাসনাৰ অন্যতম প্ৰাচীন আৰু মহিমামণ্ডিত তীৰ্থক্ষেত্ৰ বুলি পৰিচিত।
2: নীলাচল পাহাৰত উঠিবলৈ আৰম্ভ কৰিলেই যেন মানুহে এখন বেলেগ জগতত প্ৰৱেশ কৰে। পাহাৰৰ একাবেকা পথ, গছ গছনিৰ ছাঁ আৰু দূৰৰ পৰা ভাহি অহা ঘণ্টাধ্বনিৰ সুৰে মনটোক এক অপূৰ্ব পবিত্ৰতা সিঁচি দিয়ে। এই পথৰ কাষে কাষে দেখা যায় বহুতো সৰু সৰু মন্দিৰ আৰু মঠ। কেতিয়াবা শিৱৰ পবিত্ৰ ৰূপৰ উপাসনা কৰা হয় তেওঁৰ নাম লৈ, কেতিয়াবা শক্তিৰ বিভিন্ন ৰূপত দেৱীক আৰাধনা কৰা হয়। এই পাহাৰত থকা মঠ মন্দিৰসমূহ কেৱল পূজাৰ স্থান নহয়, এইবোৰ যেন সাধনা আৰু ধ্যানৰ নীৰৱ আশ্ৰয়।
1: এই নীলাচল পাহাৰলৈ উঠি যাওঁতেই আমি পাইছিলোঁ মা বগলামুখী মন্দিৰ, যি মন্দিৰত প্ৰতিদিনেই দৰ্শনাৰ্থীৰ ভিৰ হয়, যি মন্দিৰৰ সেই পূজাভাগ কৰিবলৈ দৰ্শনাৰ্থী আহে দূৰ দূৰণিৰ পৰা। এই মা বগলামুখী মন্দিৰ সম্পৰ্কে আমাক তথ্য দাঙি ধৰে এই মন্দিৰৰে পূজাৰী বিকাশ ৰঞ্জন ভট্টাচাৰ্যই।
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

0: আপোনাৰ পৰা আমি আজি জানিবলৈ বিচাৰিম এই বগলামুখী যি মন্দিৰ, এই মন্দিৰ ভাগৰ সবিশেষ।
1: মা বগলামুখী হৈছে আপোনাৰ কামাখ্যা দেৱীৰ দশম মহাবিদ্যা, দহটা ৰূপ আছে মা কামাখ্যাৰ, তাৰে অন্যতম হৈছে আপোনাৰ মা বগলামুখী। যেতিয়া মানে সতীয়ে যেতিয়া শিৱে যেতিয়া মানে সতী যেতিয়া মানে দেউতাই মানে আপোনাৰ হোমযজ্ঞ মানে পাতিছিলে, যাবলৈ মানে আপোনাৰ বাধা দিছিলে মানে শিৱে সতীক, তেতিয়া মানে সতীয়ে শিৱক দহটা ৰূপ মানে আপোনাৰ দেখাইছিলে। তাৰে মানে সেই দহটা ৰূপৰ কালী, তাৰা, সুৰচী, ভুৱনেশ্বৰী, ভৈৰৱী, চিন্নামাস্তা, ধূমাৱতী, মা বগলামুখী, মাতংগী কমলা, সেই দহটা ৰূপ প্ৰত্যেকটো মানে ৰূপে এটা এটা মানে মানে গ্ৰহক পাৰ্টিচিপেট কৰে। মানে গ্ৰহ অধিষ্ঠাত্ৰী দেৱী হয়। কালী হৈছে আমাৰ শনি গ্ৰহ অধিষ্ঠাত্ৰী মা কালী। তাৰা হৈছে মানে বৃহস্পতি। বুধ গ্ৰহ হৈছে সুৰচী দিব্য সুন্দৰী। আৰু ভুৱনেশ্বৰী হৈছে শুক্ৰ গ্ৰহ। আৰু ভৈৰৱী হৈছে পৃথিৱী ব্ৰহ্মাণ্ড। বুধ হোৱাৰ কাৰণে আকৌ চিন্নামাস্ত হৈছে ৰাহুৰ কাৰণে, ধূমাৱতী হৈছে কেতুৰ কাৰণে, মা বগলামুখী হৈছে মংগল, আৰু কমলা হৈছে চন্দ্ৰ গ্ৰহৰ কাৰণে, আৰু সূৰ্য গ্ৰহৰ কাৰণে হৈছে মাতংগী। বগলামুখী হৈছে মংগল গ্ৰহ হৈছে ত্ৰিবী। ইয়াত মানে কাৰোবাৰ মাংগলিকৰ দশা থাকিলে, মংগল গ্ৰহৰ দশা থাকিলে, বা কাৰোবাৰ মানে কৰ্মত বাধা, শত্ৰু, ব্যৱসায়ত বাধা, বা যিবিলাকে তোমাৰ ৰাজনীতি কৰে সেইবোৰৰ কিবা বাধা বিঘিনি আছে, বা ঘৰুৱা সুখ শান্তি, অপায় অমংগল চব মানে দূৰ হোৱাৰ কাৰণে ইয়াতে মায়ে মানে মানে ভক্ত ইয়াতে মানে আশীৰ্বাদ লয়, বিধিপূৰ্বক মানে মানে পূজা কৰে। ইয়াত আমাৰ মানে বৈদিক পূজা হয়, মানে তোমাৰ সাধা পূজা হয়, বলি পূজা হয়, জপ হয়, মহাবলি চব প্ৰকাৰৰ মানে পূজা হয়। ভক্তই মানে যেনেকৈ মানে বিচাৰে সেইমতে মানে পূজা ভাগ দিয়ে। আৰু ইয়াতে মাৰ বাৰ হৈছে মংগলবাৰ, কিন্তু আমাৰ ইয়াতে বেলেগ বাৰতো মানে পূজা হৈ থাকে। এইটো যে মংগল গ্ৰহ অধিষ্ঠাত্ৰী মা বগলামুখী, এইটো বহুত মানে আগৰ পৰা যেতিয়া মানে মা কামাখ্যা মন্দিৰ যেতিয়া মানে আৱৰ্ষণ মানে আৱিৰ্ভাৱ হৈছে, এইটো আমাৰ কোনো মানে আমাৰ মূৰ্তি নাই, মূৰ্তি হ'লে তাৰমানে প্ৰতিষ্ঠা মানে জৰি ভাগ খুব স্বয়ং মায়ে নিজে উদ্ভৱ হৈছে। আমাৰ ইয়াতে ক'তো মূৰ্তি নাই, মানে মাৰ মানে পানী মানে যিটো মানে জৰি পিঠো আমি মানে পূজা কৰোঁ। কিন্তু সেই মা কামাখ্যা মন্দিৰ যেতিয়াৰ পৰা এটা এই হৈছে তেতিয়াৰ পৰা আমি ইয়াতে এই সমগ্ৰ পাহাৰত দহখন মানে পীঠ আছে। মই যদি কৰোঁ কালি দ্বাৰা সেই প্ৰত্যেক দেৱী দৰ্শনখন পীঠ আছে, ইয়াত আছে মা বগলামুখী।
0: হয়, আৰু আমি মানে দেখিবলৈ পাইছোঁ যেতিয়া আমি এই মন্দিৰ ভাগত সোমাই আহিছোঁ, তেতিয়া সোমাই আহোঁতে এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে মা বগলামুখী যি মন্দিৰ ভাগ, এই মন্দিৰ ভাগত হালধীয়া ৰংটো বেছি মানে দেখিব পাইছোঁ।
1: মানে পীতাম্বৰী মানে বিষ্ণুৰ ৱাইফ বিষয়েও আমি ইয়াত তোমাৰ পূজা হয়। পীতাম্বৰী মানে তোমাৰ হালধীয়া, বিষ্ণুৱে তোমাৰ হালধীয়া ড্ৰেছ পিন্ধে, তেওঁ সহধৰ্মী হৈছে মা বগলামুখী। পীতাম্বৰী বগলামুখী বুলি কোৱা হয়, পীতাম্বৰী মানে পীতাম্বৰী হৈছে হালধীয়া পীতাম্বৰী বুলি কওঁ, পীতাম্বৰী মা বগলামুখী। ইয়াত মানে হালধীয়া ফুলেৰে পূজা হয়, হালধীয়া বস্ত্ৰ, হালধীয়া শাড়ী চব কিবা হালধীয়াই হয়, মানে মা বগলা হালধীয়া হয়।
0: আৰু কেনেধৰণে
1: ইয়াত পূজা পাতল কৰা হয়? ইয়াতে ডেইলি নিত্য ভোগ হয়। ডেইলি ধৰক দুটামান বজাত চব পূজা শেষ হোৱাৰ পিছত ডেইলি মাক মানে ভোগ আগবঢ়োৱা হয়, সন্ধিয়া আৰতি হয়, ৰাতিপুৱা নিত্য পূজা হয়। নিত্য পূজা তোমাৰ ধৰক মানে কি বুলি কয় মানে পূজা পাক হয়, ভোগটো তোমাৰ মানে দুপৰীয়া হয়, ভোগ উচৰ্গা, আকৌ আকৌ সন্ধিয়া তোমাৰ আৰতি হ'ব সেই আৰু। বাকী সন্ধিয়াও ইয়াতে তোমাৰ মানে হয় পূজা, দিনতো হয়।
0: আপুনি কিমান দিন ধৰি?
1: বেছি ভাল, আমাৰ 2018 পৰা আছোঁ, মোতকৈ বহুত চিনিয়ৰ পূজনী আছে, যিহেতু ইয়াত মিমোজন 45-50 ইয়াৰ্ছো মানে পূজা কৰি যিজন আছে। মই ধৰ 2018 পৰা আহে, মই ধৰ আঠলি 8 বছৰ হৈছে। হয় হয়,
0: আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: এই বগলামুখী মন্দিৰটো হিন্দু ধৰ্মৰ দশ মহাবিদ্যাৰ অন্যতম দেৱী বগলামুখীক লৈ উৎসৰ্গিত মন্দিৰ। বগলা দেৱী বা বগলামুখী দেৱী শক্তিৰ এক বিশেষ ৰূপ। তান্ত্ৰিক সাধনাত এই দেৱীৰ বিশেষ স্থান আছে। বিশ্বাস কৰা হয় যে বগলা দেৱী শত্ৰু শক্তি নাশ কৰে আৰু অন্যায় শক্তিক স্তব্ধ কৰি ৰাখে। সেয়েহে বহু সাধক আৰু ভক্তে এই মন্দিৰত আহি দেৱীৰ আৰাধনা কৰে।
3: এই মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত আৰু কামাখ্যা মন্দিৰৰ পৰিসৰৰ ভিতৰতে আছে। পাহাৰৰ আধ্যাত্মিক পৰিৱেশত বগলা মন্দিৰে এক গম্ভীৰ আৰু শান্ত ভাৱ

0: প্ৰকাশ কৰে। বহু সাধু সন্ন্যাসী আৰু তান্ত্ৰিক সাধকে ইয়াত সাধনা কৰে বুলি লোকবিশ্বাস আছে। বগলাদেৱীৰ মূৰ্তি সাধাৰণতে সোণালী বা হালধীয়া ৰঙৰ সৈতে সম্পৰ্কিত। এই দেৱীক পূজা কৰোঁতে হালধীয়া বস্তু, বিশেষকৈ হালধীয়া ফুল, হালধীয়া বস্ত্ৰ ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে। যি পৰম্পৰাৰ কথা পূজাৰী বিকাশ ৰঞ্জন ভট্টাচাৰ্যই আমাক ব্যক্ত কৰিছে। ভক্তসকলে বিশ্বাস কৰে যে বগলাদেৱীৰ কৃপা লাভ কৰিলে জীৱনৰ বাধা বিঘিনি দূৰ হয় আৰু সাহস আৰু শক্তি বৃদ্ধি পায়।
1: কামাখ্যা তীৰ্থক্ষেত্ৰত বগলা মন্দিৰৰ উপস্থিতি তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ ঐতিহ্যক স্পষ্টকৈ প্ৰতিফলিত কৰে। বহু ভক্তে কামাখ্যা দেৱীৰ দৰ্শনৰ লগতে বগলা দেৱীৰো দৰ্শন কৰি আধ্যাত্মিক সন্তুষ্টি লাভ কৰে। বগলা মন্দিৰ কেৱল ধৰ্মীয় স্থান।

0: নাই।
1: এই মন্দিরের সাথে কিমান কে বছর পর জড়িত হয়েছে?
0: না, এই মন্দির বাল্যকালের পর আমার বন হল 1300 হয়ে গেল। আমি মানে কেন্দ্রকোলার বংশর পূজারি, কেন্দ্রকোলার নাম শুনেছ নয়, তার বংশর মানে বাকি তো পান্ডা, আমি ইয়ার মেন পূজারি কামাখ্যা মন্দিরের কেন্দ্রকোলার বংশর। আর ইয়াতে যেটু কর্ম, আগতে মানুষ নাইছিল, বাবা তেখেতর জাগৃত হব লাগে, তেখেতো এনে জাগৃত, আমি আমি ভাল হব লাগে আর মনুষ্য, তেখেতক খেয়া বাতি করি তেতিয়া আমি ভাল হম। সেই কারণে এই প্রসেসটা মোট আজি 33 বছর হল, মই ইয়াতে প্রসাদ যি পারো মই খুয়াই আছো। আর
1: জানি খুব ভাল লাগিছে, আর আপনার আন্তরিক ধন্যবাদ জ্ঞাপন।
0: জয় মা, জয় মা, জয় কটিলিং বাবা।
2: নীলাচল পাহাড়ৰ অন্যতম পবিত্ৰ স্থান এই কৌটিলিংগ। এই স্থানত শিৱৰ সৈতে সম্পৰ্কিত আৰু শৈৱ ধৰ্মৰ ভক্তসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কৌটি শব্দৰ অৰ্থ হৈছে কোটি বা অসংখ্য, আৰু লিংগ হৈছে শিৱৰ পবিত্ৰ প্ৰতীক। লোকবিশ্বাস অনুসাৰে এই স্থানত অসংখ্য সৰু সৰু শিৱলিংগ আছে বা আছিল, সেইবাবে ইয়াক কৌটিলিংগ বুলি কোৱা হয়। এইবোৰ শিৱলিংগ পাথৰত স্বাভাৱিকভাৱে গঠিত হোৱা বুলি বহুতে বিশ্বাস কৰে, যাৰ ফলত এই স্থানক অধিক পবিত্ৰ বুলিও গণ্য কৰা হয়। এই পবিত্ৰ স্থান নীলাচল পাহাৰত অৱস্থিত আৰু কামাখ্যা মন্দিৰৰ আধ্যাত্মিক পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত। পাহাৰৰ নিস্তব্ধ আৰু প্ৰাকৃতিক পৰিৱেশত কৌটিলিংগ স্থানটো এক বিশেষ ধ্যানময় অনুভূতি প্ৰদান কৰে। বহু ভক্তে ইয়াত আহি শিৱৰ নাম স্মৰণ কৰে আৰু পূজা অৰ্চনা কৰে। হিন্দু বিশ্বাস অনুসাৰে কৌটিলিংগৰ দৰ্শন কৰিলে বহু পুণ্য লাভ হয়। বিশেষকৈ শিৱ ভক্তসকলে কামাখ্যা দেৱীৰ দৰ্শনৰ লগতে এই স্থানতো আহি প্ৰণাম কৰে। ইয়াত ধ্যান, জপ আৰু সাধনা কৰা বহু সাধককো দেখা পোৱা যায়। কৌটিলিংগ হৈছে শৈৱ আৰু শক্তি উপাসনাৰ এক মিলনস্থল। এই পবিত্ৰ স্থানেই কামাখ্যা তীৰ্থক্ষেত্ৰৰ আধ্যাত্মিক মাহাত্মক আৰু অধিক উজ্জ্বল কৰি ৰাখিছে।
1: নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰলৈ যোৱা পথত ভক্তসকলে প্ৰথমে দৰ্শন কৰা মন্দিৰভাগী হৈছে দ্বাৰপাল গণেশ মন্দিৰ। হিন্দু ধৰ্মত যিকোনো শুভকাম আৰম্ভ কৰাৰ আগতে গণেশ পূজা কৰাৰ ৰীতি আছে, সেয়েহে কামাখ্যা দেৱীৰ দৰ্শনৰ আগত ভক্তসকলে ইয়াত পূজা আগবঢ়ায়। এই মন্দিৰৰ নাম দ্বাৰপাল হোৱাৰ মূল কাৰণ হ'ল গণেশক ইয়াত মন্দিৰৰ ৰক্ষক ৰূপে কল্পনা কৰা হয়। বিশ্বাস কৰা হয় যে তেওঁ ভক্তসকলৰ সকলো বাধা দূৰ কৰি কামাখ্যা দেৱীৰ দৰ্শনৰ পথ মুকলি কৰে। ভক্তসকলে ফুল, নাৰিকল, মিঠাই আদি আগবঢ়াই গণেশক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। স্থাপত্যৰ ক্ষেত্ৰতো এই মন্দিৰটো সৰু হলেও ঐতিহ্যপূৰ্ণ। প্ৰাচীন কালৰ শৈলীৰে গঢ়া এই মন্দিৰে কামাখ্যা দেৱালয়ৰ সামগ্ৰিক ধৰ্মীয় পৰিৱেশক আৰু অধিক সমৃদ্ধ কৰিছে। প্ৰতিদিনে বহু ভক্ত ইয়াত আহি গণেশৰ আশীৰ্বাদ লয় আৰু তাৰ পিছত কামাখ্যা দেৱীৰ মূল মন্দিৰলৈ আগবাঢ়ে। ক'ব পাৰি যে দ্বাৰপাল গণেশ মন্দিৰ কেৱল এটা সৰু মন্দিৰ নহয়, ই কামাখ্যা তীৰ্থক্ষেত্ৰৰ আধ্যাত্মিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। ভক্তসকলৰ বিশ্বাস, ভক্তি আৰু পৰম্পৰাই এই মন্দিৰক আজিও বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে। এই মন্দিৰলৈ উঠি যোৱা মেখেলা উজোৱা পথতে আমি লগ পাইছিলোঁ এগৰাকী দৰ্শনাৰ্থীক, যিয়ে নিতৌ এই পথেৰে অহা যোৱা কৰে আৰু গণেশক পূজা কৰে। তেওঁ আমাক কয়,
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক স্বাগতম। ইতিমধ্যে আমি গম পাইছোঁ যে আপুনি এই ৰাস্তাটোৰে অহা যোৱা কৰে নিতৌ, গতিকে নিশ্চয় এইভাগ দ্বাৰপাল গণেশ মন্দিৰ লগতে কামাখ্যা আমাৰ যিভাগ মন্দিৰ আছে সেই মন্দিৰৰ লগত আপোনাৰ আত্মাৰ এক বেলেগ অনুভৱ, গতিকে আমি জানিবলৈ প্ৰয়াস কৰিম, কেনেকুৱা লাগে আপোনাক
4: এই পথটো? যিটো ৰাস্তা কামাখ্যা মন্দিৰৰ, এইটো মেখেলা উজা পথ বুলি কয়, এইটো নৰকাসুৰে বনোৱা পথ। সেইটো আত্মা অনুভূতি মানে মা একদম জাগ্ৰত হয়, মাক মানে অলপ অলপ তুমি অন্তৰংগটো মানে দি পেলাই মাক সেইটো কৰিলে এইটো মাক গম পোৱা যায় যে মা আজিও আছে।
3: আপোনাৰ
4: অনুভূতিটো মানে মাৰ মানে

0: যিটো ব্যাখ্যা কৰিব নোৱাৰি, মাৰ যিটো আশীৰ্বাদ আৰু মাৰ যিটো উপস্থিতিটো, এইটো মানে ব্যাখ্যা কৰা নাযায়। এইটো মানে ব্যক্তিগতহে এইটো মানে অনুভূতিটো হয়। এইটো মানে মই তোমাক প্ৰকাশ কৰিব নোৱাৰিম মাৰ কেনেকুৱা ধৰণৰ হেৰিটো আছে, আশীৰ্বাদ, মাৰ আশীৰ্বাদ।
1: কেতিয়াৰ পৰা এই
0: আমি জন্মৰ পৰা সৰু অলপ ডাঙৰ হোৱাৰ পৰাই এইটো অহা যোৱা হয়। নৰকাসুৰে স্থাপনা কৰা আছিলে, পিছত মোগলৰ অত্যাচাৰত এইবিলাক ভাঙি দিয়া হৈছিলে। ভাঙি দিয়াৰ পিছত কোচবিহাৰ ৰজা নৰনাৰায়ণ চিলাৰায়ে আকৌ পুনৰ মানে পুনৰনিৰ্মাণ কৰাইছিলে। তাৰপিছত এতিয়ালৈকে সেই চলি আছে তেনেকুৱাকে। গণেশ মন্দিৰ দৰ্শন কৰিব লাগে প্ৰথম, গণেশ মন্দিৰ কৰিহে আৰু চাৰিটা কামাখ্যা মন্দিৰৰ চাৰি মাথাত চাৰিটা দুৱাৰপাল আছে। এইটো পূব মাথাৰ দুৱাৰপাল হয়, পশ্চিম মাথাটো এটা দুৱাৰপাল আছে, উত্তৰ দক্ষিণ চাৰিটা চাৰিটা দুৱাৰপালৰ স্থান আছে, চাৰিটা গণেশ মন্দিৰ আছে, তাৰে এইটো পূব মাথাৰ পূব ফালৰ।
1: বৰ্তমান দেখা যায় যে যিহেতু যান বাহন লৈ কামাখ্যা গেটৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীসকল গুচি যায়, এই দুৱাৰপাল যি মন্দিৰ ভাগ আছে, এই মন্দিৰ ভাগ এৰি পেলাই গুচি যোৱা পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত। আচলতে আপুনি কি ক'ব বিচাৰিব, যিহেতু আগৰ পৰাই কয় যেন আচলতে গণেশ মন্দিৰ ভাগক প্ৰণাম জনাইহে
0: কামাখ্যা মা, মানুহবিলাকে এইটো মিষ্টেক কৰে, মানুহবিলাকে একেবাৰে ডাইৰেক্ট মন্দিৰলৈ গুচি যায়। কিন্তু আচলতে নিয়ম হৈছো যে প্ৰথম গণেশ বাবাকে দৰ্শন কৰিহে কামাখ্যা মন্দিৰ যাব লাগে, এইটো পূৰ্ণ মানে দৰ্শনটো হ'ব। আৰু একেবাৰে মাৰ তাতে যোৱা মানে এইটো পূৰ্ণ বুলিয়ে ক'ব লাগিব, মাৰ লগতো গণেশ বাবা আছে যাতে। আৰু মানে খোজকাঢ়ি গ'লেতো বেছি ভাল, আৰু খোজকাঢ়ি গ'লে এইটো গণেশ বাবাটো পোৱাই যায়। উত্তৰ মা পশ্চিম ভাগৰ পৰাও আহিলেও গণেশ মন্দিৰ খোজকাঢ়ি আহিলে সেই পোৱা যায়। আৰু মেখেলা উজা পথটো মানে বিশেষকৈ আৰু ঐতিহাসিক, তাৰমানে মেখেলা উজা পথেদি মানে অহা যোৱা নকৰিলে কামাখ্যা মন্দিৰ অহা যোৱাৰ মানে সেইটো নাপাব, আনন্দটো নাই, আমেজটো নাপায়, গাড়ীত গ'লে সেই আমেজটো নাই আৰু আধ্যাত্মিকতাও নাহে। এই খোজকাঢ়ি গ'লে যিটো মানে ইয়াৰে এইটো আছে মানে
1: আপোনাৰ
0: আধ্যাত্মিকতাটো মানে সেনেকৈ পোৱা নাযায় গাড়ীত গ'লে, খোজকাঢ়ি গ'লে।
1: আপুনি যেহেতু কৈছে যে আপুনি সৰুৰ পৰা এইফালে অহা যোৱা,
0: সৰুৰ পৰা সৰু মানুহবিলাকে অলপ নিজে এইটো জাগা আৰু মানে নজনা দিনত মানুহে আৰু বাহিৰৰ পৰা অহা মানুহে গম নাপায় বস্তুটো। আমি স্থানীয় মানুহবিলাকে এইটো জনাব লাগে যে আপোনালোকে গণেশ মন্দিৰ প্ৰথমে গৈ আহক, তাৰপিছত আহিব মন্দিৰলৈ, সেইটো কোৱা নাযায় কাৰণে তেওঁলোকে বুজি নাপায়, মন্দিৰ দৰ্শন কৰি গুচি যায়
1: মানে। যাৰ বাবে এতিয়া বাকী কেইভাগ যি মন্দিৰ আছে, মন্দিৰত মানুহৰ দৰ্শনাৰ্থীৰ ভিৰৰ বিপৰীতে এই গণেশ মন্দিৰ ভাগত দৰ্শনাৰ্থীৰ ভিৰ আচলতে বহুত কম দেখা পোৱা
0: যায়, কাৰণ গাড়ীবিলাক আচলতে গাড়ীত যোৱাৰ কাৰণে হয়, গাড়ীত যোৱাৰ কাৰণে মানুহৰ টাইম ফেক্টৰ থাকে, আজিকালি মানুহৰ সময় নাই আৰু ইমান মানে মাক দৰ্শন কৰিব আহিছো বুলি সেনেকে আহে, মাক দৰ্শন কৰি গুচি যায়। কিন্তু মাক যে দৰ্শন কৰাৰ আগতে গণেশ বাবাৰ দৰ্শন কৰিব লাগে সেইটো কথা উপলব্ধি কৰা নাই, আৰু সেইটো কথাৰ প্ৰচাৰো নাই, তাৰমানে প্ৰচাৰ হ'লে মানুহ উপলব্ধি কৰিব, মানুহে জানিব, নহয় জানো।
2: অসমৰ হৃদয়ত অৱস্থিত নীলাচল পাহাৰ আধ্যাত্মিকতা আৰু ধৰ্মীয় পৰম্পৰাৰ এক মহৎ কেন্দ্ৰ। এই পাহাৰৰ ওপৰতেই অৱস্থিত বিখ্যাত কামাখ্যা মন্দিৰ, যাক ভাৰতবৰ্ষৰ অন্যতম প্ৰাচীন শক্তিপীঠ বুলি গণ্য কৰা হয়। এই মূল মন্দিৰৰ উপৰিও নীলাচল পাহাৰত থকা এই সৰু সৰু মন্দিৰবোৰ, যিবোৰ মন্দিৰে তীৰ্থক্ষেত্ৰক অধিক সমৃদ্ধ কৰি তুলিছে, এই আটাইবোৰ মন্দিৰ সঁচাকৈ লেখত ল'বলগীয়া। প্ৰথমতেই নীলাচল পাহাৰৰ মন্দিৰৰ কথা ক'বলৈ গ'লে কামাখ্যা মন্দিৰটোৱে হৈছে মূল মন্দিৰ। ইয়াত পূজিত হয় শক্তিৰূপী দেৱী কামাখ্যাক। তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ ক্ষেত্ৰত এই মন্দিৰৰ বিশেষ গুৰুত্ব আছে। নীলাচল পাহাৰত দশ মহাবিদ্যাৰ বিভিন্ন ৰূপৰ মন্দিৰো আছে, তাৰে ভিতৰত উল্লেখযোগ্য হৈছে তাৰা মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, মা বগলামুখী মন্দিৰ আৰু ছিন্নমস্তা মন্দিৰ। এইবোৰ মন্দিৰ শক্তি উপাসনাৰ বিশেষ স্থান আৰু বহু সাধক ইয়াত সাধনা কৰে। আচলতে কামাখ্যা মন্দিৰৰ সমগ্ৰ মন্দিৰ ভাগ লগতে নীলাচল পাহাৰত অৱস্থিত বিভিন্ন মন্দিৰৰ বিৱৰণ দাঙি ধৰি কামাখ্যা দেৱালয়ৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মাদেৱে আমাক এনেদৰে কয়।
3: বাক্য দুৱাৰ যিসকল যাত্ৰীক সেইফালৰ পৰা আহে, মটৰবোৰ ৰাস্তাৰে বা খোজকাঢ়ি আহে, পদপথ পদভৈ আহে, দেখা যায় যে সেইটো মেঘৰ দুৱাৰ। সেই মেঘৰ দুৱাৰেদি সোমাই

0: ইমানপুৰ শ্ৰোতাসকলে নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশাবৰৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজ।

0: पिछले कुछ दिनों में दोनों देशों के बीच सैन्य कार्रवाई तेज हो गई थी। अमेरिका ने ईरान पर संघर्ष विराम का उल्लंघन करने का आरोप लगाते हुए उसके सैन्य ठिकानों पर हमला किया था। इसके जवाब में ईरान ने बहरीन और कुवैत में अमरीकी सैन्य अड्डों पर बैलिस्टिक मिसाइलों और ड्रोन से हमले किए। घरेलू शेयर बाजार का संवेदी सूचकांक 152 अंक गिरकर 76,948 पर और निफ्टी 26 अंक कम होकर 24,030 पर आ गया। भारतीय पुरुष हॉकी टीम ने इंग्लैंड को पेनल्टी शूटआउट में 3-2 से हराकर एफआईएच प्रो लीग में जीत के साथ अपना अभियान संपन्न किया। फुटबॉल में फीफा विश्व कप के नॉकआउट चरण में कनाडा ने दक्षिण अफ्रीका को 1-0 से हरा दिया। अमेरिका के लॉस एंजलिस में खेले गए मुकाबले में कनाडा के स्टीफन यूस्टाकियो ने एकमात्र गोल किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালে সংখ্যক গাঁও বানৰ কবলত, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে বান পৰিস্থিতি পৰ্যালোচনা। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সাহসিকতা বঁটা প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলাইছে। জোনাইৰ চিলে আৰু জোনাইৰ নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, পেৰাবেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত কমেও 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নৈখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নৈৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলিও কোৱা হৈছে।
2: কাজিৰঙাত 9টা এনিমেল কৰিডৰ আছে, তাত ক্ৰিটিকেল ক্ৰছিং এৰিয়া কিছুমান আছে, তাত আমি এনিমেল ছেন্সৰ ছিষ্টেম লগোৱা হৈছে। বন্যৰ পৰা আমি যেতিয়া পাৰ হয় তেতিয়া আমাক ইমিডিয়েট এলাৰ্ট পাই যায়। সেইটো মতে 6টা লোকেশ্যনত একটো ছিষ্টেম এতিয়া চলি আছে, এক্টিভ আছে। আৰু সেইটো এৰিয়াত এডিচনেলি আমি স্পীড ছেন্সৰো দিয়া হৈছে, যিকোনো গাড়ী যদি অ'ভাৰ স্পীডিং কৰে সেইটো আইডেণ্টিফাই হ'ব। চ' আইডেণ্টিফাই হোৱা অ'ভাৰ স্পীডিং কৰা গাড়ীত মানে এইটো NGT অৰ্ডাৰ মতে যিকোনো ফাইন ল'ব লাগে, এইটো ফাইন কৰিব ফাইন হ'ব। আৰু আমি লাষ্ট 2 বছৰ আমি এইটো ক্লোজলি দেখিছোঁ, আমাৰ মেক্সিমাম আজি দিনত কাজিৰঙা এৰিয়াত যিকোনো গাড়ী পাৰ হয় এইটো এনিমেল ছেন্সৰ এৰিয়াত এইটো নিজে স্পীড কমাই দিয়ে। এইটো ভালেমান মানে আমাৰ চালকসকলৰ পৰা ছাপৰ্টো পাইছে আৰু এইটো ভাল এটা ছিগনেল হয় এইটো। আৰু লগতে আমাৰ ষ্টাফ তাত সদায় ডিউটিত থাকে, তেওঁলোকৰ লগতো ৰেগুলাৰলি ইণ্টাৰেকশ্যন হয় আমাৰ চালকসকলৰ লগত। চ' এইটো ভাল পৰিৱেশতে আছে আৰু যদি এনেকুৱা ভাইলেশ্যন হয় তেতিয়া আমি ডেফিনেটলি আইনমতে যি একশ্যন ল'ব লাগিব। আমাৰ কাজিৰঙা এৰিয়াত বন্যপ্ৰাণী বানপানীৰ সময়ত পাৰ হোৱা সম্ভাৱনা সদায় থাকে। সেইকাৰণে এইটো নিজৰ ছেফটি আৰু বন্য প্ৰাণীৰ ছেফটিৰ কাৰণে মনত ৰাখি সকলোৱে এটা স্পীড লিমিটৰ ভিতৰত এনেকে 40 কিলোমিটাৰ পাৰ আৱাৰ দিয়া হৈছে, সেইটো স্পীড লিমিটত যদি চলালে সকলোৰে কাৰণে ভাল। আৰু কাজিৰঙা বন্য প্ৰাণী ৰক্ষা কৰিবৰ কাৰণে, বচিবৰ কাৰণে এইটো এটা নিজৰ কণ্ট্ৰিবিউচন হ'ব, সেইটো কাৰণে মই সকলোক অনুৰোধ কৰিছোঁ।
1: ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰায়।

বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল কৰা হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশৰ ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া কৰা হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মেৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ সুৰক্ষ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়লো অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো গৃহক অনন্য পৰিসূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। মণিপুৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰু পলিঅ' প্ৰতিষেধক কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰা হৈছে। কালি আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 2,90,000টা শিশুক প্ৰতিষেধক দিয়া হ'ব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 5 বছৰ পৰ্যন্ত বয়সৰ কোনো শিশুৱে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা লৈছে। কালি ইম্ফলৰ পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিভাগীয় সঞ্চালকে শুভাৰম্ভ কৰা কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে অভিভাৱকসকলক সমীপৱৰ্তী বুথলৈ লৈ গৈ তেওঁলোকৰ 5 বছৰ পৰ্যন্ত বয়সলৈকে শিশুসকলক পলিঅ' প্ৰতিষেধক দিয়াবলৈ আহান জনায়। মণিপুৰক পলিঅ' মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। ত্ৰিপুৰা আৰক্ষীয়ে যোৱা শুকুৰবাৰে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰৰ সমীপৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা 8জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। বিমান বন্দৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশান্ত দেৱে জনোৱা মতে, আৰক্ষীয়ে প্ৰথমে বিমান বন্দৰৰ বাহিৰত সন্দেহজনকভাৱে চলা ফুৰা কৰি থকা 4জন লোকক গ্ৰেপ্তাৰ কৰে। পাছত তদন্তৰ অন্তত আন 4জন বাংলাদেশী নাগৰিককো গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আটাইকেইজন লোকক কালি আদালতত হাজিৰ কৰোৱা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন ৰেলৰ চাফাই কৰ্মীৰ মৃত্যু হয়। ষ্টেচনৰ বায়ু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে লোকজনৰ মৃত্যু হয়। মৃত লোকজন মাইজান কানাইগাঁৱৰ সুমন শইকীয়া বুলি ৰেল আৰক্ষীয়ে জনাইছে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। গহপুৰৰ গমিৰি অঞ্চলৰ বেবেজিয়াত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত দুটা বাসগৃহ ধবংস হয়। হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি বাতিও তহিলং কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোক আতংকিত হৈ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি দি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন

এন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ দুই মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত

দশমিক 5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান গীত আৰু গজল। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লোৱা হৈছে জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল। গজলটি লিখিছে কতিল শিফায়ীয়ে।

কামাল খানৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজল এই অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানৰ আৰম্ভণিৰে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনক অমিয় মোহন দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ আনন্দী দাসৰ, সংগীত পৰিচালনা সুকৃতি সেনৰ।

এতিয়া শুনক কুমাৰী হিৰণময়ী বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ আনন্দী দাসৰ, সংগীত পৰিচালনা সুকৃতি সেনৰ।

সুৰৰ কৰণীয় অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কুমাৰী মমতা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা আৰু সুৰ শ্ৰীবিষ্ণু ৰাভাৰ।

এতিয়া শুনক কমল চৌধুৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ বিষ্ণুৰাভাৰ।

কঠোৰৰ কৰণী অনুষ্ঠানৰ শেষত শুনক দিলীপ কুমাৰ শৰ্মা আৰু মিনতী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিনাথ শৰ্মা বৰদলৈৰ।

0: দিলীপ কুমাৰ শৰ্মা আৰু মিনতী শৰ্মাৰ কণ্ঠৰ গীতি শুনিলে। সুৰৰ কৰণীয় অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ তিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: ত্ৰিশুন অৰ্থাৎ কাইলৈ মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয়, মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, 9435405222 আৰু 03612661876।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থোক একাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰ হয়।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক, প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজ কঢ়াৰো অভ্যাস কৰিব পাৰে।

ত্রিশ জুন অর্থাৎ কাইলৈ মঙ্গলবারে প্রচাৰ হবলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ তৃপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, 9435405222 আৰু 03612661876।

0: শিবেন ব্যানার্জীর কণ্ঠৰ কণ্ঠসংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ

কেন্দ্রীয় সরকারে জনবিশ্বাস ব্যবস্থার সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। তেওঁ তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া ছিচিলি ভ্ৰমণ সামৰি আজি স্বদেশলৈ ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কালি ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কালি ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু তেওঁৱেই হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয় যে ছিচিলি আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। আজি বিয়লি 5 বজাত শ্ৰীমতী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা নাইবা বিধি অনুসৰি আইন অমান্য কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক কাৰ্যবিধি আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকক শুধৰণিৰ সুযোগ দিয়া হ'ব। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংশোধনীৰ দ্বাৰা ব্যৱসায়িক সুচলতা বৃদ্ধি কৰাৰ লগতে স্বেচ্ছামূলকভাৱে নীতি মানি চলিবলৈ ব্যৱসায়ীসকলক উৎসাহিত কৰা হ'ব। ইয়াৰ ফলত অনাহক আইনী প্ৰক্ৰিয়া হ্ৰাস কৰাৰ লগতে আস্থাভিত্তিক নীতি নিৰ্দেশনা ব্যৱস্থা আৰু গ্ৰাহক সুৰক্ষা পদক্ষেপসমূহো শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ৰ সূত্ৰে প্ৰকাশ কৰা মতে নতুন ব্যৱস্থাৰ অধীনত এজন বৈধ পৰিমাপ বিজ্ঞান বিষয়াই ব্যৱসায়ৰ নীতিসমূহ প্ৰথমবাৰৰ বাবে উলংঘা কৰা ব্যৱসায়িক সংশোধনী আৰু শুধৰণিৰ বাবে জাননী জাৰি কৰিব পাৰে। ইয়াৰ ফলত ব্যৱসায়ীসকলে শুধৰণি কৰিবলৈ যুক্তিসংগত সময় লাভ কৰিব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ব্যৱসায়ীসকলে নীতি মানি চলিলে আইনী প্ৰক্ৰিয়া অথবা কোনো মোকৰ্দমাৰ প্ৰয়োজন নহ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উৎপাদনকাৰী, আমদানিকাৰী, মেৰামতিৰ সৈতে জড়িতসকল, ডিলাৰ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু অন্যান্য ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা প্ৰযোজ্য হ'ব। নিৰ্দিষ্ট ওজন আৰু মাপকাঠি মানি নচলা, পঞ্জীয়ন, নথি, ৰক্ষণাবেক্ষণ আদিৰ লগতে কৰ ৰিটাৰ্ণ প্ৰদানৰ ক্ষেত্ৰত বিধি উলংঘা কৰাসকলৰ ক্ষেত্ৰতো এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা ঢলে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে নিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে।
আমাৰ আগৰ বাতৰিটোৱে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত

0: আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰু পলিঅ' প্ৰতিষেধক কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰা হৈছে। কালি আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 2,90,000টা শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 5 বছৰ পৰ্যন্ত বয়সৰ কোনো শিশুৱে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা লৈছে। কালি ইম্ফলৰ পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ হয়। বিভাগীয় সঞ্চালকে শুভাৰম্ভ কৰা কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে অভিভাৱকসকলক সমীপৱৰ্তী বুথলৈ গৈ তেওঁলোকৰ 5 বছৰ পৰ্যন্ত বয়সলৈকে শিশুসকলক পলিঅ' প্ৰতিষেধক দিবলৈ আহান জনায়। মণিপুৰক পলিঅ'মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰত 10 জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ লগে লগে অভিযুক্ত কেইজনক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে 15 জনত আদালতে অভিযুক্ত কেইজনৰ ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে এই গোচৰ সংক্ৰান্তত চি বি আইয়ে এই পৰ্যন্ত 13 জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টিকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনীৰে ফুটবলপ্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তিৰ বিনায়কৰ মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ মতাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এআইআৰ আৰু এআইআৰ ৰেডিঅ'। এতিয়া শুনক নবনীতা দাসৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে দেৱ কুমাৰ সিঙে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। আজি বিয়লি 5 বজাত শ্ৰীমতী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। ধেমাজি জিলাৰ বান পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাই চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক

0: বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰকং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলিও প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 10জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ লগে লগে অভিযুক্তকেইজনক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে 15 জুনত আদালতে অভিযুক্তকেইজনৰ ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে এই গোচৰ সংক্ৰান্তত চি বি আইয়ে এই পৰ্যন্ত 13জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ লৈছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়াই শিলালিপি ধবংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্জৰ বৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ এপ, এ আই আৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে লক্ষ্য হীৰা দাসৰ কণ্ঠৰ আধুনিক গীত।

লক্ষ্যহীৰা দাস ৰচিত গীতদুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কাৰ্বি অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্জত আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হেমন্ত চাবুক ধৰা নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান বিবেক শৰ্মা ফটিক চন্দ্ৰ বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি আজি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাই চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই লোহিজান লোহিতপুৰ দেউৰী বেৰা বেংগলী অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনৰ বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুকৰক চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৰ্ণাঢ্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। মন্ত্ৰী শ্ৰী মহন্তই সাংবাদিকৰ আগত এইদৰে কয়,
2: যিসকল একেবাৰে ঘৰত থকাৰ উপায় নাই তেওঁলোকক আমি আমি কেম্পত থাকিম আৰু যিসকলৰ হয়তো ঘৰখনো চাব লগা হৈছে তেখেতসকল তাত আছে, কিন্তু তাত থকা লোকসকলকো আমি ৰিলিফ দিছোঁ আৰু ইয়াত থকাসকলকো আমি ৰিলিফ দিছোঁ আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি। কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰুবিলাক আছে, চোৱা চিতা কৰিব লাগে আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় তেতিয়াও ঘৰত ওচৰত গৰুবিলাক চাই আছে। গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক।
1: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তু সুৰক্ষাৰ বাবে 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰে।

0: কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচামুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় আমার যিসমূহ বান আক্রান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্রি ফ্লাড ম্যানেজমেন্ট আমি গোটেই বিষয়খিনি চোয়াচিতা করে জনসাধারণের সা সম্পত্তি জীবন ইত্যাদিসমূহ যাতে ক্ষয়ক্ষতি নহয়, অধিক ক্ষয়ক্ষতি নহয়, তার কারণে প্রি মেজার হিসাবে আজি আমি শিবসাগর জেলার বিশেষভাবে এই দিচাংমুখ, দিশমুখ এই অঞ্চলসমূহ আমি পরিভ্রমণ করবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰা মিলিত হৈছোঁ। জিলা প্রশাসনের সকলো বিষয়ববীয়া, রিলেটেড ডিপার্টমেন্টের সকলো বিষয়ববীয়াসকল আমার লগত আছে।
0: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেচিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, VFX, AI ফৰ কগনিশ্যন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যখনৰ তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই অংশ লৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ পিতৃস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিদে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰ বুকুত থকা ঐতিহাসিক হৰ্য বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়াই শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্য বৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে। মৰিগাঁও জিলা শিক্ষা বিভাগৰ অভ্যয়ন শৈক্ষিক উৎকৰ্ষৰ এক যাত্ৰা শীৰ্ষক পদক্ষেপৰ উদ্যোগত আজি মৰিগাঁও জিলা পুথিভঁৰালত মিছন বালিকা উদ্যোগ মুকলি কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে

0: উপস্থিত থাকে। অনুষ্ঠানৰ ছন্দ সময় শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজি বান পৰিস্থিতিৰ পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া শ্ৰোতাৰ অনুষ্ঠান গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অৰৰা অঞ্চলৰ কৃষি বিভাগৰ উপ পৰিদৰ্শক পংকজ কুমাৰ মজুমদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
2: আমাৰ সৈতে এতিয়া আছে অৰৰাৰ কৃষি বিভাগৰ উপ পৰিদৰ্শক পংকজ কুমাৰ মজুমদাৰ। নমস্কাৰ শ্ৰী মজুমদাৰ, আজি আহি আপোনাক ইয়াত লগ পাইছোঁ। আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ ইয়াত কৃষি বিভাগৰ কি কি আঁচনি চলি আছে বাৰু।
3: ইয়াত কৃষি বিভাগৰ আঁচনি আপোনাৰ কিষাণ সন্মান নিধি, পি এম কিষাণ কলেজাত পেডি প্ৰকুপমেণ্ট, এইটো চেণ্ট্ৰেলৰ হেৰি, ষ্টেটৰ ইয়াতে হেৰি আছে। তাৰপিছত আপোনাৰ এই হেৰি আপোনাৰ যিটো কৃষি লোন আমাৰ কে চি চি কয়, তাৰপিছত আৰ কে ভি আই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, পি এম এফ বি আই প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চয় যোজনা আঁচনি, এইবিলাক আৰু এম এফ এছ এম, এইবিলাক আঁচনিৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ বীজ সা সঁজুলি এইবিলাক আমাৰ দিয়া হয়। এইবিলাক আঁচনিৰ জৰিয়তে খেতিয়কে যথেষ্ট উপকৃত হৈছে। প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চয় যোজনাৰ আঁচনিৰ অধীনত আমাৰ এই অঞ্চলত 6-7 জন কৃষকে আমাৰ ডেলিভাৰী পাইপ হওক বা মেচিন এইবিলাক পাই তেওঁলোকে যথেষ্ট উপকৃত হৈছে। এইখিনি তেওঁলোকে আৰু 2 জন খেতিয়কে তেওঁলোকক দেখি পেলাই আৰু লোৱাৰ কাৰণে আগ্ৰহী হৈছে। গতিকে সেই এটা আমাৰ কাৰণে এটা যিটো পি এম কিষাণ যিটো আমাৰ হেৰি চলি আছে, আমাৰ বছৰেকত আমাৰ 6,000 টকা পায় কৃষকে। এতিয়া আমাৰ তাত আমাৰ যিখিনি খেতিয়কৰ এতিয়া আমাৰ তেওঁলোকৰ মানে ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। তেওঁলোকৰ নামত মাটিটো নিজৰ নামত নামজাৰি থাকিব লাগিব। নামজাৰি থাকিলে
2: মাটি কিমান থাকিব লাগিব,
3: মাটিৰ কোনো ধৰণৰ হেৰি নাই, কথা নাই। তেওঁলোকৰ নামত নামজাৰি থাকিব লাগে আৰু তেওঁলোকৰ আধাৰখন আৰু নামজাৰি থকা যিখন জমাবন্দী কপি সেইখন লৈ পেলাই আমাৰ যিবিলাক চি এছ চি চেণ্টাৰত পঞ্জীয়ন চলি আছে, আমাৰ কৃষি বিভাগৰ চলি আছে, এইবিলাক আমি আমাৰ ৰেজিষ্ট্ৰেশ্যন কামটো চলি আছে।
2: তাৰমানে কৃষক পঞ্জীয়ন কামটো ইয়াতে চলি আছে নহয় জানো? কৃষক পঞ্জীয়ন কামটো অতি প্ৰয়োজনীয় কাম এটা কৃষকৰ বাবে। তেওঁলোকৰ বাবে কিয় প্ৰয়োজনীয়, আমাৰ যিসকল কৃষক শ্ৰোতা আমাৰ আছে, কৃষক বন্ধু শ্ৰোতা আমাৰ আছে, তেওঁলোকক বুজাই দিয়কচোন বাৰু এই পঞ্জীয়নৰ কিমান প্ৰয়োজনীয়।
3: কৃষক পঞ্জীয়নটো এইকাৰণে তেওঁলোকৰ সেই নিৰ্দিষ্ট যিটো আমাৰ মাটিৰ যিটো হেৰি, তেওঁলোকৰ সেই মাটিখিনিত মানে আছেনে নাই প্ৰকৃততে, সেইটো এটা। আৰু সেই মাটিখিনিত তেওঁলোকে আচলতে খেতি, এতিয়া আমাৰ কথা হ'ল কি, মাটিৰ পৰিমাণটো এনেকুৱা মই অনুভৱ কৰিছোঁ যে এক কথা মাটিটো মানুহে 1,00,000 টকা ইনকাম কৰিব পাৰে, পাইছে।
2: যিসমূহ কৃষি বিভাগৰ আঁচনি আছে সেই বিভাগৰ আঁচনি, সেই আঁচনিসমূহৰ যদি আপুনি সহায় পাব লগা হয় তেতিয়াহ'লে পঞ্জীয়নটো প্ৰয়োজন আছে।
3: নিশ্চয় পঞ্জীয়নটো প্ৰয়োজন আছে, আমাৰ হেৰি কোৱা মতে কৃষক পঞ্জীয়নটো খুবেই দৰকাৰী, এইটো লাগিবই, এইটো কম্পালচৰি। এইটো আৰু আমাৰ এতিয়া পেডি প্ৰকুপমেণ্ট যিটো আমাৰ ধানৰ যিটো পেডি প্ৰকুপমেণ্টৰ হেৰি চলি আছে এতিয়া

0: আমাৰ চৰকাৰে আৰু হেৰি বঢ়াই দিব লাগে, প্ৰতি কুইণ্টল ধানত 2550 টকা কৰিছে। গতিকে এইটো এটা কৃষকৰ কাৰণে ভাল খবৰ আৰু তেওঁলোকে খুবেই উৎসাহিত হৈছে। অলৰেডি আমাৰ বহুতজন কৃষকে ধান বিক্ৰী কৰাত যথেষ্ট আগ্ৰহান্বিত হৈছে আৰু অলৰেডি ধান বিক্ৰী কৰি যথেষ্ট উপকৃত হৈছে আমাৰ অঞ্চলত। আমি তেওঁলোকক চাৰ্টিফিকেট উলিয়াই দিওঁ, চাৰ্টিফিকেটখন উলিয়াই দিওঁতে তেওঁলোকৰ খালী বেলেগ বিশেষ একো নালাগে, জবাবন্দি কপিটো, বেংকৰ হেৰিটো, ভোটাৰ আইডিখন আৰু আধাৰখন, এইখিনি হ'লে আমি আমাৰ বিভাগৰ জৰিয়তে আমি তেওঁলোকৰ চাৰ্টিফিকেটখন উলিয়াই দিওঁ।
1: মানে NSPৰ জৰিয়তে তেওঁলোকে লাভৱান হ'ব পাৰিছে?
0: নিশ্চয় লাভৱান হ'ব পাৰিছে।
1: কিমান কৃষকে এই সুবিধাটো লৈছে?
0: ইয়াতে প্ৰায় কৃষকে ইয়াতে লৈছে, প্ৰায় খেতিয়কে লৈছে। কিছুমান খেতিয়কে এনেকুৱা তাৰমানে তেওঁলোকৰ নিজৰ সময় বা অসুবিধাৰ কাৰণে অলপমান PPC চেণ্টাৰবিলাক অকণমান দূৰত কাৰণে তেওঁলোকে যাবলৈ অলপ টান পায়। টান পালেও তেওঁলোকে কাৰোবাৰ জৰিয়তে তেওঁলোকৰ চাৰ্টিফিকেটখন উলিয়াই হ'লেও ধানটো দিয়াত তেওঁলোকে আগ্ৰহান্বিত হৈছে। তেওঁলোকে বেনিফিটটো পাইছে, তাৰমানে মানে ডাইৰেক্ট PPC নিদিও তেওঁলোকে সেই বেনিফিটটো পাইছে।
1: আৰু আপোনাৰ এলেকাত আপোনাৰ কোনখন আঁচনি সৰ্বাধিক আপোনালোকে সফল হ'ব পাৰিছে, কোনখন আঁচনিৰ জৰিয়তে?
0: এতিয়া আমাৰ আঁচনি বুলি ক'লে আমাৰ এই পেদীপগীমঠৰ কথা আমি ক'লোৱে, বাকী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জৰিয়তে আমাৰ আলু বীজ দিয়া হৈছিলে, সেইবিলাক প্ৰতিজন কৃষকে কৰিছে, বা আমাৰ সৰিয়হ বীজ দিয়া হয় সেইবিলাকো বহুত কৃষকে কৰিছে, এনেকৈ মটৰৰ বীজো আমাৰ বহুত কৃষকে কৰিছে, এইবিলাকৰ জৰিয়তে। আৰু আমাৰ ধান দিয়ে, ধানৰ বীজ দিয়ে, মানে আপোনাৰ ৰঞ্জিত চাবুৱান যিটো HYV কয় সেইটোত যথেষ্ট উপকৃত হয়। ৰঞ্জিত চাবুৱানটো এইকাৰণে কৃষকে ল'ব বিচাৰে, পানীৰ তলত থাকিলেও বহুদিন মানে একো তাৰ ক্ষতি নহয়, মানে তাৰ প্ৰডাকশ্যনটো ঠিকে পায়, সেইকাৰণে এইবিলাক আঁচনি আমাৰ উপকৃত হোৱা বুলি মই অনুভৱ কৰিছোঁ, খেতিয়কে ল'ব বিচাৰিছে।
1: এনে কি কি আপোনাৰ খেতি ইয়াতে হৈছে, কি কি কিমান প্ৰজাতিৰ খেতি ইয়াতে আমাৰ কৃষকসকলে কৰে ইয়াত?
0: আমাৰ ইয়াতে প্ৰধানতঃ ধানৰ খেতিয়ে কৰে
1: বেছিকৈ,
0: ধানৰ ৰঞ্জিত ধানটো বেছিকৈ কৰে, ৰঞ্জিত ধান কৰে, আৰু বাকী যিখিনি আপোনাৰ এই জহা বৰণি এইখিনি অকণ কমকৈ কৰে, লোকেল যিটো ধান, বাকী মেক্সিমাম ৰঞ্জিত আৰু বাহাদুৰ অলপ চলপ কৰে। আৰু
1: শাক পাচলি?
0: শাক পাচলিটো কৰে বন্ধাকবি, এই জিকা, আপোনাৰ এই ফুলকবি, শাক, লেচেৰা, তিয়ঁহ, এইবিলাক খেতিও কৰে, প্ৰতি ঘৰত অলপ কম বেছি পৰিমাণে প্ৰতি ঘৰে কৰে ইয়াতে আছে।
1: কৃষকসকল জৈৱিক পদ্ধতিৰ প্ৰতি আকৰ্ষিত হৈছেনে নাই, মানে কেৱল ৰাসায়নিক সাৰৰ ওপৰত ভৰসা কৰি আছে?
0: ইয়াত কৃষকখিনি জৈৱিক পদ্ধতিত আকৰ্ষিত নিশ্চয় হোৱা বুলিয়ে ক'ব লাগিব। ইয়াত APC আছে, APCৰ আণ্ডাৰত মানে যিখিনি কৃষক আছে মোটামুটি একোখন APCৰ আণ্ডাৰত 500কৈ হেৰি থাকে, LRPৰ আণ্ডাৰত 500কৈ কৃষক থাকে, তেওঁলোকক মানে তেওঁলোকৰ সেই হেৰিৰ জৰিয়তে, ডিপাৰ্টমেণ্টৰ জৰিয়তে, মানে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰৰ জৰিয়তে আমাৰ জৈৱিক যিটো কেঁচুসাৰৰ যিটো প্ৰজেক্ট, মানে কেঁচুসাৰৰ যিটো হেৰি বনাব লাগে, সেইবিলাক টেংকি বনাই দিছে, বনাই দি যাৰ ফলত তেওঁলোকে কেঁচুসাৰৰ উৎপাদনটো তেওঁলোকে নিজৰ ঘৰতে কৰিব পাৰিছে, কৰাৰ ফলত সেইটো ফালে দি তেওঁলোকে যথেষ্ট উপকৃত হ'ব বুলি মই অনুভৱ কৰিছোঁ। নিশ্চয় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, তাৰোপৰি আমাৰ কৃষি বিভাগৰ জৰিয়তে আমাৰ যিটো আমাৰ মানে যিটো ইউৰিয়াৰ যিটো হেৰি আছে, আমাৰ নেনো ইউৰিয়াটো আমাক কৃষকখিনিক আমি দিব পাৰিছোঁ, কৃষকখিনি লৈছে, তেওঁলোকে ব্যৱহাৰো কৰিছে, আৰু আমাৰ যিবিলাক কেঁচু সাৰ আহে সেইবিলাকো আমি কৃষকখিনিক দিওঁ। কিন্তু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে যদিও মানে খুব কম পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়।
1: এই বিষয়ে আপোনালোকে জনাই নিব যে কিমান পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে আচলতে?
0: নিশ্চয় জনাওঁ কৃষকখিনিক, আমি জনাওঁ ৰাসায়নিক সাৰ কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে, বা যিখিনি পেষ্টিচাইড মাৰিলে তাৰ মানে কেনেকৈ ছিষ্টেমত মাৰিব লাগে, মুখত মাস্ক পিন্ধি পেলাই পেষ্টিচাইড মাৰিব লাগে, হাতত গ্লভছ ল'ব লাগে, আৰু সদায় পেষ্টিচাইড ব্যৱহাৰ কৰি পেলাই হাত মুখ ভালকৈ ধুব লাগে, আৰু পেষ্টিচাইডটো মৰাৰ আগতে আমি কেনেকৈ দৰৱটো দি পেলাই কিমান পৰিমাণত দি কেনেকৈ তাক হেৰি মিশ্ৰণ কৰিব লাগে, এই আটাইখিনি টেকনিকেল যিখিনি কথা সেইখিনি খেতিয়কক আমি মানে বুজাই দিওঁ। গতিকে আৰু ৰাসায়নিক সাৰ প্ৰয়োজন অনুপাতেহে মানে পাৰিলে আমাৰ জৈৱিক পদ্ধতিতে মানে যিটো কণ্ট্ৰল কৰিব লাগে সেই কণ্ট্ৰলখিনি জৈৱিক পদ্ধতিতে কৰিব দিওঁ, কাৰণ ৰাসায়নিক সাৰৰ বা পেষ্টিচাইডৰ প্ৰভাৱত আমাৰ গোটেই মানৱ জাতিটো বা এনভাইৰনমেণ্টটো গোটেই এটা নষ্ট হৈ যায়। গতিকে আমি প্ৰথমতে জৈৱিক পদ্ধতিৰ কথাখিনিৰ ওপৰত যিটো গুৰুত্ব দিওঁ, বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেও যিটো জৈৱিক পদ্ধতিৰ ওপৰতে গুৰুত্ব দি আছে, গতিকে আমি কৃষকখিনিক

0: পাৰোঁ সেইখিনি তেওঁলোকক সেইখিনি আকৌ তুমি ভৰ কৰিব দিওঁ। উপায় নাপালে শেষত মানে আমি ৰাসায়নিক পদ্ধতিত তেওঁলোকক পেষ্টিচাইড ব্যৱহাৰ কৰিম।
1: এতিয়া স্থানীয় কৃষকসকলে বীজ ক'ৰ পৰা পায়, আৰু বীজ যদি আপোনালোকে ধৰক যিকোনো দোকানৰ পৰা যদি বীজ কিনি আনে খেতিডৰা তেওঁৰ ভাল নহ'ব, গতিকে আপোনাৰ যিবিলাক আপোনালোকৰ বিভাগে ঠিক কৰি দিছে এই বীজটোহে আচলতে ব্যৱহাৰ কৰিব লাগে, এই ধৰণৰ কিবা ব্যৱস্থা আছেনে বাৰু ইয়াতে?
0: আছে, আমাৰ আকৌখন মানে লাইচেঞ্চ আছে আৰু দোকান যিবিলাক আমাৰ অনুজ্ঞাপত্ৰ দিয়া আছে কৃষি বিভাগৰ পৰা, সেই অনুজ্ঞাপত্ৰ দিয়া ইয়াতে মোটামুটি আমাৰ ইয়াতে 3খনমান আছে মোৰ এইটো এলেকাৰ হেৰিত আণ্ডাৰত। আৰু তেওঁলোকক কৃষকখিনিক এটা কথাই কওঁ যে সদায় বীজটো আনিলে যিটো মেনুফেকচাৰ ডেট বা এক্সপাইৰি ডেট সেইটো সদায় চাই আনিব লাগে, কাৰণ তাত বহুত কথা থাকে, মানে এক্সপাইৰি পাৰ হৈ গ'লে তাত গুণাগুণটো নোহোৱা হ'ব। গতিকে তেওঁলোকে সেনেকৈ উপলব্ধ ইয়াতে আছে প্ৰায় দোকানতে, আৰু কিছুমান আমাৰ কৃষকে নলবাৰীত মানে যিখন পুৰণি যিখন দোকান থাকে গণেশ বীজ ভণ্ডাৰ বুলি বা সেইবিলাক ৰিপুটেড কিছুমান সাৰৰ দোকান আছে তাতে গৈ পেলাই তেওঁলোকে তাৰ পৰা আনে।
1: আৰু ৰাসায়নিক সাৰ তেওঁলোকে ক'ৰ পৰা গ্ৰহণ কৰে বা ক'ৰ পৰা পায়?
0: ৰাসায়নিক সাৰটো আমাৰ এই অনুজ্ঞাপত্ৰ দিয়া এই সাৰৰ দোকান বা বীজৰ দোকানৰ পৰা আনে আছে পায়।
1: এতিয়া আপুনি কৃষি বিভাগৰ উপ পৰিদৰ্শক, সেই হিচাপে আপোনাৰ সমগ্ৰ দায়িত্ব কেনেকুৱা ধৰণৰ হয়?
0: মই কৃষি বিভাগৰ উপ পৰিদৰ্শক হিচাপে এতিয়া মোৰ আমাৰ যিহেতু এনে আমাৰ যিবিলাক ফিল্ডৰ পৰিবিলাক এইয়ে মানে এইয়ে হিচাপে আছে যিটো আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এচিষ্টেণ্ট কয়, গতিকে তেওঁলোকৰ যিহেতু ইয়াতে হেৰি নাই মানে যিটো প্ৰয়োজনীয় অনুপাতে মানুহ নাই, গতিকে আমাক চোৱা চিতা কৰিব পাৰিছে যে কৃষকখিনিক কেনেকৈ উপকৃত কৰিব পাৰি, যে আমাৰ প্ৰডাকশ্যন প্ৰডাক্টিভিটি কেনেকৈ বঢ়াব পাৰি কৃষকৰ মাজত, সেই হেৰিখিনি মোক আমাক চোৱা চিতা কৰিব পাৰিছে। আৰু যিটো টেকনিকেল যিটো বৈজ্ঞানিক পদ্ধতিত যিটো লাষ্ট যিবিলাক টেকনলজি কৃষকৰ মাজত আমি উপস্থাপন কৰিব লাগে, কৃষকক বুজাব লাগে, মটিভেশ্যন কৰিব লাগে, এইবিলাক কাম আমাৰ দায়িত্ব আছে, এইবিলাক আমি অনুষ্ঠিতভাৱে চেষ্টা কৰি আছোঁ কৰাৰ কাৰণে। তাৰোপৰি আমাৰ কেন্দ্ৰীয় যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো স্কীম বা ষ্টেটৰ যিটো স্কীম সেইবিলাকো আমি কৃষকৰ মাজত কেনেকৈ নো দিব পাৰোঁ, তেওঁলোকক কেনেকৈ উপকৃত কৰিব পাৰোঁ সেইবিলাকতো আমি জড়িত হৈ থাকিব লগা হৈছে। তাৰোপৰি আমাৰ অলপতে এটা ডিজিটেল ছাৰ্ভে চলি গৈছে, ক্ৰপ ছাৰ্ভে, সেই ডিজিটেল ক্ৰপ ছাৰ্ভেটো আমি জড়িত হ'ব লগা হৈছে। ডিজিটেল ক্ৰপ ছাৰ্ভেত আমি জড়িত হৈ আছোঁ, বিভিন্ন ধৰণৰ হেৰিত আমি য'তে কৃষক উপকৃত হয় বুলি হেৰি কৰে চৰকাৰে য'তে হেৰি কৰে আমি তাতে ডিপাৰ্টমেণ্টে য'তে পঠাই তাতে আমি।
1: এই যে ডিজিটেল ক্ৰপ ছাৰ্ভে আপোনালোকে কৰিছে কি কি ক্ৰপৰ ওপৰত কৰিছে বাৰু?
0: ডিজিটেল ক্ৰপ ছাৰ্ভেৰ কথাটো এনেকুৱা ধৰণৰ, আমি আমাৰ যিবিলাক হেৰিত আহি যায় আমাৰ মোবাইলত এপছত ডাউনলোড কৰিলে আমাৰ আহি যায় সেই নিৰ্দিষ্ট ডাক নম্বৰটোৰ লোকেশ্যনটোত আমাৰ সেই আমি স্পটত আহিব লাগে। আহি পেলাই তাতে আমি কি কি পালোঁ, খালি মাটি কিমান পালোঁ, তাতে খেতি থকা মাটি কিমান পালোঁ, ঘৰ এৰিয়াটো কিমান আছে, এই গোটেইখিনি ডাটা আমি তাত ভৰাব লাগে, ভৰাই পেলাই আমি আপলোড কৰি পঠাই দিব লাগে। সেইখিনি আমি কৰিলোঁ, আমি খাৰি ভোটো কৰিলোঁ, ৰাবিটো কৰিলোঁ এবাৰ, সেইখিনি কাম মানে বিভিন্ন ধৰণৰ আঁচনিৰ কামবিলাক আমি কৰিব লাগে,
1: আঁচনিবিলাক আপোনাৰ আগবঢ়াই নিব লাগে।
0: নিশ্চয় আমি আঁচনিবিলাক আগবঢ়াই নিব লাগে।
1: আপোনাৰ কৰ্মস্থলীৰ কিমান বিস্তৃতি কেনেকুৱা?
0: মোটামুটি কৰ্মস্থলী মোটামুটি 4 কিলোমিটাৰ ব্যৱহাৰৰ ভিতৰত মোৰ কৰ্মস্থলী
1: আছে। আপোনাৰ
0: ফাৰ্ম ফেমিলিটো 800 মানে মোৰ এটা এলেকাত আছে 800 ওপৰত আছে, 6,500 ওপৰত আছে পপুলেশ্যনটো, বাকী খেতি মাটি কাল্টি ভেবলে এতিয়া আপোনাৰ 300-400 বিঘাৰ ওপৰত আছে হেক্টৰ ওপৰত।
1: আপুনি খেতি মাটিৰ কথা ক'লে, ইয়াৰ খেতি মাটিৰ গুণাগুণটো কেনেকুৱা বাৰু?
0: ইয়াৰ খেতি মাটিটো ইয়াতে প্ৰধানতে ধান শস্যটো ভাল হয়, ধান খেতিটো খুবেই ভাল হয়, মানে এভাৰেজ আপোনাৰ 15 দিনৰ ওপৰত থাকে, 15 দিনৰ ওপৰত থাকে, আৰু মেক্সিমাম মানে ৰঞ্জিত ধানৰ খেতিটো কৰে, ৰঞ্জিত ধানৰ খেতিটোত খুব আগ্ৰহী খেতিয়কখিনি আৰু উপকৃত হোৱা আছে। আৰু চৰকাৰে ৰঞ্জিত ধানটো মানে যিহেতু চৰকাৰে এটা ৰেট দিব ৰাখি আছে, গতিকে ৰঞ্জিত ধানৰ খেতিটো কৰে, আগৰ পিছে কৰে, লগাল ধানটো অলপ চলপ কৰে আৰু।
1: আপোনাৰ যিটো চৰকাৰী আঁচনি হিচাপেতো তেওঁলোকে চৰকাৰৰ পৰা ধান বিক্ৰী কৰিলে, এনে বজাৰখন আছেনে নাই বাৰু ইয়াতে?
0: বজাৰখন আছে, চৰকাৰে যেতিয়া ধানৰ দাম বঢ়াই দিলে তেতিয়া অন্যান্য যিবিলাক ব্যৱসায়ী আছে বেপাৰী বুলি কওঁ আমি, তেওঁলোকেও ধানটোৰ দামটো বঢ়াই দিব লগা হৈছে, বাধ্য হৈছে, গতিকে আল্টিমেটলি খেতিয়কখিনিয়ে উপকৃত হৈছে, খেতিয়কখিনি সেনেকৈ উপকৃত হৈছে, নিশ্চয় লাভান্বিত হৈছে খেতিয়কখিনি, চৰকাৰে বঢ়াই দিয়াৰ লগে লগে বাকী অন্যান্য হেৰিবিলাকো বঢ়াই দিয়ে, খেতিয়কখিনি যেতিয়া গম পাইছে আমি প্ৰচাৰ কৰি দিছোঁ যে ধানৰ দাম বাঢ়িছে, গতিকে আপোনালোকে ধান দামটো কমাই নিদিব বেলেগত বেপাৰী আহিলেও এনেকুৱা ৰেট, এনেকুৱা ৰেটত যদি কোনোবাই দিয়ে

0: যেতিয়া দিব আপোনালোকে এনে কিন্তু তাতকৈ কমত নিদিব, গতিকে তেওঁলোকক গম পাই পেলাই মানে সেইটো ৰেটতে ধানটো দি দিয়ে।
1: ৰবি শস্যৰ সময়ত আপোনাৰ যথেষ্টখিনি উৎপাদন ইয়াতে হয় নহয় জানো, সেইখিনিৰ বজাৰখন পায়নে বাৰু?
0: ৰবি শস্যৰ বজাৰখন পায়, ৰবি শস্যৰ আমাৰ ইয়াত লোকেলিও ভাল বিক্ৰী হয় আৰু বাকী ওচৰতে নলবাৰী চহৰখন আছে। ইয়াতে আমাৰ বিশেষকৈ এইবিলাক হেৰিৰ সময়ত অবিশ্বৰ সময়ত আলু আলু খেতি কৰে, ৰঙালাও খেতি কৰে, বিলাহী কৰে, আৰু এতিয়া খাৰিফৰ আপোনাৰ জিকা, লেচেৰা, তিয়ঁহ এইবিলাক খেতি কৰে আৰু। মানে অন্য হ'লেও নিজৰ খোৱাখিনি হ'লেও যথেষ্ট, কাৰণ মই যদি প্ৰতি ঘৰে 10-20 ঘৰ মানুহৰ যদি 15 ঘৰে কিনিব নালাগে আল্টিমেটলি সেইটো এটা ডাঙৰ এটা বেনিফিটটো, গতিকে সেইটো এটা ডাঙৰ কথা। গতিকে সেনেকৈ বহুতে কৰে কম বেছি কৰি, মানে কিনিব লগা পাৰ্চেণ্টেজটো কম, মানে নিজে কোনোবাই বিক্ৰী কৰিব নোৱাৰিলেও নিজে উৎপাদন কৰি নিজে খাব পৰা এটা হেৰিটো ইয়াতে আছে আৰু, সেইখিনি এটা আমাৰ কাৰণে ভাল কথা আৰু।
1: ধন্যবাদ ভূজনদা ডাঙৰীয়া, আপুনি আজি আপোনাৰ নিজৰ অঞ্চল আপোনাৰ কৰ্মস্থলী, সেই কৰ্মস্থলীত কৃষি বিভাগে কি কি ধৰণৰ আঁচনিৰ কাম কৰি আছে, কৃষকসকলক আপোনালোকে কি ধৰণে সহায় কৰি আছে, এই বিষয়ে আমাক বিতংভাৱে ক'লে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে অৰোৰা অঞ্চলৰ কৃষি বিভাগৰ উপ পৰিদৰ্শক পংকজ কুমাৰ মজুমদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ কলাৰ দ্বিতীয় খণ্ড। পাঠ আগবঢ়াব নমিতা শৰ্মাই। 6:10 কৃষিজগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফৰহানা আলী আৰু অমৃতা খাউণ্ডে। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা। 7:00 নিউজ বাতৰি। 7:05 এটি প্ৰিণ্ট গান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা ৱৰ্ল্ড কাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংটি আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত। 7:45 মামণি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত টীকাকৰণৰ গুৰুত্ব সম্পৰ্কে ডক্টৰ সবিতা দাসৰ সৈতে এক সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। চিত্ৰগীতৰ সময় নিশা 9:00। 9:30 নাট্যানুষ্ঠানত দিলীপ কুমাৰ দাস ৰচিত নাট অস্তৰাগ। প্ৰযোজনা কৌষ্টপণি শইকীয়াৰ। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ দিনৰ 12:30 আইডিঅ'ৰ বুলনিত লাইভ ফোন ইন অনুষ্ঠানৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। অতিথি ডাক্তৰ দীপ্তি ৰেখা শৰ্মা। অনুষ্ঠানটিৰ আঁতৰিব জোনালী বৰুৱাই। 1:30 বাদ্য সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব হাইদৰ আলীৰ সুৰ সমলয়। বিয়লি 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বিচিত্ৰানুষ্ঠান পৰিৱেশন কৰিব কলিয়াবৰ সাংস্কৃতিক সংঘই। আগবঢ়াব অঞ্জু দাসে। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত খেতি আৰু খেতিয়ক শিতানত ধ্ৰুৱজ্যোতি শইকীয়া আৰু তপন দত্ত বৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিব ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াই। প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 সম্পৰ্কে এটি আলোচনা। অংশগ্ৰহণ কৰিব কুলদীপ প্ৰদীপ ভাগৱতী, সিদ্ধাৰ্থ শংকৰ ডেকা আৰু

তৌফিক আলী তালুকদারে, প্রযোজনা প্রবাল কুমার শর্মার। কাইলৈ পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। চাৰে 7:00 ৰূপালী লহৰ, প্ৰযোজনা আৰু উপস্থাপন ঋতুপৰ্ণ দাসৰ। 8:30 গীতি মালিকা, শিল্পীসকল মিহিৰ বৰদলৈ, সংগীতা বৰঠাকুৰ, পুলক বেনাৰ্জী, ইৰা তহবিলদাৰ আৰু দিলীপ কুমাৰ শৰ্মা। 9:15 জিলা ৰেহৰু, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি। এই অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক আৰু লেখক হেমপ্ৰসাদ বৰা, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা।

ইয়াৰ উপৰিও মানুহৰ জিভাত থকা স্বাদকলিৰ বহু অংশ স্তম্ভাকাৰ আচ্ছাদক কোষৰ পৰা বিকশিত হয়। ঘনকাকাৰ আচ্ছাদক কলা, এই কলাৰ কোষবোৰৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা প্ৰায় সমান। কোষবোৰ সৰভোজীয়, কোষকেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ এতৰপীয়াভাৱে সজ্জিত। এই ধৰণৰ কলা যকৃত, অগ্নাশয়, থাইৰয়ড গ্ৰন্থি, লালটি গ্ৰন্থি আদিত পোৱা যায়। এইবিধ কলাই ৰক্ষণ, গ্লাইকোজেন সঞ্চয় আৰু ক্ষৰণত সক্ৰিয় অংশ গ্ৰহণ কৰে। বৃক্কনলীৰ অগ্ৰভাগত থকা এনে কলাৰ কোষবোৰৰ মুক্ত ফালটোত অসংখ্য মাইক্ৰোভিলাই থাকে। গ্ৰন্থি আচ্ছাদক কলা, প্ৰাণীদেহত থকা বিভিন্ন ধৰণৰ গ্ৰন্থিবোৰ আচ্ছাদক কলাৰ পৰা সৃষ্টি হয় আৰু এইবোৰে প্ৰাণীদেহৰ বিভিন্ন আৱশ্যকীয় ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে। গ্ৰন্থি আচ্ছাদক কলা দেহৰ ছাল, যকৃত, অগ্নাশয়, পাকস্থলীৰ বেৰ, লালটি গ্ৰন্থি আদিত পোৱা যায়। কেতিয়াবা এই কলাৰ এটা মাত্ৰ আচ্ছাদক কোষ ৰূপান্তৰিত হৈ এককোষী গ্ৰন্থি কোষ আৰু কেতিয়াবা বহু আচ্ছাদক কোষ একেলগ হৈ বহুকোষী গ্ৰন্থি সৃষ্টি কৰে। এতিয়া আহাচোন সংযোজক কলাৰ বিষয়ে অলপ জানি লওঁ। সংযোজক কলানো কি? যি কলাই প্ৰাণীদেহৰ বিভিন্ন অংগ নাইবা একে অংগৰ বিভিন্ন অংশসমূহ সংযোগ কৰি যথাস্থানত ধৰি ৰাখে আৰু ইহঁতৰ মাজত যোগাযোগ ৰক্ষা কৰে তাকে সংযোজক কলা বোলা হয়। সংযোজক কলাৰ কোষবোৰৰ মাজত অন্তঃমধ্যৱৰ্তী স্থান থাকে আৰু কোষবোৰ থকা আধাৰ দ্ৰব্য পোত খাই থাকে। আন্তঃমধ্যৱৰ্তী স্থানত থকা আধাৰ দ্ৰব্য লুপথুপীয়া, জুলীয়া, ডাঠ আৰু সুদৃঢ় হয়। আধাৰ দ্ৰব্যৰ প্ৰকৃতি অনুসৰি সংযোজক কলাবোৰে বেলেগ বেলেগ কাম সমাধা কৰে। আমাৰ তেজ হৈছে এবিধ সংযোজক কলা। তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক প্লাজমা বোলে। প্লাজমাত বিভিন্ন ৰক্তকোষ যেনে লোহিত ৰক্তকণিকা, যাৰ বাবে আমাৰ তেজৰ ৰং ৰঙা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকাবোৰ উপঙি থাকে। বিভিন্ন প্ৰকাৰৰ প্ৰটিন, লৱণ আৰু হৰম'ন আদিও ইয়াত থাকে। তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পাচিত খাদ্য, হৰম'ন আৰু ৰেচন দ্ৰব্য আদি দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে। অস্থি হৈছে সকলোবোৰ সংযোজক কলাৰ ভিতৰত আটাইতকৈ কঠিন আৰু গোটা। অস্থিত অস্টিঅ'ব্লাষ্ট, অস্টিঅ'চাইট আৰু অস্টিঅ'ক্ৰেষ্ট নামৰ তিনি ধৰণৰ অস্থি কোষ থাকে। অস্থিৰ ভিত্তি পদাৰ্থ জৈৱ আৰু অজৈৱ পদাৰ্থৰ দ্বাৰা গঠিত। অস্থিসমূহে প্ৰাণীদেহৰ ভাৰ বহন কৰে তথা দেহৰ আকৃতি প্ৰদান কৰে। দেহৰ পেশীসমূহ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীদেহৰ বিভিন্ন অংগ প্ৰত্যংগসমূহ সৃষ্টি কৰে। অস্থিত প্ৰায় 85% কেলছিয়াম ফছফেট থাকে আৰু ইয়ে অস্থিক দৃঢ়তা প্ৰদান কৰে। তোমালোকে লিগামেণ্টৰ নাম শুনিছেনে বাৰু? লিগামেণ্ট হৈছে এডাল অস্থিক আন এডাল অস্থিৰ সৈতে সংযোগ কৰি বান্ধি ৰখা এবিধ সংযোজক কলা। এই লিগামেণ্টবোৰত অতি কম আধাৰ দ্ৰব্য থাকে। আনহাতে টেণ্ডন হৈছে পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা আন এবিধ সংযোজক কলা। টেণ্ডনসমূহ শক্তিশালী আৰু সামান্যভাৱে লেহুকা, অঁহিয়া কলাৰে গঠিত। উপাস্থি হৈছে এবিধ টান আৰু ঈষৎ স্বচ্ছ সংযোজক কলা। আধাৰ দ্ৰব্য গ্লাইক'প্ৰটিনেৰে গঠিত। ইয়াত কোনো তেজৰ নলী নাথাকে। উপাস্থি হাত আৰু ভৰিৰ অস্থিৰ মূৰ অংশত, নাক, কাণ, ট্ৰেকিয়া আৰু লেৰিংছত পোৱা যায়। এৰিঅলাৰ কলা, এইবোৰ ছাল, উপাস

অস্থি আৰু পেশীৰ মাজত ৰক্তনলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থি মজ্জাত থাকে। এই কলাই দেহৰ প্ৰতিৰক্ষাৰ কাম কৰে। ইয়াত থকা হিষ্টিঅ'চাইট কোষবোৰে বেক্টেৰিয়া নাইবা আন আন বিষাক্ত বস্তু ধ্বংস কৰে। ইয়াৰ উপৰিও কলাৰ ক্ষত অংশ মেৰামতি কৰা আৰু এণ্টিবডি তৈয়াৰ কৰাৰ ক্ষেত্ৰতো এই কলাৰ অৰিহণা আছে। মেদ কলা, এইবিধ কলা সাধাৰণতে ছালৰ তলত স্তনগ্ৰন্থি, অস্থিৰ মজ্জা আদিত থাকে। এই কলাৰ কোষবোৰ চৰ্বিৰে ভৰি থাকে। মেদ কলাই দেহাভ্যন্তৰৰ অংগবোৰক অভিঘাত আৰু আঘাতৰ পৰা ৰক্ষা কৰে। দেহৰ তাপক্ষয় ৰোধ কৰি তাপ অন্তৰকৰ কাম কৰে। এই কলাই চৰ্বিবোৰ জমা কৰি ৰাখি সঞ্চিত শক্তিৰ ভঁৰাল ৰূপেও কাম কৰে। এইবাৰ আহাচোন আমি পেশী কলাৰ সম্বন্ধে কিছু জানি লওঁ। যি কলাৰ দ্বাৰা প্ৰাণীদেহত থকা মাংসপেশীসমূহ গঠিত হয় তাকে পেশী কলা বোলে। গঠন, অৱস্থান আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি পেশী কলাক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। প্ৰথমে ৰেখিত পেশী কলা বা ঐচ্ছিক পেশী কলা, দ্বিতীয়তে অৰেখিত পেশী কলা বা অনৈচ্ছিক পেশী কলা আৰু তৃতীয়তে হৃদপেশী। ৰেখিত পেশী কলা সাধাৰণতে অন্তঃকঙ্কালৰ অস্থিৰ লগত সংযুক্ত হৈ থাকে, সেয়েহে ইহঁতক স্কেলিটেল বা কঙ্কাল পেশী বুলিও কোৱা হয়। এই পেশীক প্ৰাণীৰ ইচ্ছামতে সংকুচিত কৰিব পাৰি, তাৰ বাবে ইয়াক ঐচ্ছিক পেশীও বোলা হয়। এইবোৰ হাত, ভৰি, জিভা, ডিঙি আদিত পোৱা যায়। অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে দেখা যায় যে পেশীসমূহত কিছুমান অনুপ্ৰস্থ, স্বচ্ছ আৰু অস্বচ্ছ পথালী ৰেখা থাকে। অস্বচ্ছ ৰেখাবোৰক ডাৰ্ক বেণ্ড আৰু স্বচ্ছ ৰেখাবোৰক লাইট বেণ্ড বোলা হয়। সেইকাৰণে এই পেশীবোৰক ৰৈখিক পেশী বুলিও কোৱা হয়। এই পেশীৰ কোষবোৰ দীঘলীয়া, চুঙা আকৃতিৰ আৰু শাখাহীন। কোষবিলাক বহু কোষ কেন্দ্ৰ যুক্ত। অৰেখিত পেশীসমূহ পাকস্থলী, অন্ত্ৰ, জৰায়ু, বৃক্ক, ৰক্তবাহী নলী আদিৰ বেৰত, চকুৰ আইৰিছ আদিত এই ধৰণৰ পেশী পোৱা যায়। ইয়াত কোনো ধৰণৰ অনুপ্ৰস্থ ৰেখা নাথাকে কাৰণে ইহঁতক অৰেখিত পেশী বুলিও কোৱা হয়। এই পেশীবোৰৰ কাৰ্য প্ৰাণীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে, সেইবাবে ইহঁতক অনৈচ্ছিক পেশীও বোলা হয়। ইহঁতৰ কোষবিলাক দীঘল, মাকুসদৃশ আৰু একোটা কোষত এটা মাত্ৰ কোষকেন্দ্ৰ পোৱা যায়। এতিয়া আহাচোন হৃদপেশীৰ বিষয়ে কিছু জানি লওঁ। হৃদপিণ্ডৰ বেৰ গঠন কৰা এইবোৰ বিশেষ ধৰণৰ অনৈচ্ছিক পেশী। হৃদপেশীৰ পেশীতন্তুবোৰ শাখা বিশিষ্ট আৰু তন্তুবোৰত পৰ্যায়ক্ৰমে এটাৰ পিছত এটাকৈ স্বচ্ছ আৰু অস্বচ্ছ বেণ্ড থাকে, যদিও ৰেখিত পেশীৰ তুলনাত এই বেণ্ডবোৰ কিছু অস্পষ্ট। এই পেশীৰ প্ৰধান কাৰ্য হৈছে হৃদপিণ্ডৰ সংকোচন আৰু প্ৰসাৰণ ঘটোৱা। এইবাৰ আমি স্নায়ুকলাৰ বিষয়ে পঢ়িম দেই। যি কলাৰ সহায়ত প্ৰাণীয়ে উদ্দীপনা, অনুভূতি আদি গ্ৰহণ কৰে তাকে স্নায়ুকলা বোলে। এই কলাতন্ত্ৰই প্ৰাণীৰ মস্তিষ্ক, স্পাইনেল স্নায়ু, প্ৰান্তীয় স্নায়ু, স্বয়ংক্ৰিয় স্নায়ু আদি গঠন কৰে। স্নায়ুকলা গঠন কৰা নিউৰন বা স্নায়ুকোষ প্ৰধানতঃ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত। কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। দেহকোষৰ পৰা এডাল দীঘল নলী সদৃশ চাইটোপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়, ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত স্নায়ু প্ৰবৰ্ধ ওলায়, যাক ডেনড্ৰাইট বোলা হয়। নিউৰনত থকা এক্সন, ডেনড্ৰাইট আদি স্নায়ু প্ৰবৰ্ধবোৰ সংযোজক কলাৰ দ্বাৰা আবৃত হৈ

0: এডাল স্নায়ু গঠিত হয়। স্নায়ুকলাৰ দ্বাৰা সংবেদী অংশসমূহৰ পৰা সংজ্ঞাবাহী স্নায়ুসূত্ৰৰ জৰিয়তে স্নায়ু প্ৰেৰণা কঢ়িয়াই নিয়াৰ ফলত প্ৰাণীৰ পেশীসমূহ লৰচৰ হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰা পাঠটি আশা কৰোঁ তোমালোকে বুজি পাইছা। আজিলৈ বাৰু ইমানতে সামৰিছোঁ দেই।
1: ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে প্ৰাণীকলা এই সম্পৰ্কে শুনিলা। তোমালোকক কলেহে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডক্টৰ নমিতা শৰ্মাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজি বান পৰিস্থিতিৰ পৰ্যালোচনা, মন্ত্ৰী ডাঃ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন, শ্ৰীভূমি জিলাত সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাই চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনৰ বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়া চিলাপথাৰ আৰু মুকক চেলেগৰ মাজত অনিৰ্দিষ্টকালৰে ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ বৰ্তমান বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
4: বিগত কেইবাদিন ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেন, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত অৱৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজহচক্ৰৰ 181খন আৰু চিচিবগাঁও ৰাজহচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবগাঁও ৰাজহচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
3: ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাত্ৰসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। মন্ত্ৰী শ্ৰী মহন্তই সাংবাদিকৰ আগত এইদৰে কয়।
5: যিসকল একেবাৰে ঘৰত থকাৰ উপায় নাই তেওঁলোকক আমি আমি কেম্পত দিওঁ, আৰু যিসকলৰ হয়তো ঘৰখনো চাব লগা হৈছে তেখেতসকল তাত আছে, কিন্তু তাত থকা লোকসকলকো আমি ৰিলিফ দিছোঁ আৰু ইয়াত থকাসকলকো আমি ৰিলিফ দিছোঁ। আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি, কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ পৰিয়াল আছে, চোৱা চিতা কৰিব লাগে, আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে। গতিকে এই

0: যিমানখিনি সা সুবিধা লাগে পর্যাপ্ত পরিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক।
1: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তু সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচামুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, VFX, AI for কগনিশন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যখনৰ তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্ম ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্তই অংশ লৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তিগুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰী উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয় আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱাক অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ পিতৃস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ গুৱাহাটীস্থিত উদ্যান শস্য সঞ্চালকালয়ৰ উপসঞ্চালক কুমুদ হালৈয়ে আজি উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয় পাদদেশত উদ্যান শস্যৰ আঁচনিৰ অধীনত তিয়ক সমজিলা কাৰ্যালয়ৰ সমীপত নিৰ্মাণমান 2000 মেট্ৰিক টন ক্ষমতাযুক্ত শীতল ভঁৰাল পৰিদৰ্শন কৰে। যোৰহাট জিলা কৃষি বিষয়া ৰুবুল বৰগোহাঁই, উদ্যান শস্য বিভাগৰ মহকুমা কৃষি বিষয়া

0: সদী দাস প্ৰমুখ্যে কেইবাগৰাকী বিষয়ে ভঁৰালটো পৰিদৰ্শন কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টা কিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজি বান পৰিস্থিতিৰ পৰ্যালোচনা। শ্ৰীভূমি জিলাত সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছো আজিৰ কৃষি জগত। আজিৰ কৃষি জগতত আমি বিষয় হিচাপে লৈছো উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা। আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছো। এগৰাকী এয়া নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ নাছিমা ফাৰহানা আলী,
3: নমস্কাৰ।
2: আৰু আনহাতে এয়া কৃষি বিজ্ঞান কেন্দ্ৰ দৰং জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ অমৃতা খাউণ্ড শৰ্মা,
4: নমস্কাৰ।
2: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ যিটো বিষয় উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এতিয়া মহিলা বুলি কওঁতে বিভিন্ন স্তৰৰ মহিলা থাকে। সেই এগৰাকী ঘৰতে থকা, এগৰাকী পঢ়া শুনা কৰি থকা কিশোৰী এগৰাকী হ'ব পাৰে, গৃহিণী হ'ব পাৰে, বয়স্ক মহিলা এগৰাকী, আইতা এগৰাকী হ'ব পাৰে, নহয়নে? আৰু তেওঁলোকৰ যিটো বেকগ্ৰাউণ্ড, তেওঁলোকৰ আৰ্থিক দিশটো সকলোৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। সেই অনুসাৰে সকলো মহিলাই নিজৰ স্বনিয়োজনৰ বাটটো কেনেকৈ মোকলাব পাৰে উদ্যান শস্যৰ জৰিয়তে, সেই কথা আমি আজি জানিম বিতংকৈ। কিন্তু তাৰ আগে উদ্যান শস্য বুলি কোৱাৰ লগে লগে এতিয়া আমি সাধাৰণ কোনোবা যদি কৃষিৰ বিষয়ক যদি নতুন শ্ৰোতা আমাৰ মাজত কোনোবা অন্তৰ্ভুক্ত হৈছে, তেওঁলোকক অকণমান উদ্যান শস্যটোৰ ধাৰণাটো দিব খুজিছোঁ আগতে। অমৃতা খান শৰ্মাই যদি কয়।
3: হয়, উদ্যান শস্য বুলি ক'লে তাত একচুৱেলি 4টা বিষয়বস্তু সোমাই থাকে। যেনেকৈ আমাৰ ফল মূলৰ খেতিৰ ওপৰত যিটো জ্ঞান, শাক পাচলিৰ খেতিৰ যিটো জ্ঞান, ফুলৰ খেতিৰ যিটো জ্ঞান, আৰু যিটো আমাৰ প্ৰচেচিং সংৰক্ষণ আফটাৰ হাৰ্ভেষ্টিং আমি যিখিনি কৰিব লাগে, চ' 4টা পিছৰ কামখিনি, চ' সেই 4টা বস্তু উদ্যান শস্যৰ লগত জড়িত হৈ থাকে, ভিতৰত সোমাই থাকে। চ' আমি যদি কৰিবলৈ হয়, আৰু সেনেকৈ আমাৰ ষ্টাডিটোও আছে, উদ্যান শস্যটো ইংৰাজীত হৰ্টিকালচাৰ বুলি কয়, হৰ্টিকালচাৰ ষ্টাডিটো তেনেকৈ 4টা ডিচিপ্লিনত ভাগ কৰি থোৱা আছে, আৰু যাৰ যিটো ইচ্ছা তেওঁ সেই হিচাপে পঢ়িব পাৰে। কিন্তু ইয়াত যিহেতু আমাৰ এই ছেল্ফ এমপ্লয়মেণ্টৰ কথা আহিছে, চ' মহিলাসকলৰ কাৰণে ইয়াত অপৰ্চুনিটি কেইবাটাও আছে। তেওঁলোকে ফল মূলৰ খেতিটোৰ লগত ৰিলেটেড কৰিও তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে, বা শাক পাচলিৰ খেতি কৰিও, বা ফুলৰ খেতি কৰিও, বা আমাৰ প্ৰচেচিং যিটো বা ভেলু এডিশ্যন কৰিও তেওঁলোকে কৰিব পাৰে। এতিয়া ধৰক ফল মূলৰ খেতি হ'লে আমাৰ অসমীয়া সমাজত এখন বাৰী থাকেই, আৰু সেই বাৰীখনত আমাৰ তামোল লগাই থোৱাই থাকে, তামোলৰ গছ থাকে, নাৰিকলৰ গছ থাকে। চ' সেই গছখিনিত আমাৰ তামোল বা পাণো থাকে তামোলবিলাকৰ লগত। যদি তাত আমি আৰু এটা ক্ৰপ অন্তৰ্ভুক্ত কৰিব পাৰোঁ, ধৰক আমাৰ জালুক, বা তাৰ তামোলৰ শাৰীৰ মাজে মাজে আমি আদা হালধিও যদি লগাব পাৰোঁ, কাৰণ সেই খেতিখিনিত আমাৰ মহিলাসকলৰ বেছি পৰিশ্ৰম নালাগে, কম মাটিত তেওঁলোকে খুব সুন্দৰকৈ সেইখিনি লগাই দিলে, চপোৱাৰ সময়ত উঠালে, চ' সেইটোৰ পৰা তেওঁলোকে এটা এক্সট্ৰা ইনকাম পাব। চ' সেই বস্তুটো তেওঁলোকে সেনেকৈ চাই যদি সেইটো বস্তু তেওঁলোকে তেনেকৈ কৰিব পাৰিব, বা ওচৰতে থকা মাটিখিনিত তেওঁলোকে শাক পাচলিৰো খেতি কৰিব পাৰিব। আমাৰ নাছিমা বাইদেউ আজি আছেই, তেখেতে আমাক, মই যিটো শাক পাচলিৰ কথা ক'লো সেইটো কিটচেন গাৰ্ডেন আহি পৰে, কিটচেন গাৰ্ডেনৰ কথা তেখেতে অলপ বিতংভাৱে ক'ব। চ' সেই জেগাখিনিত তেওঁলোকে সেনেকৈ ইউটিলাইজ কৰিব পাৰে, আৰু ইউটিলাইজেশ্যন কৰাৰ লগতে কি, তেওঁলোকে সেইখিনি চেল কৰি যিটো ইনকাম পাব, তেওঁ নিজৰ আৰ্থিকভাৱে মানে ছেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ লগতে পৰিয়ালটোকো তেওঁৰ এটা নিউট্ৰিশ্যনেল বা এটা ইনকাম দি ছাপৰ্ট কৰিব পাৰিব। চ' মহিলাসকলে এই কামখিনি কৰিবলৈ বেছি মানে সময়ো নালাগে, বা ঘৰ চোৱাৰ লগে লগে এই খেতিখিনিতো তেওঁলোকে নিয়োজিত নিজকে কৰিব পাৰিব।
2: এতিয়া আমি বুজিলোঁ যে উদ্যান শস্যৰ আচলতে

0: আচলতে বিভিন্ন বিভাগ আছে আৰু বিভিন্ন সম্ভাৱনা আছে আৰু সকলোৱে নিজৰ সামৰ্থ্য অনুসাৰে তাক গঢ়ি ল'ব পাৰে। এতিয়া যিহেতু তেওঁলোক মহিলাসকলৰ কথা আমি কৈছোঁ, কাৰণ মহিলাসকলৰ বিভিন্ন ব্যস্ততা থাকে, সাংসাৰিক ব্যস্ততা থাকে, পঢ়া শুনাৰো ব্যস্ততা থাকে, অন্য বিভিন্ন ধৰণৰ ব্যস্ততা থাকে। গতিকে কোনোবাই যদি ইংৰাজীত ক'বৰ ধৰণে ফুল টাইম সময় যদি দিয়ে সেই উদ্যান শস্যত, সেইটো এটা আন কথা। কিন্তু ফুল টাইম নিদিয়াকৈ কেনেকৈ গৃহস্থী চম্ভালি থকাৰ মাজতে কেনেকৈ তাৰ পৰা আৰু দুপইচা ঘটি ঘৰখনক আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে, এটা ঘৰখনত এটা আৰ্থিক দিশটোত এটা উল্লেখযোগ্য ভূমিকা ল'ব পাৰে মহিলাগৰাকীয়ে, সেই ক্ষেত্ৰত আমি যদি কথা পাতিবলৈ চাওঁ, তেতিয়াহ'লে তেওঁলোকে হয়তো নিশ্চয় মন কৰিব লাগিব তেওঁলোকৰ ইতিমধ্যে থকা মাটিডোখৰত, ইতিমধ্যে যিটো তেওঁলোকৰ আন্তঃগাঁথনি আছে, বাৰীখন আছে, গছবিলাক আছে, তাৰ মাজেৰে তেওঁলোক কেনেকৈ আগবাঢ়িব পাৰিব আচলতে, নহয়নে? গতিকে তেওঁ আপোনালোকে এতিয়া আদৰ্শ হিচাপে যদি ক'ব খোজে, এটা ধুনীয়া আৰ্হি যদি আপোনালোকে দিব খোজে, কোনবিলাক উদ্যান শস্যৰ কোনবিলাক খেতিত কোনবিলাক বিভাগত আগবাঢ়িলে তেওঁলোকৰ কাৰণে সুচল হয়, সহজ হয়?
1: বিভাগ বুলি ক'লেতো আমাৰ গোটেইকেইটা বিভাগৰ কথাই মই যেনেকৈ উল্লেখ কৰিলোঁ, কিন্তু এই যিটো মই নিউট্ৰিশ্যন গাৰ্ডেনৰ কথা ক'লোঁ, নিউট্ৰিশ্যন গাৰ্ডেনখন তেওঁলোকে যদি এটা আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিত কৰিব পাৰে, সেই বস্তুটোত যদি তেওঁলোকে কৰি লয়, সেইটো তেওঁলোকে যথেষ্টখিনি তাত সফল পাব। আৰু লগতে ফুলৰ খেতিৰ যথেষ্ট চাহিদা আছে, কাৰণ এইবোৰ খেতিত আমাৰ বহুত বেছি মাটিৰ প্ৰয়োজন নহয়, কম মাটিতে তেওঁলোকে যথেষ্টখিনি ইনকাম কৰিব পাৰে। আৰু ফুলৰ চাহিদা এতিয়া আমি দেখিছোঁ, আমাৰ বাহিৰৰ পৰা এতিয়াও ফুল আহি আছে, কিন্তু ফুলৰ খেতিটোৰ ক্ষেত্ৰত কি হয়, মহিলাখিনি অকণমান আগবাঢ়ি যাবলৈ টান পায়, কাৰণ সেইটো পেৰিচেবল হয়, মাৰ্কেটটো তেওঁ পাব নে নাপাব, তেওঁ সেইকাৰণে আমি মানে এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আমাৰ বিভিন্ন জিলাত আছেই, আৰু সেইবিলাকৰ পৰা আমি এৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ, প্ৰশিক্ষণো দি আছোঁ, প্লাছ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাও সেনেকুৱা কিছুমান ট্ৰেইনিং অৰ্গেনাইজ কৰিছে, চাৰ্টিফিকেট কোৰ্ছ থাকে। চ' এতিয়া লাহে লাহে আহিছে মহিলাসকল, তথাপিও যিমানখিনি আগবাঢ়ি আহিব লাগে, মহিলাসকল বুলি নহয় পুৰুষসকলো অহা নাই, কিন্তু ফুলত আমি যি দেখিছোঁ যথেষ্টখিনি চাহিদা আছে, তেওঁলোকে কৰিব পাৰে। বিশেষকৈ আমাৰ এই নাৰ্জি ফুলটো, গেন্দা ফুলটো, টিউব ৰোজ, আমাৰ ৰজনীগন্ধা, গ্লেডিওলা, জাৰবেৰা, সেইবোৰ এতিয়াও আমি বাহিৰৰ পৰা আনি আছোঁ। আৰু আমাৰ আজিকালি ছ'চিয়েল ফাংচনবিলাকত, আমাৰ বিয়াই হওক বা অন্য পূজা পাতলে বহুত লাগে আমাক ফুলৰ। আৰু যদি তেখেতসকলে এই ফুলখিনি, আৰু ফুল কৰিলে তাৰমানে আমাৰ বহুত তাত কষ্ট কৰিব নালাগে, পোক পতংগৰ ইমান এটা এফেক্ট নাথাকে, সেইকাৰণে তেওঁলোকে যদি সেইটো লগাই পিনে তাৰ পৰা শস্যটো চপাই হেৰি কৰিব পাৰে, মানে সেল কৰিব পাৰে, যথেষ্টখিনি ইকনমিকেলি তেওঁলোক আপগ্ৰেড হৈ যাব।
0: আৰু গাইগুটিয়াকে নকৰি হয়তো তেওঁলোকে গোট হিচাপে যদি কৰে, ক'ৰবাত তেওঁলোকে হয়তো এটা এখন ফ্লাৱাৰ কমিউনিটি সেই ধৰণৰ তেওঁলোকে গঠন কৰি ল'ব
2: পাৰে,
0: তেনেকে যদি জিলাই জিলাই প্ৰতিটো খণ্ডত যদি একোটা হয় তেনেকুৱা, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আমাৰ বৰ্তমানৰ যিখন ফুলৰ বজাৰ তাৰ যিটো চাহিদা তেওঁ স্থানীয়ভাৱে তেওঁলোকে কিছু পূৰ কৰিব
1: পাৰিব পাৰিব। কাৰণ আমাৰ আজিকালি বহুত আত্মসহায়ক গোট আছে, চ' সেই ছেল্ফ হেল্প গ্ৰুপৰ মানুহখিনিয়ে যদি ফুল খেতিটো এনেকে আগবাঢ়ি লয়, ফুল খেতি নহ'লেও মই এতিয়া যে অলপ আগতে ক'লোঁ যে আমি তামোল গছত যদি জালুকো লগাওঁ, জালুকখিনিৰ পৰাও তেওঁলোকে যদি ভেলু এডেড প্ৰডাক্ট ওলায়, কেঁচা জালুক, শুকান জালুক, পাউডাৰ ফৰ্মত যদি জালুক তেওঁলোকে চেল কৰিব পাৰে, খালি তাত আমাৰ লেবেলিং, ব্ৰেণ্ডিং, সেই বস্তুখিনি আমাক লাগি যাব। কাৰণ মাৰ্কেটত ওলাবলৈ হ'লে আমাৰ অকণমান দেখনীয়াও হ'ব লাগিব, কাষ্টমাৰ প্ৰিফাৰেঞ্চ এটা থাকে। আৰু আদা হালধিৰ ক্ষেত্ৰতো হ'লে কেঁচাটো সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিলেই, প্ৰচেচিং কৰি যদি ড্ৰাই জিঞ্জাৰ, এতিয়া জিঞ্জাৰবিলাক এনেকুৱা টেমাত কেণ্ডি নিচিনাকৈ পায়, সেইটো খুব টান বস্তু নহয়, সেইটো তেওঁলোকে ঘৰতো কৰিব পাৰে ছান ড্ৰাই কৰি পিনে। ত' সেইখিনি দিশত যদি তেওঁলোক অলপমান আগবাঢ়ি যায়, আৰু প্ৰশিক্ষণৰ কাৰণে আমাৰ ইনষ্টিটিউটবিলাক আছেই, KVKও আছে, আমাৰ ইউনিভাৰ্চিটিও আছে, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ আমি একদম ৰেডি আছে আৰু দিও আছে, তেওঁলোকে প্ৰশিক্ষণ লৈ যদি অলপ আগবাঢ়ি যায়, চ' মই ভাবোঁ তেওঁলোক
0: আমি সেইটো দিশলৈ আহিম, যিহেতু আপুনি প্ৰচেচিঙৰ কথা কৈছে, খাদ্য সংসাধনৰ কথা কৈছে, বিজ্ঞানসন্মতভাৱে তাৰ প্ৰশিক্ষণ ল'ব লাগিব, সেই বিষয়টোলৈ আমি অকণমান পাছত আহিম। গতিকে ইয়াৰ আমি দেখিলোঁ যে ফুলৰ সম্ভাৱনা আছে, ঘৰতে থকা তামোল গছবিলাকত জালুকৰ ভাল উন্নত মানৰ জালুক ৰুইও তেওঁলোকে লাভৱান হ'ব পাৰে, সেইটো এটা বিষয় আছে। আদা হালধিৰ প্ৰসংগ আহিছে, আৰু কেনেধৰণৰ কথা থাকিব পাৰে, আমি মাছৰুমৰ কথা পাতিব পাৰোঁ নেকি? নাছিমা বাইদেউ কি ক'ব?
2: হয়, মাছৰুমটো এতিয়া ইতিমধ্যে আমি দেখিছোঁ যে বহুত গাঁৱতে বা বহুত ডিষ্ট্ৰিক্টতে, জিলাতে মানে এইটো হৈ উঠিছে, এটা উদ্যোগ হিচাপে গঢ়ি উঠিছে। আৰু বেছিকৈ দেখা যায় যে মাছৰুম খেতিত আমাৰ মহিলাসকল বেছিকৈ জড়িত, কাৰণ এইটো এটা মানে এনেকুৱা এটা মানে খেতি য'ত বেছি সময়ো দিব নালাগে আৰু বহুত স্পেচ নালাগে, মাটি নালাগে, কম কম জেগাতে তাৰমানে মাছৰুম খেতিটো ধুনীয়াকৈ কৰিব পাৰে। আৰু মাছৰুমৰ খেতিটো বিষয়ে চাগে অলপ অমৃতা খাউন তেখেতে।

0: পিঠা বনায়। তিল পিঠা বনোৱাত তাৰমানে এগৰাকীয়ে তাৰমানে গোটেই বস্তুখিনি প্ৰি প্ৰিপেৰেশ্যন কৰাত ভাল, তো তেখেতক সেই কামটো গতাই দিছে। বা কোনোবা এগৰাকী মানে তেখেতৰ হাত মানে ইমানেই ভাল তিল পিঠাটো উঠোৱাত,
1: গতিকে
0: বান্ধ খায়, গতিকে সেই মানুহগৰাকীক সেই পাৰ্টিকুলাৰ কামটোতে নিয়োজিত মানে ৰাখি নিয়োগ কৰাটো উচিত। গতিকে তেনেকুৱা কৰিলে তাৰপিছত বোলে এগৰাকী আছে খুব মানে ধৰি লওক অলপ মানে কৈছোঁ যে পঢ়া শুনাও আছে বা তাৰপিছতে প্ৰচাৰ কৰি ভাল পায় বা যিকোনো এটা আইটেম কৰিছে তেখেতৰ মানে অলপ মানে এইটো মানে কি ক'ম কমিউনিকেশ্যন স্কিল ভাল, গতিকে তেনেকুৱা এগৰাকী মহিলাক মাৰ্কেটিঙৰ ক্ষেত্ৰত ৰাখি থওক বা ডিজিটেল প্লেটফৰ্মত যদি তেখেতক যে কয় যে তুমি এইখিনি মই আজি পিঠা বনাইছোঁ এইখিনি তুমি এডভাৰটাইজিং কৰা বা প্ৰমোশ্যন কৰা, সেই তেনেকুৱা যদি গোটত লগে ভাগে মিলি পেলাই যদি কামখিনি কৰা হয় যথেষ্টখিনি মানে
1: যিমানে ভাল বস্তু নহয় কিয় গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিবই লাগিব। এতিয়া আমি ফুলৰ কথা পাতিলো, আমি পাণ জালুক আমি মাছৰুমৰ কথাও পাতিলো। মাছৰুমৰ ক্ষেত্ৰত যিহেতু মাটিৰ প্ৰয়োজন
2: নহয়
1: সেই বিষয়ে অকণমান থোৰতে ক'ব নেকি চিলিণ্ডাৰ প্ৰস্তুত,
2: চিলিণ্ডাৰ প্ৰস্তুত কৰাত মানে আমাক তাতে আমাৰ যিটো আমাৰ ধান খেৰটো খেৰৰ প্ৰয়োজন হয়, তাত আমি খেৰখিনি আপোনাৰ 2-3 ঘণ্টামান বইল ষ্টীম বইল কৰিব লাগিব, সিজাব লাগিব, সিজোৱাৰ পিছত তাক আমি আকৌ 4-10 ঘণ্টামানলৈকে তাক পানীটো চৌক মানে যাব দিব লাগিব, একদম পানী থাকিব নালাগে, 60% ময়েশ্চাৰ থাকিব লাগিব তাতে। তাৰপিছত আমি সৰু সৰু কিউব বনাওঁ, চিলিণ্ডাৰ বনাওঁ, সেই চিলিণ্ডাৰবিলাকত প্ৰায় এটা চিলিণ্ডাৰত প্ৰায় আমি 100 grams স্পনটো ইউনিফৰ্মলি স্প্ৰেড কৰি দিব লাগিব। ইউনিফৰ্ম স্প্ৰেড কৰাৰ পিছত তাক আমি এটা শ্বেল্ফত থলোঁ বা আমি ৰুমত ওলমাই দিলোঁ আৰু তাত 18-20 days পিছত তাত খুব স্পনিংটো খুব ধুনীয়া হৈ যায়, ধুনীয়াকৈ এইটো স্প্ৰেড হৈ যায়, মানে এইটো এটা ভেঁকুৰহে হয়, খুব ধুনীয়াকৈ স্পনিং হৈ যায় তাতে। আৰু তাত ময়শ্চাৰটো কিন্তু আমি ৰাতিপুৱা এবাৰ গধূলি এবাৰ পানী অলপ তাত স্প্ৰে' কৰিবলৈ স্প্ৰে' কৰি দিব লাগে। আৰু যিটো পলিথিনত আমি বান্ধিম সেইটো মানে খেৰটো যেতিয়া আমি বান্ধিলোঁ চিলিণ্ডাৰটোত এটা পলিথিন থাকে, সেই পলিথিনটোত আমি অলপ চাইডত ফুটা চুটা কৰি দিব লাগে যাতে পানী জমা হৈ নাযায় তাতে,
1: আৰু অতিৰিক্ত পানীখিনি যাতে ওলাই যায়
2: আৰু তাৰ পৰা যেতিয়া মাছৰুমটো ফুলটো যেতিয়া ফুলিব বাহিৰলৈ আহি খুব ধুনীয়াকৈ ফুটা দি ওলাই আহে। চ' সেই ময়শ্চাৰ লেভেলটো যদি আমি ভালকৈ ৰাখোঁ তাৰ গ্ৰ'থটো বৰ ধুনীয়া হয়, প্ৰডাকশ্যনো বহুত ভাল হয়। আৰু মাছৰুমটো মানে আজিকালি প্ৰিফাৰ কিয় কৰিছে, বহুত মানুহৰ ডায়েবেটিক পেচেণ্ট আহি গৈছে, চ' মাছৰুমত আমাৰ ডায়েবেটিক পেচেণ্টৰ কাৰণে বহুত নিউট্ৰিচিয়াছ, প্ৰ'টিন কণ্টেণ্টটো বহুত বেছি থাকে আৰু ভিটামিন বি কমপ্লেক্সটো থাকে। চ' মাৰ্কেটত মানে আজিকালি ফ্ৰেছ মাছৰুম ডিমাণ্ড বহুত বেছি হৈ গৈছে আৰু চ' সেইকাৰণে মহিলাসকলে মানে এতিয়া এই মাছৰুমটো খুব আগ্ৰহ কৰি লৈছে তাৰমানে এই খেতিটো, আৰু যেনেকৈ ভেলু এডিড প্ৰডাক্টছখিনিও তেওঁলোকে বনাব পাৰে, কেক চেক ইত্যাদিখিনি তেওঁলোকে ঘৰতে কৰিব পাৰে, বিস্কিট, সেইকাৰণে এই বস্তুটোৰ পৰা তেওঁলোকে দুটা বেনিফিট, ফ্ৰেছটোতো পালেই, ড্ৰাই পালেই, প্লাছ বেকাৰী প্ৰডাক্টছখিনি বা ভেলু এডিশ্যন কৰিবৰ কাৰণেও সুবিধা হৈ যায়, পিকল বনাইছে খুব ধুনীয়া পিকল মাছৰুমৰ পিকলটো, চ' সেই বস্তুখিনি তেওঁলোকে সেইকাৰণে আগুৱাই গৈছে এতিয়ালৈকে মাছৰুমৰ চেক্টৰটোত। আৰু এই চেক্টৰটোত তেওঁলোকে নিজে ইকনমিকেলি আপগ্ৰেড হোৱাৰ লগতে গাঁৱৰ যিসকল যুৱক যুৱতী নিবনুৱা আছে তেওঁলোককো নিয়োজিত কৰিব পাৰিছে, চ' গাঁওখনৰো উন্নতি হৈছে, নিজৰ হোৱাৰ লগতে 2 এজনক চাকৰিৰ এটা সুবিধা তেওঁ দিব পাৰিছে। চ' এই ক্ষেত্ৰটোত মানে সেই মহিলাসকলে এইখিনি ষ্টেপ লৈ আগবাঢ়ি যোৱাৰ যথেষ্ট সুবিধা আছে এই উদ্যান শস্যৰ জৰিয়তে।
1: হয়, এতিয়া আমি মন কৰিছোঁ যে মাছৰুম, পাণ, জালুক, তামোল, আদা, হালধি, নাৰিকল সেইবিলাকৰ উপৰিও যিমানবিলাক নতুন নতুন ফল আমাৰ সমাজলৈ আহিছে, ষ্ট্ৰবেৰী, ড্ৰেগন ফ্ৰুট, এইবিলাকেও বজাৰখন আগুৰি ধৰিছে, গতিকে সেইবিলাকত সম্ভাৱনা নিশ্চয় আছে, কিন্তু পৰম্পৰাগত পদ্ধতিৰে এনেভাৱে কৰি থকাৰ লগতে তেওঁলোকে খাদ্য সংসাধনৰ দিশটো কিন্তু সাঙুৰি লোৱাটো দৰকাৰ, তেতিয়াহে তেওঁলোকে বজাৰখনত আচলতে প্ৰকৃত অৰ্থত তিষ্ঠি থাকিব পাৰিব। কাৰণ মাছৰুম উৎপাদন হৈছে, যিখিনি সতেজভাৱে বিক্ৰী কৰিছে কৰিছে, যিখিনি ৰৈ গ'ল সেইখিনিতো পেলাই দিলেতো নহ'ব, গতিকে সেইখিনি কেনেকৈ আৰু প্ৰচেছ কৰিব পাৰি তাৰ কাৰণে নিশ্চয় বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ ল'ব লাগিব। সেই প্ৰশিক্ষণ তেওঁলোকে ক'ত ল'ব খাদ্য সংসাধনৰ, সেই বিষয়ে যদি অকণমান কয়।
0: আপুনিতো কৈছেই যে আমাৰ যিখিনি উদ্যান শস্য যিখিনি আমাৰ তাৰমানে উৎপাদিত সামগ্ৰী তাতে মানে দেখা যায় যে আমাৰ শস্যসমূহত খুব মানে আৰ্দ্ৰতাৰ যিটো মানে পৰিমাণ খুব বেছি থাকে গতিকে খুব সোনকালে নষ্ট হৈ যায় গতিকে আমি সেইখিনি আমি সংৰক্ষণ কৰিবই লাগিব আৰু দেখা যায় যে

0: ভাৰতবৰ্ষত যিটো মানে ডেটা মানে পাইছোঁ সেইটো 30-40% নষ্টই হয়। গতিকে সেইখিনি যদি আমি ৰাখিব নোৱাৰোঁ বা সেইখিনি যাতে আমি লোকচানখিনি যাতে কমাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ আমি খুব মানে এটা বিপদত পৰিম বুলিয়ে ক'ব লাগিব। কাৰণ সেইখিনি খুব দৰকাৰী যে তাত হৰ্টিকালচাৰ যিখিনি ক্ৰপছ সেইখিনি খুব দৰকাৰ যে আমি মানে প্ৰচেচিঙৰ যোগেদি সেইখিনি তাৰ ছেল্ফ লাইফটো বঢ়াব লাগিব। আৰু বহুত ধৰণৰ প্ৰক্ৰিয়া আছে। প্ৰথমটো হৈছে আমি কেনেকৈ সেই যেতিয়া আমি চপাই আনিলোঁ শস্যখিনি যেতিয়া আমি চপাই আনিম তাতে আমি প্ৰথম আমি চাব লাগিব যে কেনেকৈ মানে প্ৰাথমিক যিটো মানে প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মানে তাক মানে আমি চৰ্টিং কৰিব লাগিব, গ্ৰেডিং কৰিব লাগিব, চাফা কৰিব লাগিব, তেতিয়াহে আমি তাৰ ছেল্ফ লাইফটো বঢ়াব পাৰিম। যদি যধে মধে আমি যদি বস্তুটো ছিঙি আনিলোঁ সৰু ডাঙৰ বা কিছুমান আধাপ কেঁচা মানে বেছি পকা জব চব যদি একেলগে আমি বিকিবলৈ যাওঁ তেতিয়া আমাৰ আমাৰ তাৰ হেৰিটো কম পাম, প্ৰফিটটো কম পাম, কাৰণ লোকচান বেছি হ'ব। গতিকে সেইখিনিকে সেইখিনিকে আমি সৰু ডাঙৰ বেলেগ বেলেগ হ'ব, প্ৰাইচটো চেঞ্জ হ'ব, প্ৰাইচটো বেলেগ হ'ব। ধৰি লওক সৰুখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব ৰেটটো, ডাঙৰখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব, কেঁচাখিনিৰ বেলেগ, অলপ পকাখিনিৰ বেলেগ। গতিকে আমি সেই গ্ৰেডিং ছিষ্টেমটো কৰাটো খুবেই জৰুৰী,
1: গ্ৰেডিংটো খুব গুৰুত্বপূৰ্ণ।
0: লগতে আমি যদি এতিয়া ধৰি লওক কিছুমান যিবোৰ মল বা মানে ডিপাৰ্টমেণ্টেল ষ্ট'ৰত দেখিব যে তাতে মানে পেকেজিঙো কৰে, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। যদি গ্ৰেডিং কৰিলে, চাফা কৰিলে, চৰ্টিং কৰাৰ পিছত যে আপুনি পেকেজিং কৰে, পেকেজিংটো কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো অলপ বাঢ়ি যায়। কিছুমান আমি দেখা পাওঁ নহয় মাছৰুমৰ যিটো বাটন মাছৰুম দেখা পাওঁ ফ্ৰিজত ৰাখি থৈ দিয়ে ধুনীয়াকে পেকেজিং কৰি, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। গতিকে সেইটো হৈছে প্ৰাথমিক মানে প্ৰক্ৰিয়াকৰণ। তাৰপিছত হৈছে যে আমি যে কেনেকে এতিয়া সংৰক্ষণ কৰিম, আৰু কেনেকে সংৰক্ষণ কৰিব পাৰোঁ সেইটো আমি চবেই জানো। যিটো আমি পৰম্পৰাগতভাৱে আমি চব মহিলাই আমি বনাওঁ, আচাৰ বনাওঁ বা শুকুৱাই থওঁ, আদা শুকুৱাওঁ, আমলখি শুকুৱাওঁ, আমাৰতো ঘৰত চবেই তেনেকুৱা তেনেকুৱা কৰেই। আমলখি শুকুৱাই থলে, আদা শুকুৱাই থলে বা পিছত তেনেকে আদাৰ পৰা কেণ্ডি বনাব পাৰে, সেইটো এটা প্ৰক্ৰিয়া মানে সংৰক্ষণ কৰা। আমলখিৰো কেণ্ডি বনাব পাৰে। তাৰপিছত মই শুকোৱাটোৰ কথা কৈছোঁ, শুকুৱাই মেলি ধৰি লওক পাউডাৰ ফৰ্মতো মানে পেকেজিং কৰি দিব পাৰে, আমলখি গুড়ি হওক বা হেৰি কিছুমান বগৰী, বগৰী শুকুৱাই পেলাই তাত গুড়া মানে গুড়ি কৰি পেলাই পেকেট কৰিব পাৰে। তাৰপিছত আৰু তেনেকুৱাকৈ ধৰি লওক স্কোৱাছ বনালে, জুচ বনালে, তাৰপিছতে আৰ টি এছ মানে ৰেডি টু ছাৰ্ভ, ৰেডি টু ছাৰ্ভ টাইপ এনেকৈ মানে পেকেজিং কৰি পেলাই তেনেকুৱা প্ৰডাক্ট কিছুমান বনালে, তাৰপিছত ফ্ৰুট বাৰ কিছুমান বনাব পাৰে। ফ্ৰুট বাৰ বা ফ্ৰুটৰ যিটো চামৰা বুলি ক'ব পাৰি, লেডাৰ, ফ্ৰুট লেডাৰ তেনেকৈ প্ৰস্তুত কৰিব পাৰে। আমৰ বনালে বা মিক্স কৰি বনাব পাৰে আমৰ লগত কল, তাৰপিছতে মধুৰি আমৰ পৰা বনাব পাৰে, আনাৰসৰ বনাব পাৰে। গতিকে বিভিন্ন ফলৰ পৰা, শাক পাচলিৰ পৰা মানে বিভিন্ন ফলৰ পৰা বিভিন্ন ধৰণে আমি সংৰক্ষণ কৰাৰ সেই কিছুমান মানে আমি সেই প্ৰচেচিং কৰিব পাৰোঁ। আৰু সেই গোটেই মানে প্ৰক্ৰিয়াখিনি উন্নতভাৱে যাতে চাইণ্টিফিকভাৱে মানে মহিলাসকলে কৰে সেইটো কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যথেষ্টখিনি আমি ট্ৰেইনিং আমি প্ৰদান কৰি আহিছোঁ আৰু যথেষ্টখিনি লাভান্বিত হৈছে আমাৰ যিখিনি মহিলা, আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলা আমাৰ ওচৰত ট্ৰেইনিং লৈ পেলাই মানে লাভ হৈছে। তাৰমানে মাৰ্কেটখন অন্ততঃ ধৰিব পাৰিছে, দখল কৰিব পাৰিছে এই তেনেকুৱা উদ্যান শস্যৰে মানে কিছুমান প্ৰডাক্ট বনাই।
1: এতিয়া তেনে কিছু মহিলা বা তেনেকুৱা গোটৰ কথা আপোনালোকে ক'ব পাৰিব নেকি? কাৰণ আপোনালোকে ক্ষেত্ৰভিত্তিক বিভিন্ন কাম কৰি থাকে, তাতে আপোনালোকে দেখিছেনে তেনেধৰণৰ?
0: দেখিছোঁ। আমাৰ তাৰমানে এটা নলবাৰীতে কৈছোঁ, এটা এফ পি চি গঢ়ি উঠিছে, নৱদীপা বুলি এটা এফ পি চি, এইটো মধুপুৰ ব্লকৰ অঞ্চলত পৰে। এফ পি চিটো মানে গোটেইখিনি মানে এগ্ৰ' প্ৰচেচিঙৰ ওপৰতে মানে বেষ্ট, আৰু ধৰি লওক আচাৰ বনাই, মা মছলা বনাই, হালধি গুড়া, তাৰপিছতে জিৰা গুড়া গোটেইখিনিয়ে মানে গোটেইখিনিৰ ওপৰতে মানে কাম কৰি আছে। আৰু এতিয়া দেখিছোঁ সিহঁতে আকৌ বাহিৰৰ পৰা ঘেঁহু আনিও তাৰমানে আটাও প্ৰস্তুত কৰিছে দেই,
1: আটাও
0: কেঁচাতকৈ ঘেঁহুটো আনি ইয়াতে আটাও প্ৰস্তুত কৰিছে। বাকীটো আৰু পিঠাগুড়ি বা মিঠাতেল গোটেইখিনি আছে। লগতে তাৰমানে এই ৰাইচৰ ক্ষেত্ৰত মানে ধানৰ ক্ষেত্ৰত যিবোৰ মানে ধৰি লওক পাৰ্বল ৰাইচ মানে উখোৱা চাউল প্ৰস্তুত কৰে, আৰু বিভিন্ন ধৰণৰ তাৰমানে এগ্ৰ' প্ৰডাক্টছ হওক, হৰ্টিকালচাৰ প্ৰডাক্টছ হওক, গোটেইখিনি সামৰি পেলাই এটা এফ পি চি গঠন কৰিছে। আৰু তাত দেখিছোঁ যে 15-20 গৰাকী মহিলা মানে সেই কামত
1: নিয়োজিত
0: কৰি আছে।
1: আমি বুজিলোঁ যে খাদ্য সংসাধন

0: যিখিনি প্ৰক্ৰিয়া সেইখিনি তেওঁলোকে প্ৰশিক্ষণ লোৱাটো খুবেই জৰুৰী। আৰু তেওঁলোকে নিশ্চয় তেওঁলোকৰ যি স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ সৈতে যোগাযোগ কৰিলেই হ'ল, আৰু তেওঁলোকৰ সেই চাহিদা অনুসৰি তেওঁলোকৰ কাৰণে সময়ত তেওঁলোকক প্ৰশিক্ষণলৈ নিশ্চয় মতা
1: হয়।
0: গতিকে আমি এতিয়া আমাৰ সময়ো চমু চাপি আহিছে, আমি জানিব খুজিছোঁ নাৰ্চাৰী পাতিও নিশ্চয় তেওঁলোকে আগবাঢ়িব পাৰে এই ক্ষেত্ৰত, স্বনিয়োজনৰ ক্ষেত্ৰত। তাৰোপৰি আপুনি আৰম্ভণিতে কৈছিলে নিউট্ৰিচনেল গাৰ্ডেনৰ কথা, সেই বিষয়ে ক'ব নেকি?
2: নিউট্ৰিচন গাৰ্ডেন মানে অৰ্থাৎ পুষ্টিৰ বাগিচা বুলি ক'ব লাগিব। মানে আমাৰ অসমত দেখা যায় যে আমি পুৰণিৰ দিনৰে পৰা আমি বাৰী ছিষ্টেম, মানে বাৰী বুলি কওঁ, বাৰী ব্যৱস্থাপনা যিটো আমি মানে পাতোঁ, মানে বাৰী বুলি কওঁ। গতিকে সেই বাৰীখনেই হৈছে মানে সেইখনকে অকণমান উন্নত ধৰণে বা বৈজ্ঞানিক বিজ্ঞানসন্মতভাৱে তাৰমানে যদি আমি এখন বাগিচা পাতি লওঁ বা এখন বাগান কৰি লওঁ, সেইখনেই হৈছে পুষ্টিৰ বাগান। আৰু গতিকে পুষ্টিৰ বাগানৰ কিছুমান মানে দৰকাৰী কেইটামান কথা আছে, যে পুষ্টিৰ বাগানখন ঘৰৰ চৌপাশে মানে কোনোবা এটা জেগাত হ'ব লাগে, পথাৰত নহয়, আৰু হয়তো পিছফালে বা কাষতে হ'লে ভাল, আৰু ওখ ঠাই হ'ব লাগিব যাতে কোনো তাত পানী চানী জমা নহয়, আৰু তাতে 5-ৰ পৰা 6 ঘণ্টামান ৰ'দ পৰা জেগা হ'ব লাগিব, ছাঁ এটা বেছি পৰিলে নহ'ব। গতিকে তেনেকুৱা এটা মানে জেগা যদি আপোনালোকৰ ঘৰৰ চৌপাশত আছে, আৰু ধৰি লওক এটা সৰু পৰিয়াল 5-জনীয়া মানে যদি সদস্য পৰিয়াল আছে, সেই তেনেকুৱা এটা পৰিয়ালৰ কাৰণে 200 স্কুৱেৰ মিটাৰ এটা জেগা হ'লে যথেষ্ট, কাৰণ সেই জেগাখিনিৰ পৰাই তাৰমানে যথেষ্ট মানে যিখিনি মানে দৈনন্দিন শাক পাচলি লাগে আমাক, তাৰ পৰা মানে যোগান ধৰিব পাৰিব। এতিয়া ধৰি লওক যিবোৰ মানে সদায় মানে পেৰেনিয়েল যিবোৰ ক্ৰপ, মানে 12-মাহীয়া যিবোৰ লাগি থকা মানে ফল কৈছোঁ, তাৰ ভিতৰত ধৰি লওক টেঙা লগাব পাৰে, কাষে কাষে টেঙা লগাব পাৰে, কল, মধুৰি আম, অমিতা তেনেকৈ লগাব পাৰে, আৰু বাকী যিখিনি আমাৰ এনুৱেলি যিবোৰ আমাৰ ধৰি লওক ঋতুকালীন যিখিনি আমাৰ শাক পাচলি, ৰাবি শস্যই হওক বা গৰমৰ ছিজনত যিখিনি শাক পাচলি কৰিব লাগে, সেই শাক পাচলিখিনি আমি কি কৰিব লাগিব, আমাৰ যিখন যিটো মানে আমি ধৰি ল'লোঁ মাটিডোখৰ 200 স্কুৱেৰ মিটাৰে মই উদাহৰণ এটা দিছোঁ, সেইখিনি ভাগ কৰি ল'ব লাগিব, ঢাপত মানে এনেকৈ ভাগ কৰি ল'ব লাগিব, ধৰি লওক এটা ছাইডে 4টা ঢাপ, অন্য ইটো ছাইডে 4টা ঢাপ, তাৰ মাজেদি এটা ৰাস্তা থাকিব লাগিব, ৰাস্তা বা অকণমান জেগা থকাটো খুব দৰকাৰী, কাৰণ তাত পানী যাতে জমা, যদি কেনেবাকৈ জমা হয় বা আমি যেতিয়া পানী চানি দিওঁ তাতে সেই নলা দি মানে গুচি যায় বা ৰাস্তাটোৰ পৰা এনেকৈ মানে গোটেই পানীখিনি যাতে ৰখি নাথাকে, গতিকে সেই স্পেচটো মেইনটেইন কৰিবই লাগিব। গতিকে গোটেই মানে আপোনাৰ মানে ইয়েৰ ৰাউণ্ড মানে আপুনি যাতে পাচলিখিনি বা ফল মূলখিনি পাই থাকে, তেনেকুৱাকৈ এখন বাগিচাকে আমি কওঁ পুষ্টিৰ বাগিচা। পুষ্টিৰ বাগিচা মানে মেইন উদ্দেশ্য হৈছে যে আমি পৰিয়ালৰ যাতে আমি পুষ্টিৰ মানে নিউট্ৰিচনটো যাতে আমি চিকিউৰ কৰিব পাৰোঁ,
0: তেনেকুৱা পুষ্টি বাগিচা
2: জৈৱিক পদ্ধতিৰে কৰা হয়, সেইটো এটা বিশেষ মানে বিশেষত্ব। গতিকে সেইখিনি এটা অৰ্গেনিক ফাৰ্মিঙো হ'ল, লগতে মানে ঘৰৰ ধৰি লওক পাচলি কিনিবও দৰকাৰ নহ'ল, মানে পাৰ্চেজিং সেইটো এক্সপেণ্ডিচাৰটো কমালে, লগতে ঘৰখনে মানে এটা মানে পুষ্টিৰ এটা সঠিক পুষ্টি এটা পালে।
0: আৰু একেবাৰে শেষত থোৰতে অকণমান নাৰ্চাৰীৰ সম্ভাৱনাৰ বিষয়ে যদি কয়।
1: হয়, নাৰ্চাৰীৰ সম্ভাৱনাটো খুবেই সুন্দৰ এটা সম্ভাৱনা আছে, কাৰণ তাতে খুব কম মাটিতে মহিলাসকলে এখন নাৰ্চাৰী আৰম্ভ কৰিব পাৰে। এক কথামান মাটিতে তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূলৰ বা ফুলৰ পুলি তৈয়াৰ কৰিব পাৰে, আৰু তাৰ কাৰণে যি প্ৰশিক্ষণ আছে লাগে, সেই প্ৰশিক্ষণখিনি আমাৰ বছৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়াই হয়। ত' তেওঁলোকে কেনেকৈ গ্ৰাফটিং কৰিব বা মাডাৰ ব্লক কেনেকৈ বনাব, কি কি ভেৰাইটি ল'ব, ধৰক এতিয়া আমৰে, আমাৰ এতিয়া আম্ৰপালি, দাসেৰি সেইবিলাকৰ চাহিদা খুব আহি আছে, চাপৰতে লগা আম লিচু সেইবিলাকৰ, চ' সেইখিনি তেওঁলোকে কেনেকৈ মাডাৰ ব্লক বনাই তাৰ পৰা কেনেকৈ লেয়াৰিং বা গ্ৰাফটিং কৰি পুলি বনাব, সেইখিনি গোটেই প্ৰশিক্ষণ খিনি তেওঁলোকে পাই যায়। আৰু সেই বিজনেছটো আৰম্ভ কৰিলেও তেওঁ সেই ঘৰৰ কাষতে মাটিটোত নাৰ্চাৰীখিনি আৰম্ভ কৰিব পাৰে, ঘৰৰো কামখিনি চাই থাকিলে নাৰ্চাৰীখনো তেওঁ চাই থাকিলে, তাৰমানে মই ঘৰৰ যিটো চৌহদত যি অলপ মাটিতে তেওঁলোকে আৰম্ভ কৰিব পাৰে বুলি ক'লো। তো সেইখিনি মানে মহিলাসকলৰ খুব কম কষ্ট ইনভেষ্ট কৰি পিনে কৰিব পাৰে, আৰু ইনভেষ্টমেণ্ট কষ্টো ইয়াত বহুত কম, কম ইনভেষ্টমেণ্ট কৰিয়ে তেওঁলোকে হাই প্ৰফিট ল'ব পাৰে, প্লাছ গাঁৱৰ আগতে কোৱাৰ নিচিনাকৈ মই নিবনুৱা ল'ৰা ছোৱালীক তাতে নিয়োজিত কৰিব পাৰে, আৰু নিজে ইকনমিকেলি চাউণ্ড হোৱাৰ লগতেও দুই এজনক আগবঢ়াই লৈ যাব পাৰে।
0: আজি খুব ভাল লাগিল, আলোচনাটো আমাৰ সম্পূৰ্ণ হোৱা যেন অনুভৱ হৈছে উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা আৰু আমাৰ এই আলোচনাটো শুনি

0: নিশ্চয় শ্ৰোতাসকল উপকৃত হৈছে। যদি কোনোবা পুৰুষে শুনি আছে তেতিয়াহ'লে তেওঁলোকে নিজৰ ঘৰৰ বা চৌপাশৰ যিসকল মহিলা আছে তেওঁলোককো আমাৰ এই বিষয়ে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জনাই আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
1: ধন্যবাদ। উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, আজিৰ কৃষি জগতত এই বিষয়ক এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউন শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল
2: বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ক্ৰীড়া বাৰ্তা।

নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। অসমৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। চলিত বৰ্ষৰ US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুদাই অকেমটক 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে। 33 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে 2খন খেলত মুখামুখি হৈছিল আৰু উভয়ে 1খনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেবিকা সিহাক ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোফাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে যুগুতালে প্ৰজন্মা চহৰীয়াই। প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ 1টা দিনৰ 1 সময়তে। নমস্কাৰ।

0: ক্ৰীড়া বাৰ্তা শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাপাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাপাহু খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
2: আরে বাইদেউ, ব্যাংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, মন্ত্ৰী ডাঃ অনুজ বেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন, পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালী নবীশৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰকং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগি ব্লক পইণ্টত চিচি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেণ্ট, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেণ্ট চাপৰি, ডিমৌ আদি অঞ্চলত অবৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজহচক্ৰৰ 181খন আৰু চিচিবগাঁও ৰাজহচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবগাঁও ৰাজহচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
0: ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় অনুসৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকত উদ্ধাৰ অভিযান, আশ্ৰয় শিবিৰৰ ব্যৱস্থা, সাহায্য বিতৰণকে ধৰি ভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: জীৱনৰ নিৰাপত্তাটো আমাৰ সকলোতকৈ ডাঙৰ কথা, সেইকাৰণে আমি যাতে সকলো নিৰাপত্তা দিব পাৰে তাৰ বাবে আমাৰ স্কুলসমূহলৈ নিৰাপদ স্থানলৈ অনা হৈছে আৰু আজিৰ পৰা আমাৰ ৰিলিফো দিয়া আৰম্ভ কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ হস্তম হৈ আছে আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিসমূহ গাঁৱৰ ভিতৰলৈ হোৱাৰ বাবে আমাৰ যথেষ্টখিনি দিগদাৰ আছে। আমাৰ ইয়াত তেনেধৰণে আমি ভাবিছিলোঁ ডাউন ষ্ট্ৰিমত বহুতখিনি হ'ব বুলি আমি হস্তম হৈ আছোঁ। যিকোনো বিপদৰ পৰা আজি ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰোঁ আমি দুয়োজন মন্ত্ৰী, বিধায়ক, সাংসদৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আহিছে, সকলোৱে মিলি আমি ৰাইজক সহায় কৰিবলৈ আজি আহিছোঁ আৰু আমি সকলো হস্তম হৈ আহিছোঁ।
0: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে।

0: ফলত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি জীৱন ইত্যাদিসমূহ যাতে অধিক ক্ষয় ক্ষতি নহয় তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ দিশমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰা মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত বনজ আৰু খনিজ সম্পদৰ পৰা ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ বাবে ই ট্ৰেঞ্জিট পাৰ্মিট ব্যৱস্থাৰ সৰলীকৰণ, জি এছ টি ফাঁকি ৰোধকে ধৰি বিভিন্ন বিষয়ত কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি 765 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজৰো বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱাই উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, VFX, AI ফৰ কগনিশ্যন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যখনত তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্ম ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই অংশলৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যা ভিত্তিস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যা জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ অধিবক্তাই অভিনেতাগৰাকীক জেৰা কৰে। অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত অভিনেতা শ্ৰীশৰ্মাক পুনৰ আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। আজিৰ সাক্ষ্য প্ৰদান সন্দৰ্ভত অভিনেতাগৰাকীয়ে এইদৰে কয়।
3: এই 4 দিনতটো আটাইতকৈ বেছি সময় লাগিলে অমৃত প্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃত প্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব, আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামীৰ হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব।
2: ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয়

0: জন আৰু সেবাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণ বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকী পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগত ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱা অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপ শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়া শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্যবৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে।
1: এন টি পি চি বঙাইগাঁৱে কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত বানপ্ৰৱণ আৰু দুৰ্গম নৈপৰীয়া অঞ্চলত স্বাস্থ্যসেৱা সুলভ আৰু উন্নত কৰাৰ লক্ষ্যৰে তিনিখন নাও এম্বুলেন্সৰ সেৱা মুকলি কৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত দুৰ্গম অঞ্চলৰ লোকসকলে জৰুৰীকালীন অৱস্থাত স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব। বি টি চিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী আৰু চালাকাটি সমষ্টিৰ এম চি এল এ মুন ব্ৰহ্মই এই সেৱাৰ শুভাৰম্ভ কৰে। 20 লাখ টকা ব্যয় সাপেক্ষে এই নাও এম্বুলেন্সকেইখনত অত্যাৱশ্যকীয় ঔষধ আৰু জৰুৰীকালীন চিকিৎসাৰ সুবিধা আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট সমাজকৰ্মী, তথ্যচিত্ৰ পৰিচালক, বিলাচীপাৰাৰ হাকামা শাখা সাহিত্য সভাৰ উপসভাপতি আজাদ চৰকাৰৰ আজি পুৱতি নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। বিলাচীপাৰা মহকুমা গ্ৰন্থাগাৰৰ এগৰাকী অগ্ৰণী পাঠক চৰকাৰৰ মৃত্যুত গ্ৰন্থাগাৰৰ পাঠক সমাজে গভীৰ শোক প্ৰকাশ কৰি দিয়া এখন বিজ্ঞপ্তিত কয় যে আজাদ চৰকাৰৰ উদ্যোগতে বিলাচীপাৰাত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ় লৈ উঠিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। মন্ত্ৰী ডাঃ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালে নবীচৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: আজিতো পাৰ্টি লাগিব। প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে! তোমার কার্ড আর পিন দিয়া, মোর কার্ডর ডিটেইলস মই মোর নিজে এডি দিম।
3: RBI কয় আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড আনর লগত শেয়ার ন করিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব।
2: বাই গার্লস, কোন ফালে গইছা?
3: হুনা নাই,
2: নো শেয়ারিং।
3: RBI কয় জানি ল, সতর্ক হও।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক এটি বৃন্দ গান, ৰচনা সতীশ দাসৰ।

0: বাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছেচেলছ ভ্ৰমণত দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্চেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাজনৈ, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দ্ৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। আফ্ৰিকীয় দেশ ছিচেলছ আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিচেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 50 বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত 50 বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ছিচেলছৰ স্বাধীনতাৰ 50 বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত তেওঁৰ প্ৰতি প্ৰদান কৰা মৰমৰ বাবে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনি, দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3-দিনীয়া ছিচেলছ ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হয়। ছিচেলছ ভ্ৰমণৰ 3য় দিনা তেওঁ ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। শ্ৰীমোদীয়ে তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অফ দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয় যে ছিচেলছ আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ক এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় 3 দশক পুৰণি সমস্যাৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপ লাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় 580 মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অৰ্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগ বতৰা, পানী অবণ্টন, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদি বিষয়ত আলোচনা কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডৰ

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু 2.0, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্য খণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা, আন্তঃকাৰ্য দক্ষতা শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গ্ৰহণ ত্বৰান্বিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সম্পদ কেন্দ্ৰৰ তত্বাৱধানত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপসমূহ এখন সুস্থ ভাৰত আৰু ডিজিটেলভাৱে অধিক সবল দেশ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা খণ্ডই স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু পৰ্যাপ্ত কৰি তুলিছে। ইয়াৰ উপৰি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সন্মিলনত অংশগ্ৰহণ কৰি চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। নাগৰিক আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ মাজৰ প্ৰথম যোগসূত্ৰ হিচাপে 1.86 লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাৰ মাজৰ সংযোগ পূৰ্বতকৈ উন্নত কৰিছে বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিশেষকৈ পিছপৰা জিলাসমূহত 23খন নতুন এইমছ আৰু 157খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাও শক্তিশালী কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাবে তথা কৌশলগত গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ দক্ষতা, দায়বদ্ধতা, সময়োপযোগী কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে DRDOলৈ এটা প্ৰতিনিধি দল DFP 2026 নিয়োগ কৰে। শ্ৰীসিঙে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা আৰু প্ৰতিৰক্ষা বাহিনীত প্ৰৱেশৰ সুবিধা সুচল হোৱাৰ উপৰিও প্ৰযুক্তি খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই নতুন পৰিকাঠামোৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উদ্যোগ আৰু শিক্ষা খণ্ডৰ মাজত সহযোগিতা বৃদ্ধি কৰি তোলা হ'ব। প্ৰতিৰক্ষা নিযুক্তিৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে DFP 2026ৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন স্তৰৰ কাৰ্যকাৰিতা অধিক সবলীকৰণ কৰা। সংশোধিত এই পৰিকাঠামোৱে পৰীক্ষামূলক অভিযান, পৰীক্ষা আৰু উন্নয়ন কাৰ্যকলাপ ইত্যাদিৰ বাবে অনুমোদিত বিত্তীয় ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়া বিষয়ত মন্তব্য কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মুৰববী জেনেৰেল NS ৰাজা সুব্ৰমণি, DRDOৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত 8গৰাকী ৰাজ্যসভাৰ সদস্যক শপতবাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাৱৰ বিজেপি নেতা তৰুণ চুখ, গুজৰাটৰ মনসিং মেৰামন পাৰ্মাৰ আৰু জিতেন্দ্ৰ মেঘজিভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ডঃ অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ NCPৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জগত প্ৰকাশ নাড্ডা উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছিচেলছ ভ্ৰমণ দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জেপি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: নে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়? হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 100.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 299 আৰু 729 কিলোহাৰ্টজত। আৰম্ভ কৰিছো আকৌ শুনো আহক। অনুষ্ঠানত প্ৰথমে শুনক পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত, প্ৰযোজনা খগেন মহন্তৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ফিফা ৱৰ্ল্ড কাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক অসীম ইংতি আৰু লগৰীয়া সকলে গোৱা কাৰ্বি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা ডক্টৰ অৰূপ কুমাৰ শৰ্মাৰ।

0: মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত গীতি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন

0: বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন। মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। মহিলা সবলীকৰণ, দেশপ্ৰেম আৰু অদম্য সাহসৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্যৰে সৰ্বভাৰতীয় চাইক্লিং যাত্ৰা অব্যাহত ৰখা মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেল আৰোহী খেলুৱৈ তথা পৰ্বতাৰোহী আছাম আলব্যই আজি ডিব্ৰুগড়ত উপস্থিত হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: এতিয়া নিবেদন কৰিছো পৰিয়াল কল্যাণ অনুষ্ঠান।

0: নমস্কাৰ শ্ৰোতাসকল, আজি আমি এই অনুষ্ঠানত টীকাকৰণ, সাৰ্বজনীন টীকাকৰণ বা সাধাৰণতে টীকাকৰণ সম্পৰ্কীয় কথা কিছু পাতিব খুজিছোঁ। আৰু এই টীকাকৰণ কিয় প্ৰয়োজন, কি কি বিষয়ৰ ওপৰত বা কি কি অসুখৰ বিৰুদ্ধে আমাৰ টীকাকৰণ কৰা হয়, প্ৰতিষেধক ব্যৱস্থা দিয়া হয়, সেইখিনি কথা পাতিব খুজিছোঁ। আৰু সেইখিনি কথা শ্ৰোতাক অৱগত কৰাৰ বাবে ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অসম চৰকাৰৰ স্বাস্থ্যসেৱা বিভাগৰ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম অৰ্থাৎ সাৰ্বজনীন টীকাকৰণ যি আঁচনি, সেই আঁচনিৰ যুটীয়া সঞ্চালক ডাক্তৰ সবিতা দাসক। নমস্কাৰ ডাক্তৰ দাস।
1: নমস্কাৰ।
0: বিষয়টোতো ক'লোৱেই, আমি অনুষ্ঠানত আপোনাৰ পৰা থুলমূলকৈ যে টীকাকৰণনো কি, প্ৰথমতে তাৰ পৰা আৰম্ভ কৰোঁ। টীকাকৰণ বুলিলে আমি কি বুজোঁ?
1: টীকাকৰণ জৰিয়তে, ভেকচিনেশ্যনৰ জৰিয়তে আমাৰ বডিৰ যোনটো ৰোগ প্ৰতিষেধক ক্ষমতা আছে সেইটো অলপ জাগৃত কৰি দিয়ে, বেছি ভাল কৰি দিয়ে, যাতে কিছুমান স্পেচিফিক বেমাৰ, মাৰাত্মক বেমাৰ কিছুমান আছে, 12টা বেমাৰ আছে, সেই বেমাৰবোৰ যাতে আমাৰ নৱজাতক শিশুক আক্ৰমণ কৰিব নোৱাৰে। সাধাৰণতে আমাৰ যিটো ছাৰ্ভে কৰা হৈছিলে সেইটো হিচাপত 2-3 মিলিয়ন ডেথ আমাৰ প্ৰিভেণ্ট কৰা হয় ভেকচিনেশ্যনৰ থ্ৰুদি জৰিয়তে, আমাৰ 2-3 মিলিয়ন ডেথ প্ৰিভেণ্ট কৰা হয়। গতিকে এইটো এটা ডাঙৰ ভাৰতবৰ্ষৰ, ভাৰত গভৰ্ণমেণ্টৰ এটা ডাঙৰ টীকাকৰণ আঁচনি হয়।
0: প্ৰথমতে কৈ টীকাকৰণ বিনামূলীয়া,
1: টীকাকৰণ প্ৰচেছটো একেবাৰে বিনামূলীয়া আৰু ছেফ হয়, নিৰাপদ হয়, ইয়াৰ পৰা কাৰো একো অপকাৰ নহয়। আৰু ভালদৰে নিৰীক্ষণ কৰিবলৈ আমাৰ ডক্টৰসকল আছে, গাঁৱে ভূঞে ডক্টৰসকল আছে, আমাৰ ANM বাইদেউসকল আছে, তেওঁলোকেও টীকাকৰণৰ আগদিনাখনো তেওঁলোকে ঘৰে ঘৰে যায়, ইয়াৰ পিছত টীকাকৰণৰ ছেকেণ্ড ডেও তেওঁলোকে ঘৰে ঘৰে গৈ কাৰোবাৰ কিবা অসুবিধা হৈছে নেকি এইখিনিও খবৰ লয়। গতিকে একেবাৰে এটা নিৰাপদ টীকাকৰণ পদ্ধতি
0: হয় সাধাৰণতে নতুনকৈ জন্ম হোৱা শিশুবিলাকৰ। আৰু তেওঁলোকৰ যেতিয়া আমি টীকাকৰণ কৰোঁ, সাধাৰণতে আমি বহুত ক্ষেত্ৰত তেওঁলোকক ইণ্টাৰভেনাছ অৰ্থাৎ ইনজেকশ্যন দিওঁ, কোনো কোনো ক্ষেত্ৰত তেওঁলোকক অৰেল বা মুখেৰে খোৱা হেৰি প্ৰতিষেধক ব্যৱস্থাও দিয়া হয়। আপুনি কৈছে 12টা অসুখৰ কাৰণে দিয়া হয়, আমি এই 12টা অসুখনো কি প্ৰথমতে আমি জানি ল'ম সেইকেইটা, আৰু তাৰপিছত টীকাকৰণ কৰা আৰু নকৰাৰ মাজত পাৰ্থক্যটো কিমান হ'ব পাৰে সেইটো আপোনাৰ পৰা জানিব বিচাৰিম।
1: এই টীকাকৰণৰ জৰিয়তে আমি 12টা মাৰাত্মক বেমাৰ, যিখিনি যিকেইটা বেমাৰে আমাৰ শিশুসকলৰ জীৱনলৈ
0: মৃত্যুৰ
1: ভাবুকি আনি দিব পাৰে, সেইকেইটা হ'ল মেইনলি টিবাকুলছিছ, যক্ষ্মা বেমাৰ বুলি আমি কওঁ, তদুপৰি যোনটো আমি ঘোঁৰা খলকা বুলি কওঁ ডিফথেৰিয়া, পাৰ্টোছিছ বুলি কয় যোনটো আমাৰ হোপিং কাহ, টিটেনাছটো আমি সকলোৱে জানো ধনুষ্টংকাৰ, তদুপৰি হেপাটাইটিছ বিৰ পৰা আমাৰ সাধাৰণতে যদি হয় কেনেবাকৈ তাৰপৰা সাধাৰণতে কেঞ্চাৰ হ'ব পাৰে বা চিৰচিছ হ'ব পাৰে। আৰু এইটো বেবীবিলাকৰ ক্ষেত্ৰত 90% চান্সেছটো বহুত বেছি, ক্ৰনিক হৈ যাব পাৰে। আৰু যোনখিনি 1-5 ইয়াৰ্ছৰ তেওঁলোকৰ 30% চান্সেছ আছে, আৰু আফটাৰ 6 ইয়াৰ্ছ অনলি 6% চান্সেছ আছে। কিন্তু নিউবৰ্ণ বেবীৰ ক্ষেত্ৰত আৰু মাতৃৰ পৰা ডেলিভাৰী টাইমত মাতৃৰ পৰা বেবীলৈ ট্ৰেন্সমিশ্যন হ'ব পাৰে।

0: বহুত মাৰাত্মক বেমাৰ। গতিকে হেপাটাইটিছ বিটো আমি উইদিন 24 আৱাৰ্ছ ডেলিভাৰীৰ জন্মৰ 24 ঘণ্টাৰ ভিতৰতে হেপাটাইটিছ বিটো দিয়া হয়, কাৰণ এইটোৰ পৰা নহ'লে আমাৰ 15টো যদি কাৰোবাৰ ক্ৰনিক হৈ যায়, ক্ৰনিক হ'লে সোনকালে অতি সোনকালে মৃত্যু হ'ব পাৰে, 30% চান্সেছটো বহুত বেছি তেওঁলোকৰ। তদুপৰি আমাৰ এটা আছে ৰোটা ভাইৰাছ ডায়েৰিয়া, তাৰ কাৰণে আমাৰ ৰোটা ভাইৰাছ ডায়েৰিয়া ভেকচিনটো দিয়া হয়। ইয়াৰ উপৰিও মিজিলছ, যোনটো আমি সৰু আই বুলি কওঁ, বা ৰুবেলা, এইবিলাকৰ কাৰণে। তদুপৰি যোনটো আমি সকলোৱে জানো জাপানিজ এনকেফেলাইটিছ, আমাৰ অসমতো বহুত কমন, তাতো বহুতো মানুহৰ মৃত্যু হয়, সেইটো আমাৰ ভেকচিনটো বেবীবিলাকক দিয়া হয়।
1: এনেকে আপুনি কৈছে 12টা মাৰাত্মক যি অসুখ হ'ব পাৰে সেইবিলাকৰ ভেকচিন তেওঁলোকক দিয়া হয়। এই ভেকচিনে আপুনি কৈছে যে আমি প্ৰায় 0 বছৰৰ পৰা আৰম্ভ হৈ যায়, এতিয়া কিমান বয়সলৈকে এই ভেকচিনখিনি চলাই ৰাখিব লাগে বা এইবিলাক ৰিনিউ কৰিব লাগে নেকি?
0: হয়, একচুৱেলি ভেকচিন প্ৰত্যেকটো বেমাৰৰ এগেইনষ্টত ভেকচিনটো দিয়া হয়, আৰু ভেকচিনৰ কিছুমান নেশ্যনেল ৰাষ্ট্ৰীয় যোনটো টীকাকৰণ আঁচনিখন আছে সেইমতে দি আমাৰ এটা কাৰ্যসূচী আছে, আমি তেনেকৈ ভেকচিনেশ্যন দিয়া হয়। এতিয়া জন্মৰ পিছতে উইদিন 24 আৱাৰ্ছ আমি হেপাটাইটিছ বিটো দিওঁ, অৰেল পলিঅ' ভেকচিনটো আমি 0 ডজটো আমি দিয়া হয়, ঠিক তেনেকৈ BCGটোও দিয়া হয়। এইটো আমাৰ জন্মতে দিয়া হয়, জন্মৰ সময়তে উইদিন 24 আৱাৰ্ছৰ ভিতৰত দিয়া হয়, আৰু BCGটো আমি এবছৰলৈ দিব পাৰোঁ, কিন্তু আগতে দিলে বেছি বেটাৰ হয়। ইয়াৰ পিছত এই 3টা ভেকচিন দিয়া, এটা 0 ডজ বুলি কোৱা হয়, ইয়াৰ পিছত আমি 1.5 মাহত 6 উইকছত আমি আকৌ আনাডা 5টা ভেকচিন দিব লগা হয়। তাৰে 2টা আছে অৰেল পলিঅ'টো অৰেলি দিয়া হয়, আৰু ৰোটা ভাইৰাছ ভেকচিন এইটো 5 ড্ৰপছকৈ অৰেলি দিয়া হয়। তাৰ উপৰিও আমাৰ আছে পেণ্টাভেলেন, তাতে 5টা বেমাৰৰ কাৰণে তাতে ইনজেকচনটো দিয়া আছে, আছে এইটো পেণ্টাভেলেন বুলি কয়। নেক্সটটো হ'ল কি আপোনাৰ আমাৰ যোনটো PCV বুলি কওঁ আমি সেইটো, আৰু এটা হ'ল ফ্ৰেকচনেল IPV। ফ্ৰেকচনেল IPVটো অৰেল পলিঅ' ভেকচিন হয়, সেইটোৱে হয়, অৰেলটো এইটো যেনিবা ইনজেক্টেবল হয়, ইনজেক্টেবল পলিঅ' ভেকচিন ফ্ৰেকচনেল IPV। এইকেইটা প্ৰথম 1.5 মাহত দিয়া হয়, আফটাৰ 1 মাহৰ পিছত এগেইন আমাৰ 3টা ভেকচিন দিয়া হয়। সেইকেইটা হ'ল কি আপোনাৰ ছেকেণ্ড ড'জটো, ফেণ্টা ছেকেণ্ড ড'জটো আহিব, তাৰপিছতে আপোনাৰ আহিব অৰেল পলিঅ' ভেকচিনটো আহিব, এনেকৈ কৰি আমি দিওঁ, আৰু ৰোটা ভাইৰাছটো আহিব। আফটাৰ এগেইন 1 মাহৰ পিছত আমি 3ৰ্ড ড'জটো দিওঁ, 3ৰ্ড ড'জত আপোনাৰ এগেইন প্ৰথমৰ 5টাকৈ আহি যায়, অৰেল পলিঅ' আহিব, ৰোটা ভাইৰাছটো অৰেলি দিব লাগিব, তাৰপিছতে পেণ্টা আহিলে, ইয়াৰ পিছতে ফ্ৰেকচনেল IPV আহিব, আৰু PCVটো আহিব, এইকেইটা আমি 3ৰ্ড ড'জত আমি দি দিলোঁ। 3ৰ্ড ড'জত দিয়াৰ পিছত 9 টু 11 মান্থৰ ভিতৰত আমি মিজিলছ ভেকচিনটো দিয়া হয়। মিজিলছ ভেকচিন দিয়াৰ পিছতে আমাৰ JA ভেকচিন আহিব, ভিটামিন এ চলিউচন আহিব, তাৰ লগতে আমাৰ ফ্ৰেকচনেল IPV 3ৰ্ড ড'জটো দিয়া হয়, আৰু আমি এইকেইটা যেতিয়া 3টা ড'জ OPV 3টা ড'জ আপোনাৰ পেণ্টাভেলেণ্ট ইনজেকচনটো এইকেইটা যদি যেতিয়া লোৱা হয় BCG ভেকচিন, এইখিনি আমি FIC বুলি কওঁ, ফুল ইমিউনাইজেশ্যন কভাৰেজ বুলি কওঁ, এইকেইটা ল'বই লাগিব 9 মান্থৰ ভিতৰত। 9 মান্থ হৈ যোৱাৰ পিছত আমি বুষ্টাৰ ড'জটো দিওঁ, 12 টু 14 টু 24 মান্থৰ ভিতৰত আমি এগেইন MR-ৰ ছেকেণ্ড ড'জ দিয়া হয়, ঠিক তেনেকৈ JE-ৰ ছেকেণ্ড ড'জ দিয়া হয়, ঠিক তেনেকৈ আমাৰ DPT বুষ্টাৰ দিয়া হয়, এতিয়া বুষ্টাৰ আহি যাব, ভিটামিন এ চলিউচন, আৰু আফটাৰ ডেট 5 টু 6 ইয়াৰ্ছৰ ভিতৰত এগেইন DPT ছেকেণ্ড বুষ্টাৰ ড'জটো দিয়া হয়, আৰু ইয়াৰ লগে লগে আমাৰ 6 মান্থৰ মূৰে মূৰে আমাৰ ভিটামিন এ চলিউচন দিয়া হয়। এইখিনি আমাৰ
1: এইটো কিমান দিনলৈকে চলি থাকিব?
0: 6 ইয়াৰ্ছলৈকে আমি দিলোঁ, 5 টু 6 ইয়াৰ্ছ DPT বুষ্টাৰ ড'জ। ইয়াৰ পিছত যেতিয়া স্কুল গয়িং ল'ৰা ছোৱালীবোৰ স্কুলত যাব, চিলড্ৰেনবোৰ, তেওঁলোকৰ 10 ইয়াৰ্ছত আমি TD ভেকচিনটো দিয়া হয়, TD তাতে টিটেনাছ আৰু ডিফথেৰিয়া থাকে, সেইটো আমাৰ 10 ইয়াৰ্ছত দিওঁ, আৰু আনাডাৰ আমি ছেকেণ্ড ড'জটো দিওঁ আমি ইপিনে 16 ইয়াৰ্ছত, TD 16, এইটো 16 ইয়াৰ্ছৰ ল'ৰা ছোৱালীখিনিক এইটো দিয়া হয়। সেইটো কৰাৰ পিছত
1: এইটো মানে স্কুল ভিত্তিত দিয়া হয় নেকি? স্কুলত গৈ দিয়া হয়,
0: মেইনলি স্কুলতে দিয়া হয়, আৰু যোনখিনি আমাৰ ড্ৰপ আউট আছে, স্কুলত নোযোৱা ল'ৰা ছোৱালী, তেওঁলোকক আমি চেণ্টাৰত, আমাৰ আশা বাইদেউসকলে আনে চেণ্টাৰত, তাতে দিয়া হয়।
1: তেনেকুৱা ক্ষেত্ৰত সেই কিবা এটা কাৰণত যদি তেওঁৰ নিৰ্দিষ্ট সময়ত লোৱা নহয়, সেইটো মেকআপ কৰাৰ কাৰণে বেলেগ ব্যৱস্থা আছে?
0: আছে আছে, আমাৰ ট্ৰেকিং কৰা হয়, আমাৰ ANM বাইদেউগৰাকীয়ে ট্ৰেকিং কৰে, যেতিয়া আমাৰ মাইক্ৰ' প্লেন বনোৱা হয়, একশ্যন প্লেন বনোৱা হয়, সেইটো এৰিয়াত কিমানখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ MCP কাৰ্ডটো চোৱা হয়, সেইটোৰ ওপৰত তেওঁলোকৰ, আৰু আমাৰ যিখন RCS ৰেজিষ্টাৰ আছে, প্ৰেগনেণ্ট মাডাৰৰ যিখন আমাৰ ৰেজিষ্টাৰ আছে, মেইনটেইন কৰা হয় ANM বাইদেউবিলাকে চাব চেণ্টাৰত, সেইখনৰ পৰা আমাৰ ড্ৰপ আউটটো উলিয়াই লোৱা হয়, কোনটো বেবীয়ে আমাৰ ড্ৰপ আউট হৈ আছে, তেওঁ পোৱা নাই, তেওঁ কিবা অসুখ হৈ আছিল, বা তেওঁ ক'বালে বাহিৰলৈ গৈছিলে, সেই ড্ৰপ আউটটো উলিয়াই হয়, তেওঁ যদি আমি ড্ৰপ আউটৰ পৰা আমি গম

0: নেক্সট আমাৰ ছেশ্যনত তেওঁক মাতি অনা হয়।
1: আৰু আৰু আপুনি এই ক্ষেত্ৰত আমি এতিয়ালৈকে কথা পাতি নাই, আমি শিশুৰ কথা পাতিলোঁ, গৰ্ভৱতী মাতৃৰ তেখেতসকলৰ টীকাকৰণ আঁচনি দলত তেখেতসকলক সামৰি লোৱা হয়, তেখেতসকলৰ কাৰণে কি কি টীকাকৰণ ব্যৱহাৰ কৰা হয়?
0: গৰ্ভৱতী মহিলাৰ কাৰণে আমি টিটি ভেকচিনটো দিওঁ, টিটেনাছ ডিপথেৰিয়া, আগতেতো টিটি বুলি কৈছিলে, টিটেনাছ টক্সইড আছিলে, এতিয়া টিটি দিয়া হৈছে। যেতিয়া আমাৰ গৰ্ভৱতী মহিলাসকল আমি চাব চেণ্টাৰত যেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আহে, যেতিয়া আমি গম পাওঁ যে তেওঁ গৰ্ভৱতী হৈছে, তেতিয়া আমি এজ আৰ্লি এজ পচিবল যিমান সোনকালে পাৰি আমি টিডি ভেকচিনটো দি দিয়া হয় তেওঁক, আৰু আফটাৰ ওৱান মান্থ ছেকেণ্ড ড'জটো দিয়া হয়, আৰু থাৰ্ড ড'জটো দিব নালাগে, দুটা ড'জে দিয়া হয়। আৰু তেওঁ যদি ছেকেণ্ড টাইম প্ৰেগনেঞ্চি হয় উইদিন থ্ৰী ইয়াৰ্ছৰ ভিতৰত, তিনি বছৰৰ ভিতৰত যদি তেওঁ আগৰ গৰ্ভৱতী হয় তেতিয়া তেওঁক আমি বুষ্টাৰ ড'জটো দিয়া হয়, উইদিন থ্ৰী ইয়াৰ্ছলৈ আমি এটা বুষ্টাৰ ড'জ দিয়া হয় টিডি।
1: এই যিমানখিনি আমি তেওঁক প্ৰতিষেধক দিলোঁ সেইবিলাকৰ কভাৰেজটো তেওঁলোকে কিমান দিনলৈ এই শিশুটিক এই সুৰক্ষাটো দিয়ে?
0: হয়, সেইটো একজেক্ট টাইমটো আমি ক'ব নোৱাৰোঁ একজেক্ট টাইমটো, কিন্তু এইটো সুৰক্ষিত কৰি ৰাখে। কিন্তু আমি দেখিছোঁ যে কিছুমান বেবী ধৰক ডাঙৰ অৱস্থাত আমাৰ ধৰক মিজিলছ আমাৰ ভেকচিনটো ল'লে ফুল কভাৰেজ হৈ গ'ল, কিন্তু ডাঙৰটো ধৰক 18 ইয়াৰ্ছতো কেতিয়াবা মিজিলছটো হ'ব পাৰে, কিন্তু তেতিয়া আমি দেখিছোঁ যে ছিভিয়াৰিটিটো কমি থাকে, তেতিয়া মানে এইটো মৃত্যু হ'ব নোৱাৰে, মৃত্যু নহয় তাৰমানে, সেইটো কাৰণে প্ৰটেকশ্যনটো দি থৈ দিয়ে।
1: এতিয়া মই আৰু এটা কথা সুধিব খুজিছোঁ আপোনাক যে প্ৰতিষেধক ব্যৱস্থা বুলি ক'লে আমিতো এতিয়া শিশু বা ৰাষ্ট্ৰীয় আঁচনিখনত গৰ্ভৱতী মহিলা আৰু নৱজাতক আৰু শিশু অৱস্থাত কিশোৰ তেওঁলোকক সামৰি লোৱা হয়। তাৰোপৰি সাধাৰণভাৱে আমিতো বিভিন্ন সময়ত প্ৰাপ্তবয়স্ক মানুহেও ইভেন এইজেড অলপ বয়সস্থ মানুহেও প্ৰতিষেধক লোৱাৰ প্ৰয়োজন আছে, কোনবোৰ অসুখত সাধাৰণতে এই প্ৰতিষেধক ল'ব পৰা যায়?
0: হয়, নিশ্চয় আছে, যোনখিনি বয়সস্থ মানুহ আমি দেখিব পাইছোঁ যে এতিয়া যিহেতু পলিউশ্যনৰ কাৰণেও বহুত নিউমনিয়া বেমাৰটো বা ব্ৰংকাইটিছ এনেকুৱা ধৰণৰ শ্বাসজনিত ৰোগবিলাক বহুত কমন হৈছে লাহে লাহে, আৰু যিটো এলাৰ্জিৰ কাৰণেও, গতিকে আমাৰ বয়সস্থ লোকসকলেও যোনটো আমি নিম্ন ককাছ বুলি কওঁ সেইটো ভেকচিনটো কিন্তু ৰেগুলাৰলি ইয়াৰলি ল'ব লাগে।
1: মানে এইটো আপুনি কিহৰ
0: ইনফ্লুৱেঞ্জাৰ কাৰণে আমি ভেকচিনটো ল'ব লাগে, এইটো আমি ক'ব পাৰোঁ। 2 নম্বৰ কথা কি, আমাৰ যিহেতু অসমখনত জেইটো খুব জাপানিজ এনকেফেলাইটিছ বেমাৰটো বহুত হৈ থাকে, গতিকে আমাৰ ডাঙৰসকলেও জেই ভেকচিনটো লোৱাটো অত্যন্ত জৰুৰী।
1: কিন্তু এই ভেকচিনবিলাক লওঁতে তেওঁলোকে ধৰকচোন কোনোবাটো বছৰি ল'ব লাগে, কোনোবাটো 2 বছৰ বা 3 বছৰ ম্যাদ থাকে, গতিকে সেই সময়খিনিত লৈ থাকিব লাগে। তাৰোপৰি আমি এটা কথা, এই যিটো হেপাটাইটিছ বি এইটোৰ সুৰক্ষা বহুতেই লোৱা নাই, তাৰো ভেকচিন ল'ব পাৰে,
0: ল'ব পাৰে হেপাটাইটিছটো,
1: হয়, আৰু সেইটো কিমান জৰুৰী? মানে বিভিন্ন সময়ত আমি কেম্পেইন কৰা দেখিছো চৰকাৰৰ ফালৰ পৰা যে হেপাটাইটিছ বিৰ ভেকচিন ল'ব পাৰে, কিন্তু যেতিয়া প্ৰাপ্তবয়স্ক এজনে লয় তেতিয়া সেইটো বোধ কৰোঁ বিনামূলীয়াটো নহয় তেতিয়া সেইটো?
0: প্ৰাপ্ত আমাৰ যিহেতু প্ৰগ্ৰামত নাই, এইটো বিনামূলীয়া নহয়, কিন্তু হেপাটাইটিছ বি ভেকচিন লোৱাটো অত্যন্ত জৰুৰী, কাৰণ মই অলপ আগতে ক'লোঁ যে তাৰ পৰা আমাৰ চিৰচিছ, লিভাৰ চিৰচিছটো হ'ব পাৰে বা লিভাৰ চিৰচিছ বা কেঞ্চাৰ বেমাৰটো হ'ব পাৰে, গতিকে হেপাটাইটিছ ভেকচিন বি ভেকচিন লোৱাটো অত্যন্ত জৰুৰী।
1: ইয়াত মানুহৰ অনীহা থাকে নেকি, মানুহে অনিচ্ছুক মানুহো পায় নেকি আপোনালোকে?
0: হয়, নিশ্চয় পাওঁ, আমি ৰিফিউজেল বুলি আমি যাক কওঁ, মেইনলি আমি গাঁওভূঁইবিলাকত বেছিকৈ পাওঁ ৰিফিউজেল, গতিকে তেওঁলোকৰ কাৰণে আমাৰ IEC-টো যোনটো আমি কমিউনিকেশ্যন পাৰ্চন এইটো কৰোঁ, তেওঁলোকৰ কাৰণে আমাৰ বেলেগ এটা আমি ছিষ্টেমত যাওঁ, তেওঁলোকক বুজাওঁ, আৰু আমাৰ আশা বাইদেউ বা NM-সকলেও গাঁৱৰ যোনকেইজন নেতৃত্ব প্ৰধানৰ মানুহ থাকে তেওঁলোককো হেল্প লয়, নামঘৰৰ মানুহেই হওক বা স্কুলৰ টিচাৰ, তেওঁলোকেও আমাক বহুতখিনি হেল্প কৰে, তেওঁলোকক সহায় লৈ পেলাই তেওঁলোকৰ লগত আলোচনাৰ জৰিয়তে তেওঁলোকক ছেশ্যনলৈ লৈ অহা হয়।
1: এই ক্ষেত্ৰত মূল সংশয়টো কি, কি ভয় কৰে তেওঁলোকে?
0: মেইন গাঁওবিলাকত আমি দেখিছোঁ নৱজাতকক দিলে যে অলপ ভেকচিন দিয়াৰ পিছত অকণমান বিষ হয় বা জ্বৰতে, বিষৰ কাৰণে জ্বৰতে বা বেবীটোৰ কাৰণে মেক্সিমাম মাক দেউতাকক সেইটোৱে সংশয়, তেওঁলোকে ভয় কৰে। আমি সেইখিনি আমাৰ যেতিয়া 4টা প্ৰধান মেছেজ দিয়া হয়, যেতিয়া ভেকচিনেশ্যনটো কৰা হয়, ইমিউনাইজেশ্যন কৰে NM গৰাকীয়ে 4টা মেছেজ দিয়ে, তেতিয়া কৈয়ে দিয়া হয় যে ইয়াৰ পৰা কি হ'ব পাৰে, জ্বৰ উঠিব পাৰে বা অলপ বিষাব পাৰে, একো চিন্তা কৰিব নালাগে, কান্দিব বেবীটো আপোনালোকে চিন্তা কৰিব, এইটো মেছেজ আমি 4টা কি মেছেজ প্ৰধান মেছেজ ডিউৰিং ভেকচিনেশ্যন আমি দি দিবলৈ কোৱা হয় NM গৰাকীয়ে দি দিয়ে, গতিকে তেওঁলোক নিশ্চিন্ত মনে থাকিব পাৰে সেইটোত, সেইটোৱে মেইন তেনেকুৱাই হয়।
1: কিন্তু ক'ৰবাত যদি ঘৰুৱাভাৱে কেতিয়াবা কিবা কাৰণত ইমাৰ্জেঞ্চি কাৰণত ঘৰুৱা প্ৰসৱ হয়, তেতিয়া সেইখিনি কথা আমাৰ আশা কৰ্মীগৰাকীয়ে চকু ৰাখে?
0: হয়, ৰাখে আশা কৰ্মীগৰাকী আৰু NM গৰাকীয়ে, যেতিয়া হোম ডেলিভাৰী হয় বা ঘৰত ডেলিভাৰী হয় তেওঁলোকে তেতিয়া ঘৰত গৈ পেলাই টাইমে টাইমে তেওঁলোকে চেক আপটো কৰি থাকিব লাগে, আৰু যেতিয়া টাইম হ'ব

0: তেতিয়া বেবিটোক হস্পিটেলত আনি ভেকচিনেশ্যনটো কৰা হয়।
1: হয়, গতিকে এইটো এটা সুৰক্ষা প্ৰদানৰ কাৰণে হোৱা এটা কাৰ্যসূচী। এই কাৰ্যসূচীত ৰাইজৰ বিনামূলীয়া কাৰ্যসূচী আৰু তাত চৰকাৰে বহুত বাজেট বহুত খৰচ পাতি কৰি এইটো কৰে, একমাত্ৰ দেশক সুস্থ সবল কৰি ৰখাৰ কাৰণে, আমাৰ দেশৰ যিটো জনসংখ্যা তাক। গতিকে এই যিটো সাৰ্বজনীন টীকাকৰণ আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ সকলোৱে সুবিধা লোৱা উচিত। ডাক্তৰ দাস, আপোনাক নমস্কাৰ, ভৱিষ্যতে আকৌ কথা পাতিম এই প্ৰসংগত।
0: ধন্যবাদ।
2: পৰিয়াল কল্যাণ অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে
3: ধপাত সেৱন সমস্যা আৰু প্ৰতিৰোধ, এই বিষয়ক এটি আলোচনা। ইয়াত ভাগ লৈছে ডাক্তৰ শ্ৰাৱণা মিশ্ৰ ভাগৱতী আৰু ধপাত প্ৰতিৰোধ আন্দোলনৰ কৰ্মী ভিক্টৰ ৰাজকুমাৰে। আলোচনাটিৰ আঁত ধৰিছে অশোক ভট্টাচাৰ্যই।
4: নমস্কাৰ শ্ৰোতাসকল, আমি আজি ষ্টুডিঅ'ত সমবেত হৈছোঁ ধপাত সেৱন এই সমস্যা আৰু ইয়াৰ প্ৰতিৰোধ এই বিষয়টো আলোচনা কৰিবলৈ। আৰু সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ শ্ৰাৱণা মিশ্ৰ ভাগৱতী, আপোনাক নমস্কাৰ জনাইছোঁ।
5: নমস্কাৰ।
4: আৰু আছে ভিক্টৰ ৰাজকুমাৰ, তেখেত ধপাত প্ৰতিৰোধ আন্দোলনৰ কৰ্মী, লগতে পথিক নামৰ সংস্থাটোৰ তেখেত সঞ্চালক। আমি তেখেতসকলৰ পৰা এই ধপাত প্ৰতিৰোধ কেনেকৈ, ধপাত সেৱন কেনেকৈ প্ৰতিৰোধ কৰা যায়, ইয়াৰ প্ৰতিক্ৰিয়া কি হৈছে ধপাত সেৱনৰ ফলস্বৰূপে, এই ধৰণৰ কথাবিলাক আলোচনা কৰিম। ডক্টৰ ভাগৱতী, আপোনাৰ পৰা প্ৰথমে জানিব খুজিছোঁ ধপাতৰ প্ৰতি আসক্তি, তাৰ হয়তো আমি আপোনালোকৰ চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা নিশ্চয় তাৰ কিছুমান কাৰণ থাকিব, আৰু তাৰ মানুহে জনা নজনা বহুত তাৰ প্ৰতিক্ৰিয়া থাকে মানুহৰ শৰীৰত, সেই বিষয়ে আৰম্ভণিতে আপোনাৰ মন্তব্য অকণমান আমাক আগবঢ়াওকচোন।
5: এতিয়া এই ধপাতৰ যিটো আসক্তি, আচলতে সেই আসক্তিটো আৰম্ভ হয় সৰুকালতেই, তেওঁলোকৰ হয়তো ঘৰত কোনোবা ডাঙৰে খোৱা দেখিলে বা তেনেকৈ তেওঁলোকৰ চাইক'লজিকেলি তেওঁলোকে সেইটো টিউনড আপ হৈ যায় বস্তুটোৰ প্ৰতি, আৰু পিছত যদিহে এবাৰ সেই কৰালগ্ৰাহটোত সোমাই পৰে সেই মানুহজনে সেই আসক্তিটোৰ ওপৰত পৰা ওলাই অহা বহুত টান হয়। কাৰণ আসক্তিৰ যিটো মূল কাৰক মানে ধপাতত থাকে সেইটো হৈছে নিকোটিন নামৰ এটা পদাৰ্থ, এটা ৰাসায়নিক পদাৰ্থ। সেই নিকোটিন সেৱনকাৰীৰ তেজৰ সৈতে অতি সোনকালে মিহলি হৈ ব্ৰেইন চেলত এফেক্ট কৰেগৈ, আৰু সেই ব্ৰেইনৰ পৰা ডোপামিন আৰু নৰএড্ৰেনালিন নামৰ কিছুমান হেপী হৰম'নছ বুলি আমি জানো তেনেকুৱা নিৰ্গত হয়। তাৰ ফলত মানুহজনৰ অলপ কিছু সময়, খুব কম সময়ৰ কাৰণে তেওঁ এটা আনন্দৰ নিচিনা তেওঁ এটা অনুভৱ হ'ব পাৰে, কিন্তু সেইটো এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, আচলতে সেই যিটো আনন্দ সেইটো মৃত্যুৰ আনন্দ, তাৰমানে সেই আনন্দটো একেবাৰে খন্তেকীয়া, অলপ সময়ৰ কাৰণেহে হয়। আৰু সেই আসক্তিটোৰ পৰা সেই আনন্দটো পাম বুলি বাৰে বাৰে এজন মানুহে এটাৰ পিছত এটা কেৱল চিগাৰেট জ্বলাই গৈ থাকে, আৰু তেওঁ নজনাকৈ সেই বস্তুটোৰ প্ৰতি একেবাৰে কৰালগ্ৰাসত তেওঁ আক্ৰান্ত হৈ পৰে। গতিকে তেনেকৈ ক'ব গ'লে বস্তুটোৰ আসক্তিৰ কাৰণ প্ৰথমতেতো দেখি পেলাই শিকে, আৰু তাৰপিছত টেষ্ট কৰাৰ পিছত সঁচাকৈ আসক্তিত আসক্ত হয়। গতিকে সেইকাৰণে মই সেনেকেই ভাবোঁ যে এইবিলাকে আসক্তি।
4: আপুনি যিটো কৈছে যে মানুহৰ শৰীৰতে অৰ্থাৎ মানুহৰ মগজুতে মূল চালিকা তাৰ কেন্দ্ৰটো, গতিকে তাত আমাৰ এনেকুৱা কিছুমান শৰীৰত বায়'কেমিকেল কিছুমান প্ৰচেছ বা আমাৰ প্ৰক্ৰিয়া চলি থাকে য'ত হয় কি কিছুমান দ্ৰব্যৰ প্ৰতি মগজুতে তাৰ লগত এটা বন্ধুত্ব গঢ়ি তোলে। আপুনি কৈছে তাত ডোপামিন, যিবিলাকে মানুহক খন্তেকীয়া কিছু মানুহক এটা সুখৰ অনুভূতি দিয়ে, আৰু সেই সুখৰ অনুভূতি পাবৰ বাবে আমাৰ মগজুটোৱে বাৰে বাৰে চেষ্টা কৰে। ধপাতটো অকল যে চিগাৰেট জ্বলাই খায় তেনেকুৱা নহয়, কেঁচা ধপাতো খায় নহয় জানো,
5: কেঁচা ধপাত
4: চুবাই খায়, এই ধৰণৰ
5: ধোঁৱামুক্ত ধোঁৱাযুক্ত, আৰু হেৰনতকেও বেছি আসক্তিকৰ, হেৰইনতকেও বেছি আসক্তিকৰ। লগত যিখিনি ধপাতৰ লগত যিখিনি বাকী পদাৰ্থ থাকে সেইবোৰ মাৰাত্মক, যেনেকে তাৰ আৰু বিভিন্ন ধৰণৰ বিভিন্ন ৰাসায়নিক পদাৰ্থ তাত মিহলি হৈ থাকে, প্ৰায় 4000 কেমিকেলছ থাকে, তাৰে 60টাই কাৰ্চিনোজেনিক মানে কৰ্কট ৰোগ কৰিব পৰা বিধৰ, আৰু তাৰ উপৰি হাড় হৃদযন্ত্ৰৰ ৰোগ, লাঙৰ বা হাঁহৰ যন্ত মনিজ সংক্ৰান্তীয় ৰোগ ইত্যাদি, এইবোৰতো আছেই আনুষংগিক। নিকোটিনটোৰ ছাইড এফেক্ট নোহোৱা নহয়, নিকোটিনটোৰো থাকে, বডিৰ ওপৰত এফেক্ট থাকে, ভাস্কুলাৰ চিষ্টেমৰ ওপৰত থাকে, বহুতখিনি থাকে বাৰু। গতিকে সেইকাৰণে আচলতে নিকোটিনটো এজন ভাল বন্ধুৰ মুখা পিন্ধা এজন ব্যক্তি, যিজন ব্যক্তিয়ে আচলতে সেই মানুহজনক ধৰি পেলাই এনেকুৱা এটা গুহালৈ লৈ যায় য'ত তেওঁ মৃত্যু অনিবাৰ্য হৈ পৰাৰ নিচিনা হয়।
4: কিন্তু আপুনি যেনেকৈ ক'লে যে প্ৰথম অৱস্থাত কোনেও নাভাবে যে মানে ধপাত সেৱন কৰিলে, যি যেনেকৈ নকৰক তেওঁ ধোঁৱাযুক্ত হওক বা ধোঁৱামুক্ত হওক, প্ৰথম অৱস্থাত তেওঁ এটা এক্সপেৰিমেণ্টেল এটা পৰীক্ষা কৰি চাই চাওঁচোন।

0: সকলোৱে খাই মইও খাওঁ এই ধৰণৰ। পিছত গৈ এটা তাৰ হেৰিত পৰে, এটা ট্ৰেপ বা এটা আপোনাৰ বন্দী হৈ পৰে তাৰ আসক্তিত। গতিকে ইয়াৰ পৰা মুক্ত কৰি আনাৰ কাৰণে কিছুমান নিশ্চয় তাত আমাৰ ৰণকৌশল আছে। আমি আজি অন্তত চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰ পৰাও জানো বা আপোনালোকেও জানে, যিসকলে ধপাত আন্দোলনত মানে ধপাত বিৰোধী আন্দোলনত জড়িত হৈ আছে তেখেতসকলেও জানে, ইয়াৰ পৰা মানুহক আঁতৰাই অনাৰ ক্ষেত্ৰত মূল সমস্যাটো কি? মই ভিক্টৰ ৰাজকুমাৰক সুধিছোঁ, আপোনালোকে এইটোৰ লগত বিষয়ৰ লগত জড়িত হৈ আছে, মূল সমস্যাটো কওক।
1: সমস্যা বুলি ক'লে আচলতে যেতিয়াই মানে এজন মানুহ ধপাত বা ধপাত জাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি হয়, সেই আসক্তিটো ইমান বেছি মানে বেলেগ নিচাতকৈ ইয়াৰ নিচাটো অলপ বেলেগ ধৰণৰ ব্যতিক্ৰমী। প্ৰথমতে চিগাৰেটৰ লৈ পেলাই এইটো খুব বেছি হৈছিলে, আজিকালি কিছু বছৰৰ পৰা যে চিগাৰেটৰ পৰিমাণটো অকণমান কমিছে, যিহেতু কটপা যিটো ৰুল 2003 কটপাৰ ৰুল লাগু হোৱাৰ পৰা অকণমান সজাগতাও বৃদ্ধি হৈছে। আমিও বা বিবৰ কৰ্কট প্ৰতিষ্ঠান বা পথিকে যথেষ্টখিনি সজাগ কৰিবলৈ চেষ্টা কৰিছে গোটেই অসমত। গতিকে সেইখিনি চাবলৈ গৈ পেলাই তাৰমানে অকণমান ধপাত জাতীয় সামগ্ৰীৰ লগত যিটো মানে চিগাৰেট আছে চিগাৰেটৰ হেৰিটো অলপ কমিছে, কিন্তু তাৰ বিপৰীতে মানে ধোঁৱা মুক্ত যিটো গুটখা যিটো কয় গুটখা হওক বা চাধা হওক বা এই হুকা হওক বা এনেকুৱা ধৰণৰ যিটো যিবিলাক হৈ আছে সেইবিলাকৰ প্ৰভাৱটো বহুত বেছি। আৰু ই এনেকুৱা মানে আপুনি আচৰিত হ'ব, আপুনি এক পেকেট যদি গুটখা খাই দিয়ে 3 ঘণ্টালৈকে আপুনি ভাত পানী নাখালেও হৈ যায়। মানে যিসকল কৰ্মী এইটো মানে এটা বাহনা নিচিনাকৈ হৈ যায়গৈ এটা সময় লৈ পেলাই, যিসকলে কাম কৰি থাকে বা যিসকলে হাজিৰা কৰে বা যিসকলে অত্যন্ত মানে পৰিশ্ৰম কৰে তেওঁলোকে কি কৰে এইটো মানে মুখত ভৰাই থৈ দিয়ে, কৰিবলৈ কয় যে মোৰতো খাবলৈ ববলৈ সময় নাই, এইটো খাই দিলে মানে মোৰ এনাৰ্জি পাই থাকোঁ, সেইটো এটা বাহনা। কিন্তু ইয়াৰ এতিয়া যিটো বাইদেউ আপুনি কৈছে যে প্ৰায় 4000 বিধ কেমিকেল মানে ইয়াত ৰাসায়নিক পদাৰ্থ আছে, যাৰ প্ৰতিটো ৰাসায়নিক পদাৰ্থই মূৰৰ চুলিৰ পৰা আগৰ পৰা ভৰিৰ নখলৈকে ক্ৰিয়া কৰে। সেইটো কাৰণে অকল কৰ্কটে নহয়, বিভিন্ন ধৰণৰ হৃদৰোগ হ'ব পাৰে, আমাৰ পাকস্থলী ৰোগ হ'ব পাৰে, চকুৰ বা ছালৰ বা বিভিন্ন ধৰণৰ ৰোগৰ লগত ইয়াৰ মানে সম্পৰ্ক আছে। গতিকে আমি সদায় চেষ্টা কৰোঁ যে এই সম্পৰ্কখিনি কথা, আৰু এটা মন কৰিব যেতিয়া ধপাত জাতীয় সামগ্ৰীৰ পেকেট এটা থাকে তাত কিন্তু কৰ্কটৰ এটা সাৱধানতা দিয়া থাকে, কিন্তু যিসকল ব্যৱহাৰ কৰে ইমানেই আসক্তি তাৰ আছে সেইফালে মন চকু কাণ নিদিয়াকে চিধা লয় আৰু ফালে আৰু খায়, তেওঁলোকে সেইটো নাভাবেই। আৰু বহুতে এটা মানে প্ৰায় শুনা যায়, আমি যিহেতু ইয়াৰ ফিল্ডত ঘূৰি ফুৰো, গতিকে বহুতে কয় যে মইতো 5-6 বছৰ ধৰি খাই আছো কথা, মোৰ দেখোন একো নাই হোৱা, তেওঁৰ সেই কৰ্কটটোহে টাৰ্গেট লৈ থাকে মানে, মোৰ কৰ্কট হোৱা নাই গতিকে ইমান দিন হোৱা নাই যদি নহয় বা মই আজি 20 বছৰ খাই আছো মোৰ কৰ্কট হোৱা নাই, কিন্তু তেওঁ যে কৰ্কটৰ কথা ভাবোঁতে এই যে বাকীবিলাক হৈ আছে, তেওঁৰ উচ্চ ৰক্তচাপ হৈছে মানে ব্লাড প্ৰেছাৰ বাঢ়িছে, তেওঁৰ কি কয় ইনডাইজেশ্যন প্ৰব্লেম আহিছে, তেওঁৰ মেণ্টেল প্ৰব্লেম আহি গৈছে, তেওঁৰ টোপনি নহা হৈছে, তেওঁৰ ভোক নাইকিয়া হৈ গৈছে, এইবিলাক যে আনুষাংগিক বস্তুবিলাক আহিছে তেওঁ কিন্তু ভবা নাই যে এইটো ধপাত জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে হৈছে। গতিকে ফলত কি হৈছে, গোটেই শৰীৰটো কোঙা কৰি গৈ আছে।
0: এতিয়া মোক কওক, ধপাত এৰিব খোজা মানুহজনক আপোনালোকে কি সহায় কৰিব পাৰে? বহুতে এৰিব খোজে কিন্তু এৰিব পৰা নাই।
1: দুটা কথা আছে, এটা হৈছে আমাৰ বিবৰ কৰ্কট প্ৰতিষ্ঠানে বা ভাৰতবৰ্ষত 4টা কুইটলেন চাৰ্ভিচ আছে।
2: আচলতে আমাৰ এইখিনিতে বৰ ভাল খবৰ এটাই, আপুনি যিটো ক'লে যে গভৰ্ণমেণ্টৰ কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ 2018ৰ পৰা আমাৰ বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানত এটা কুইটলাইন চাৰ্ভিচ আমি আৰম্ভ কৰিছোঁ এটা গভৰ্ণমেণ্টৰ সৌজন্যত। আৰু সেইটো মানে এনেকুৱা যে তাতে 22 জন কাউন্সিলৰে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে তেওঁলোকে তাতে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছে, আৰু মানুহকেইজনক অকল কাউন্সেলিং দিয়াই নহয় তেওঁলোকক ফ'ল' আপো কৰোঁ, আমি একেবাৰে কুইট কৰোৱালৈকে ফ'ল' আপ কৰে। আৰু এই বস্তুটো আমি মংগলবাৰৰ পৰা দেওবাৰলৈকে আমাৰ তাতে এইটো হৈ থাকে। আৰু মই যিটো চাই আছোঁ এতিয়া কুইটলাইন, সেই কুইটলাইনটোত আমি উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ষ্টেট আৰু লগতে উৰিষ্যাৰ ৱেষ্ট বেংগল এই গোটেইখিনি আমি
0: কাটাৰ কৰোঁ।
2: সেইটো একেবাৰে ইজি, এটা নাম্বাৰ আছে 1-800-112-356, এইটো গোটেই ইণ্ডিয়াতে এটাই নাম্বাৰ, আৰু সেই নাম্বাৰটো চিগাৰেট বা গুটখা বা যিকোনো ধৰণৰ ধপাতৰ পেকেটে পেকেটে এই নাম্বাৰটো লিখা আছে। গতিকে সেই নাম্বাৰটো যদি আমি অলপ প্ৰমোট কৰোঁ তেতিয়াহ'লে, আৰু এতিয়ালৈকে বিশ্বাস কৰক আপুনি 10 লাখ মানুহে আমাক কণ্টেক্ট কৰিছে।
0: কণ্টেক্ট কৰাৰ পিছত আপোনালোকে তেওঁলোকক গোটেই হেৰিখিনি ফোনতেই দিয়ে নে?

0: তেওঁলোকক মাতি পঠিয়ায়?
1: তেওঁলোকক বেসিক্যালি অনলাইন কাউন্সেলিং আমাৰ দিয়া হয়, কাৰণ অনলাইন কাউন্সেলিংত দেখা গৈছে যে আমি মানুহৰ যিটো ৰেছপঞ্চ সেইটো বেছি ভাল পাইছো। কাৰণ কিয়, এজন মানুহে হয়তো এখন অনুষ্ঠানলৈকে আহিবলৈ তেওঁ হয়তো ইতস্ততও বুট কৰিব পাৰে বা কিছুমান কষ্টৰ মানে মানে খৰচ পাতিৰ কথা কিছুমানো আছে আৰু টাইমৰ কথাও আছে। কিন্তু অনলাইন কাউন্সেলিঙত আমি দেখিছোঁ যে আমাৰ কুইট ৰেট ইজ কোৱাইট হাই ইন কম্পেৰিজন টু দ্য ফেচ টু ফেচ কাউন্সেলিং। কিন্তু বৰ্তমান বেবুৰা কেঞ্চাৰ ইনষ্টিটিউটত আমি ফেচ টু ফেচ কাউন্সেলিং আৰু অনলাইন কাউন্সেলিং ফৰ টবেকো চাজেশ্যন আমি দুয়োটাই চলাই আহিছোঁ। আৰু ভাল লাগিছে যে নেশ্যনেল টবেকো কুইট লাইন এটা আমাৰ ইয়াতে আৰম্ভ হৈছে।
0: আপুনি ক'লে 1800112356, গতিকে এই নম্বৰটোত ফোন কৰাৰ লগে লগে আমি, মই যদি আজি এতিয়া ইয়াৰ পৰা কৰোঁ তেনে মোৰ সম্পৰ্ক বেবৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিটো মানে আপোনালোকৰ যিটো চাৰ্ভিচলৈকে আহিব,
1: ইণ্ডিয়া হ'ব মানে আমাৰ যিখিনি কল অসমৰ পৰা বা নৰ্থ ইষ্টৰ বা উৰিষ্যা ৱেষ্ট বেংগলৰ পৰা আহে, দোজ কলছ উইল বি ডাইভাৰ্টেড টু আৱাৰ
0: বেবৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। হয়, তাত আপুনি কৈছে 22 পৰামৰ্শদাতা থাকে আৰু তাত আপোনালোকে মানুহক সাধাৰণতে কি ধৰণে, মই জাষ্ট আৰম্ভণিতে যে এজন মানুহে কয় যে মই ইমান বছৰ ধৰি চিগাৰেট সেৱন কৰি আছোঁ অথবা মই চাধা খাওঁ অথবা মই গুটখা খাওঁ, এই ধৰণৰ বস্তু সেৱন কৰোঁ, গতিকে আপুনি প্ৰথমতে তেওঁক প্ৰথম শব্দটো প্ৰথম বাক্যটো কি দিয়ে?
1: কংগ্ৰেচুলেশ্যনছ, সুন্দৰ এটা ডিচিশ্যনৰ কাৰণে যে আপুনি বস্তুটো কুইট কৰিব বিচাৰিছে, কাৰণ তেওঁ কংগ্ৰেচুলেশ্যন পোৱাৰ অধিকাৰী, কাৰণ তেওঁ কুইট কৰিব বিচৰাটোৱেই তেওঁ এটা খুব ভাল পদক্ষেপ। তাৰপিছত ৱেলকাম এনেকুৱা নহয় যে এজন মানুহক এবাৰেই কণ্টেক্ট কৰি শেষ কৰি থলে, সেই মানুহজনৰ প্ৰোএক্টিভ কলছ বিলাক পপ আপ হিচাপে আহি থাকে আৰু আমাৰ কাউন্সিলৰ বিলাকে নিজৰ নিজৰ কাউন্সিলিং দিয়া যিখিনি ক্লায়েণ্টছ আছে তেওঁলোক দে আৰ ৰেছপনচিবল ফৰ দেয়াৰ অ'ন মানে বেনিফিচিয়াৰিজ, গতিকে তেনেকে কৰি পেলাই আমি বস্তুটো চলাই নিওঁ। অলপ টাফ হয় বস্তুটো, কাউন্সিলৰ্ছখিনিৰ কাৰণে অলপ কম কষ্ট হয়, বাট দে আৰ ভেৰি মাছ ছাকচেছফুল, মানে ভাল এটা কুইট ৰেট আমি পাইছোঁ।
0: ঠিক আছে, আমি এটা ফোন নম্বৰ পালোঁ, এই ফোন নম্বৰৰ জৰিয়তে যিকোনো শ্ৰোতাই ফোন কৰি মানে তেখেতসকলৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে আৰু তাৰ পৰা উপায় পাব পাৰে। তাৰোপৰি ভিক্টৰ ৰাজকুমাৰ তেখেতসকল আছে, তেখেতসকলে ফিল্ডত কাম কৰি আছে, এই বছৰো আপোনালোকে কেম্পেইন চলাই আছে, আপোনালোকে কেম্পেইন চলাইছে, আপোনালোকৰতো মানে 31 মে এইবিলাকতো একোটা দিন মাত্ৰ, গোটেই বছৰ চলিয়েই থাকে।
2: কৰোঁ আমি চাইক্লাথন কৰিছোঁ, আমি ৱাকাথন কৰিছোঁ, আমি স্কুলৰ ল'ৰা ছোৱালীবিলাকক মানে ইনভল্ভ কৰিবৰ কাৰণে আমি কুইজ পাতিছোঁ, এছে কম্পিটিশ্যন পাতিছোঁ, ৰচনা ছাবজেক্ট একেটাই, তেওঁলোকে এনেকুৱা আমি ভাবিছোঁ যে এইবিলাকক যেতিয়া ইনভল্ভ কৰিব, খোৱাজনেও যেতিয়া লিখিব, কাৰণ প্ৰাইজটো পোৱাৰ আশাত লিখিব, লিখোঁতে তেওঁ যেতিয়া এটা ৰচনা লিখিব তাত যিখিনি ডাটা দিব সেইখিনি এবাৰ হ'লেও তেওঁ মূৰত
1: ছাবকনচিয়াছ লেভেলত
2: ক্ৰিয়েট কৰিব, তেতিয়া অন্ততঃ এটা দিনৰ কাৰণে তেওঁ হ'লেও নাই মই সঁচাকৈ বেয়াকৈ বস্তু খাইছোঁ নেকি, এবাৰ হ'লেও নিজক সুধি চাওঁ। সেইটো কাৰণে আমি চবকে চব ধৰণৰ মানুহক ইনভল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ পৰা এইবাৰ মাৰাথনো পাতিছোঁ, মানে স্পৰ্টছ বহুতো স্পৰ্টছ পাৰ্চনবিলাক আছে যি এনেকুৱা নিচাশক্তি হয়, গতিকে তেওঁলোককো ইনভল্ভ কৰিছোঁ, তেওঁলোকৰ থ্ৰুৱেদি নতুন এচাম মানুহ ওলাই আহক। তো এই এনেকুৱা ধৰণে আমি যিমান পাৰোঁ বিভিন্ন ধৰণৰ মাধ্যমেৰে আমি সজাগতা কৰিবলৈ যত্ন কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি থাকিম।
0: দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ, আজিলৈ আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ, নমস্কাৰ
1: নমস্কাৰ।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী নীলিমা খাতুন।

0: আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত শ্ৰীমতী মহিমাময়ী ছবিৰ পৰা

নীলা কাষরে রূপালী পড়ি জিয়ারে দুখনি পাখি।

0: লগতে তোরারে জাগি।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক শ্ৰী শ্ৰী মা কামাখ্যা ছবিৰ এটি গীত। শিল্পী মিতালী চৌধুৰী, গীতৰ কথা হেমন্ত গোস্বামীৰ।

0: চিত্রগীত অনুষ্ঠানটির আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মূৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজিমাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৈনাট্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্যজন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ বাবে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব।

0: বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি, জীৱন ইত্যাদিসমূহ যাতে অধিক ক্ষয়ক্ষতি নহয় তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ, দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰা মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববী আৰু ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: চিৰাং জিলাতো আজি তিনিদিনৰ পিছত নৈসমূহৰ জলস্তৰ কিছু কম হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমানেও জিলাখনৰ 9খন গাঁও বানৰ কবলত আছে। বৰষুণৰ বাবে ভূটানৰ পৰা নামি অহা চম্পাৱতী, আই আৰু নাঙল নৈয়ে নৈপৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰে। চিৰাঙৰ বিজনীমহ কুমাৰ, 1 আৰু 2 নম্বৰ শিশুবাৰী, বাঘমাৰা, খজুৰাবগুৰি, ডঙ্গাপেটা আৰু 1 নম্বৰ চৌৰাবাৰী গাঁও সম্প্ৰতি বানৰ কবলত আছে। জিলা প্ৰশাসনে সদৰি কৰা অনুসৰি ইতিমধ্যে আশ্ৰয় শিবিৰ সাজু কৰি ৰখা হৈছে। চিৰাং জিলাত এতিয়ালৈকে 7,783 লোক বানৰ কবলত পৰিছে আৰু 71.6 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 1 জুলাইৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 পৰা আৰম্ভ হ'ব। সেইদিনা সাংস্কৃতিক অনুষ্ঠানৰ মাজতে আকাশবাণী গুৱাহাটীৰ আকাশী আলোচনীখনো উন্মোচন কৰা হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন আৰু ছেবাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণা বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকীয়ে পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় 2 ঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগতে ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আজিৰ নাট্যানুষ্ঠানৰ নিবেদন অস্তৰাগ, ৰচনা দিলীপ কুমাৰ দাসৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। এয়া শুনক অস্তৰাগ।

0: দিবাকৰ, অঁ দিবাকৰ
1: কৈছো দেউতা।
0: এই পদূলিতে গাড়ী এখন ৰোৱা যেন পালোঁ, চাচোন চাকোন আহিছে।
1: এই আমাৰ ডাঙৰ দাদা দেউতা।
0: ডাঙৰ

0: মোৰ দাদা মানে গৌতম হে এই সময়ত সি অহাৰ কথা নাছিল নহয়। লগত কোন কোন আহিছে?
1: সকলো আহিছে দেউতা।
0: হয় নেকি?
1: নৱ আৰু ইহঁত দুটাও আহিছে।
0: হয়নে? হয়নে? হে কি চাই আছ ভেবা লাগি, যা যা সিহঁতক লৈ আগৈ।
1: কৈছোঁ দেউতা। দেউতা
0: কুশল হওক।
2: আপোনাৰ ভাল নে দেউতা?
0: অঁ ভালেই গৌতম। এই তহঁতে আহোঁতে ৰাস্তাত কিবা অসুবিধা পালি নেকি? অ'
2: নাই নাই, একো অসুবিধা পোৱা নাই।
0: অঁ
3: দেউতা।
0: অঁ হ'ব হ'ব হ'ব হ'ব।
3: দিবাকৰ চুটকেছ দুটা লৈ আহিবিচোন।
1: গৈছোঁ
0: বাইদেউ। অ' মণি আৰু ৰূপা দেখোন, এই আছোঁ না হে একেবাৰে একো একোজনী হে বৰ ডাঙৰ ডাঙৰ হ'লেও চাওঁ চাওঁ আহ মোৰ ওচৰলৈ আহ মোৰ ওচৰলৈ আহ।
3: ককাই মাতিছে নহয় মণি, যে আকৌ
4: ককা
3: আমি তোমাক বেয়া পাইছো।
0: কিয় কিয় বেয়া পাইছ মোক?
3: তুমি যে আমাক যোৱাবাৰ আহোঁতে সাধু কম বুলি নকলা।
0: ভাল মনত ৰাখিছ দেই তহঁতে এই কথাটো। কিয় তহঁতক দেখোন মই ধুনীয়া ধুনীয়া সাধু কৈছিলো, অ পাহৰিলিয়েই হবলা। সেই যে সেই যে ৰজা ৰাণী ফুলা জলকৰি মনত নাই?
4: আজিও তুমি আমাক সাধু কোৱা না ককা।
0: কম কিয় নকম? তহঁতক নকৈ কাক কম মই?
3: মণি ৰূপা চব সময়তে সাধু কয় নেকি? ইহঁত দুজনী যে বৰ দুষ্ট হৈছে।
0: সেয়া তোমাক কৈছো নহয় বোৱাৰী, ইহঁত সৰু সৰু ছোৱালী, ইহঁতৰ এতিয়া সাধু শুনাৰে বয়স। এই কণ কণ ল'ৰা ছোৱালীক খুব সাধু কথা ক'ব লাগে, তেতিয়াহে সিহঁতৰ বুদ্ধিৰ বিকাশ হয়। বাৰু বাৰু বোৱাৰী, এই সকলো লোকে চাহ কৰা, আমি সকলোৱে মিলি একেলগে চাহ খাম। কি ক মণি কি ক?
3: আমি চাহ খাই খাই সাধু শুনিম নহয় ককা?
0: অ সাধু শুনিম সাধু শুনিম। বাৰু তহঁতক আজি এটা মই নতুন সাধু কথা ক'ম, বুজিছ?
4: আমাক কিন্তু বাঘৰ সাধুহে ক'ব লাগিব।
0: অ কম কম, আগতে বাৰু এই নতুন সাধুটো শুনচোন, তাৰপিছত মই তহঁতক ভূতৰ সাধু ক'ম। এখন দেশত এটা শিয়াল আৰু এটা বান্দৰ আছিল।
3: হয়নে?
0: অ সিহঁত দুয়ো সখী পাতি হেঁপাহ পলুৱাই খাই ফুৰিবলৈ এদিন আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজালি এটাৰ কাষতে লুকাই আছিল।
4: হয়নে ককা?
0: অ এনেতে সেই বাটেদি গোটা চেৰেক মানুহে বিয়াৰ গাখীৰ গুড় কল কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। আই তাকে দেখি শিয়ালে বান্দৰক ক'লে, বোলে সখী সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিল, এতেকে এটা বুদ্ধি উলিওৱা যাক। তুমি অলপ দূৰত বাটৰ কাষৰ জোপোহা এটাৰ ভিতৰত লুকাই থাকা আৰু মই এই জোপোহাটোৰ ভিতৰতেই লুকাই থাকিম। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা হোৱা হোৱা আৰু তুমি মাতিবা খোৱা খোৱা খোৱা। দেখিবা সিহঁতে হঠাতে আমাৰ হোৱা খোৱা শুনি ভয় খাই বস্তু বাহনি পেলাই দৌৰ মাৰিব।
3: তাৰপিছত
0: কি হ'ল তাত?

0: দেউতা
1: অ গৌতম
0: এন্ধাৰত বহি আপুনিনো কি কৰিছে
1: নাই এনেই চাওঁ বহ গৌতম তই এইবাৰ কিছুদিন থকাকৈ আহিছ নহয় হ'বলা
0: নাই দেউতা খুব বেছি তিনিদিনমান থাকিব পাৰিম অফিচত কামৰ বৰ ভিৰ বাঢ়িছে
1: অঁ তেতিয়াহ'লেতো যাবই লাগিব বোপাই অফিচৰ কাম কৰিবই লাগিব এই তইচোন এটা কাম কৰিব পাৰোঁ গৌতম
0: কি কাম দেউতা
1: ইচ্ছা কৰিলে বোৱাৰী আৰু মণিহঁতক দেখোন ইয়াতেই ৰাখিব পাৰ
0: ইয়াত থাকিলে মণি আৰু ৰূপাৰ পঢ়া শুনাৰ অসুবিধা নহ'ব জানো
1: কিয় ইয়াতো জানো স্কুল নাই
0: নহয় মানে সিহঁত ইংলিছ মিডিয়াম স্কুলত পঢ়িছেতো
1: তথাপিও গৌতম হেৰি পাৰ যদি মণিহঁতক দুদিনমান বেছিকৈ ৰখাৰ ব্যৱস্থা এটা কৰিব নোৱাৰিনে
0: কিয় দেউতা
1: নাই এনেই
0: মই কথাটো ৰবিক ক'ম বাৰু
1: কবিচোন কবি
0: আপোনাৰ ইয়াত অকলে অকলে থাকি বৰ আমনি লাগে নেকি বাৰু দেউতা নহ'লে বোলো গুৱাহাটীলৈকে কেইবামান থাকি আহিব
1: নাই নাই আমনি কিহৰ এই দিবাকৰ হৰেণত আছেই নহয় সিহঁতৰ লগতে সময়বোৰ কাটি যায় নহয় অৱশ্যে গুৱাহাটীলৈ যাব লগা দৰকাৰ

0: আছিল
1: তেনেহ'লে বলো দেওবাৰতে
0: এতিয়া নাযাওঁ দে অহা চতুৰ মাহত অশোকাষ্টমী নহয় এতিয়া যাম ব্ৰহ্মপুত্ৰত মাৰৰ অস্থিখিনি সোধাব লাগিব আৰু কামাখ্যালৈ যোৱাৰো এটা হেঁপাহ আছে
1: অঁ দেউতা এই প্ৰীতমে ঘৰলৈ চিঠি পত্ৰ দি আছে নহয়
0: অঁ যোৱাটো মাহতে পাইছিলোঁ এখন সি বোলে আমেৰিকাৰ পৰা শেষ কৰিয়ে জাৰ্মানীলৈ যাব অঁ ৰিচাৰ্জ কৰিবলৈ খাটাং সিদ্ধান্ত অৱশ্যে এতিয়ালৈকে লোৱা নাই মোক সুধি পঠাইছে
1: আপুনি কি ভাবিছে
0: মোৰ বোধেৰে পঢ়িব খুজিলে একেবাৰে পঢ়া শেষ কৰাই ভাল
2: হেৰা শুনিছা অঁ
0: অঁ
2: ইয়াতে আছা
1: অঁ ৰুবি বাহাজন দেউতাই কথা এটা কৈছে
2: কি কথা
1: পাৰিলে মণিহঁতক ইয়াত কেইদিনমান ৰখাৰ কথা কৈছে তুমি বা আকৌ কি কোৱা
2: অঁ ৰাখিব পাৰিলেতো ভালেই আছে
1: অঁ
2: পিছে সিহঁতৰ ছমহীয়া পৰীক্ষা পালেহিয়ে নহয় ৰিজাল্ট বেয়া হ'ব লাগিলে
0: অঁ পৰীক্ষাৰ সময় যদি নালাগে থাকিব শুনিছোঁ সেইবিলাক স্কুল বোলে বৰ ষ্টিক
1: মই তাকে ভাবিছোঁ দেউতা পিছে পৰো মানে গৰম বন্ধত
2: তেতিয়াই আহিব পাৰিব
0: অঁ হ'ব দে মোৰ কথা চিন্তা কৰিব নালাগে মানুহৰ জীৱনটো কিয় অকলশৰীয়া নহয় জানো এই কবিয়েনো এনেই গাইছিল নে আহোঁতেও শুইন যাওঁতেও শুইন লগত যাব মাতো পাপ আৰু পুৰে
1: নহয় মানে দেউতা
2: ভাত হৈছে এতিয়া বাঢ়িমনে
0: অঁ বাঢ়া বাঢ়া এই ইহঁত দুটাই খালে নে নাই
2: ইহঁতে অথনিয়ে খাই টোপনি গ'ল
0: এই হয় নেকি তেনেহ'লে আমাৰ কাৰণেও বাঢ় গৈ যোৱা
2: বাৰু
0: পিছে তহঁতে সাধু শুনি থাকিলেই হবনে পঢ়া শুনা একা চাওঁ ৰূপা অকমান ওচৰলৈ আছোন তোক মই কেইটামান ইংৰাজী ট্ৰেঞ্চলেশ্যন সুধিম উত্তৰ দিব লাগিব কিন্তু ঠিক মতে কিয় বাৰু কচোন এইটো এটা ঘৰ
3: দিছ ইজ আ হাউচ
0: গুড সেইজনী এজনী ছোৱালী
3: দেট ইজ আ গাৰ্ল
0: ভেৰি গুড এইটো এটা গৰু
3: দিছ ইজ আ কাউ
0: বঢ়িয়া বঢ়িয়া বঢ়িয়া সুন্দৰ বাৰু এতিয়া মণিয়ে কচোন মেংগো মানে কি আম পালে খাম নহয় জানো আৰু ডগ মানে কি
4: কুকুৰ
0: ফ্লাৱাৰ মানে
4: ফুল আকৌ
0: চাবাছ এয়াহে ভাল ছোৱালীৰ কথা অ সুন্দৰীহঁত ভালদৰে পঢ়া শুনা কৰিবি আই তহঁতেই আমাৰ দেশৰ উত্তৰ পুৰুষ আই
4: কি কি ককা
0: ভৱিষ্যত আই ভৱিষ্যত
3: পিছে ককা এতিয়া সাধু কবানে
0: আৰু কম কম নকম কিয় তহঁতে বাঘৰ সাধু শুনাৰ কথা কৈছিলি নহয়
3: মই পিছে বাঘৰ সাধু নুশুনো ককা
4: তুমি নুশুনিলে নাই মই কিন্তু শুনিম
3: মই নুশুনো যোৱা মোক সিংহৰ সাধু কোৱা না ককা
4: নহয় নহয় ককা বাঘৰ সাধু কোৱা
3: নহয় সিংহৰ সাধু
0: মই বাৰু সাধু কম বাঘৰ সাধু কম সিংহৰ সাধু কম আগে তেতিয়াহ'লে ৰূপা এই বাঘৰ সাধুটোকে কওঁ অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল সি চুং সলাই আন এখন চুঙলৈ যাওঁতেই বাটত এটা কেঁকোৰাৰ সৈতে তাৰ ভেটাভেটি হ'ল
3: হয় নেকি
0: অঁ কেঁকোৰাটোৱে বাঘক দেখি মিচিকিয়াই মিচিকিয়াই হাৰি মাৰি মাত লগালে ককাই কলৈ যোৱা বাঘে কেঁকোৰাৰ হাঁহি মুখ দেখি ভাল পাই উত্তৰ দিলে মই চুং সলাই আন এখন হাবিলৈ যাওঁ তুমিনো ক'লৈ যোৱা শুন কেঁকোৰাই ক'লে মই ক'লৈকো নেযাওঁ মোৰ ওচৰতে ঘৰ মই অকলশৰীয়া জীৱ মোৰ আগলৈকো চাবলৈ নাই পিছলৈকো চাবলৈ নাই বাঘেও ক'লে মোৰো সেইৰ একে দশা অ' কেঁকোৰা অ' কেঁকোৰা ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী মোৰ কেও নাই সেইদৰে দুয়ো আলাপ কৰি দুয়োৰ ওপৰত ইমান সন্তুষ্ট হ'ল যে শেষত দুয়ো সখী পতাই সেই হাবিৰ মাজতে ওচৰা ওচৰি গৈ থাকিল।

0: ও মাস্টার, বোলো মাষ্টৰ আছা নে?
1: অ ফজল, আহা আহা আহা।
0: এই শুনিলো গৌতম বোপা আহিছে বোলে। বোলো গৌতমকো এবাৰ লগ পাই যাওঁ আৰু নাতি ছোৱালীহালকো এবাৰ চাই যাওঁ।
1: বাচোন বহা। মণি, এয়া কোন চিনি পাইছা?
0: ক'ত চিনি পাব চাগে মাষ্টৰ, নেদেখোঁতে নেদেখোঁতে বৰ এজনী এজনী হ'ল নহয়। চাওঁ মাজনী, ওচৰলৈ আহচোন।
2: তোমাক আমি কি বুলি মাতিম?
0: হেৰা মাষ্টৰ, তোমাৰ নাতিনী এতিয়া মোক কি বুলি মাতিব হে কোৱা?
1: এইজনো এজন তহঁতৰ ককা, বুজিছ? ককা বুলি মাতিবি।
2: মই হলে ককা নুবুলো যোৱা।
0: কিয় কিয় নুবুলা?
2: তোমাৰ যে চুলি পকা নাই।
0: হেৰা মাষ্টৰ, এই তোমাৰ নাতি ছোৱালীয়ে সুন্দৰ ৰাজ কৰিছে হে মাষ্টৰ, বৰ বুদ্ধিও কব দিয়া।
1: জানো আৰু।
2: পিছে ককা, তুমি আমাক সাধু কবা।
0: সাধু কিয়? এই তোমাৰ ককাই নকয় হবলা।
2: কয় কয়। পিছে আমাৰ ককাই বেছিকৈ বাঘৰ সাধুহে কয়, শিয়াল হৰিণা সিংহৰ সাধু হলে নকয়ে।
0: বাৰু বাৰু বাৰু, মই কম, কিন্তু এতিয়া নহয় দেই। তোমালোক আগলৈ যেতিয়া আকৌ আহিবা তেতিয়া কম, হব নহয়? পিছে সাধু ক'লে তোমালোকে মোক কি দিবা কোৱাচোন?
2: মই কওঁনে ককা?
3: তুমি নালাগে, মই কওঁ ককা।
0: বাৰু কোৱাচোন কোৱা।
3: মই তোমালৈ এইবাৰ আহোঁতে গুৱাহাটীৰ পৰা আইতা এজনী লৈ আহি
1: দেখিলে।
0: বাৰু হব হব, মোলৈ এজনী ধুনীয়া আইতা আনিলেও হব।
1: পিছে মণি আৰু ৰূপা, তহঁতে খেল গৈ যা, আমি অলপ কথাকে পাতো।
2: আমি যাওঁ ককা।
1: যা। দিবাকৰ
4: দেউতা,
1: দুকাপ চাহ আনচোন। আৰু ই গৌতম আছেনে?
4: নাই দেউতা, দাদা আৰু বাইদেউ অথনি প্ৰশান্ত দাদাহঁতৰ ঘৰলৈ গ'ল।
1: বাৰু যা। শুন, এই দাদাৰ আহিলেই মই মাতিছোঁ বুলি ক'বি।
4: হ'ব দেউতা।
1: এতিয়া কোৱাচোন ফজল, ভালে আছা? এয়া আছোঁ আৰু আল্লাৰ মৰ্জিত। পিছে তোমাৰ একা?
5: মইও সেই ভগৱানৰ কৃপাত কোনো মতে চলি আছোঁ আৰু, বুজিছা? তুমিতো জানাই ফজল, মই বৰ অকলশৰীয়া। ইহঁত আহিলে নাতি নাতিনীকেইটাও আহে, সিহঁতৰ লগত ৰং ৰহইচৰ মাজতে দিনকেইটা পাৰ হৈ যায়। আকৌ ইহঁত গ'লে গৈ বৰ সুদা সুদা লাগে।
6: হেৰা মাষ্টৰ, এই শিশুবিলাক একো একোপা ফুল, বুজিছা? ফুলৰ মাজত থাকি যেনেদৰে আনন্দ লাগে, ঠিক ইহঁতৰ সংগীও আমাৰ বিশেষকৈ বুঢ়াচামৰ মাজত বিমল আনন্দ দিয়ে। মোৰতো নাতি নাতিনীকেইটাৰ মাজত থাকোঁতেই দিনবোৰ পাৰ হৈ যায়। সিহঁতৰ হাঁহি, আহা কি ক'ম তোমাক, হাঁহি নহয় জানিবা মুকুতাৰ মণিহে।
1: হেৰা, তুমিতো লাগ বুলিলে সিহঁতৰ সংগী হৈয়ে থাকা, কিন্তু মোৰ বেলিকাটো চোৱা কিয়? ফাগুনৰ বতাহজাক দুদিনমানৰ কাৰণে আহে, আৰু বতাহজাক আহিলেই মনটো আনন্দৰে ভৰি পৰে। কিন্তু তাৰপিছত ইহঁত গুচি গ'লে বৰ নিসংগ লাগে ফজল, বৰ নিসংগ লাগে।
6: আচলতে মাষ্টৰ, মানুহ বেছি বৃদ্ধ অৱস্থালৈ বাচি থাকিবই নাপায়, বুজিছা? মানুহৰ বৃদ্ধ অৱস্থাটো বৰ নিসংগ, বৰ যন্ত্ৰণাদায়ক।
1: আমাৰ দেশৰ সমাজ ব্যৱস্থাই আমাক এনেকুৱা কৰিছে নেকি নাজানো। শুনিছোঁ পশ্চিমীয়া দেশবোৰত বোলে এনেকুৱা নহয়।
6: হেৰা মাষ্টৰ, সেইবিলাক দেশৰ কথা এৰা। আমি যিখন দেশত জন্মিছোঁ, যিখন দেশৰ বায়ু খাই আমি ডাঙৰ দীঘল হৈছোঁ, তাৰ মাজতেতো আমি থাকিব লাগিব।
1: এৰা, লাগিব লাগিব।
6: ইচ্ছা কৰিলে গৌতম বোপাই বোৱাৰী আৰু নাতিনী কেইজনীক দেখোন ইয়াতেই ৰাখিব পাৰে। তোমাৰেই ভাল লাগিব দিয়াচোন।
1: কথাটো মই কৈছিলোঁ হে ফজল।
6: হয় নেকি?
1: কিন্তু ইয়াত থাকিলে হেনো সিহঁতহালৰ পঢ়া শুনাত ক্ষতি হ'ব।
6: তেতিয়াহ'লে দেখোন অসুবিধা হ'বই।
1: আচলতে কথা সেইটো নহয় ফজল, কথা হ'ল মানে ইয়াত বোৱাৰীহঁতে এডজাষ্ট কৰিব নোখোজে।
6: অঁ,
1: নগৰীয়া ছোৱালী ক'ত গাঁৱৰ এই পুতি গুণ্ডময় পৰিৱেশত থাকিব পাৰিব? ইয়াত থাকিলে সিহঁতৰ বেমাৰ হ'ব, স্বাস্থ্য পাতি ভালে নাথাকিব, গতিকে
6: হেৰা মাষ্টৰ, কথাটো ময়ো মাজে মাজে ভাবোঁহে। আমাৰ সেই ডাঙৰ ল'ৰা ৰহিমৰ বোৱাৰীজনী যেহে ইয়াত অকণমান সময় থাকিব নোখোজে,
1: জানো?
6: পাৰিলে ইয়ালৈ আহিবই নোখোজে। তথাপি যেনিবা ই দাঁতিত এপাক আহে, গাঁৱৰ মানুহে নিন্দা কৰিব বুলিহে আহিব লাগে আৰু আহে। আন্তৰিকতা বিহীন অহা যোৱা, বুজিছা?

0: তার মাজতে চলি আছো আৰু।
1: ৰা, আমাৰ বুঢ়াবিলাকৰ কথা কোনে চিন্তা কৰে? ল'ৰা ছোৱালীবিলাকক পঢ়াই শুনাই পাৰিলে চাকৰি বাকৰি এটি যোগাৰ কৰি দিয়াতেই তোমাৰ দায়িত্ব শেষ। তাৰপিছত কোনে কাৰ খবৰ ৰাখে? দেখা নাই আমাৰ গাঁৱতে বহুতো ল'ৰাই গুৱাহাটীত চাকৰি বাকৰি কৰি ঘৰ সজাত লাগিছে। যিখন গাঁৱে তোমাক জন্ম দিলে, যিখন সমাজে তোমাক মানুহ হোৱাৰ পৰিৱেশ দিলে, ইহঁতৰ প্ৰতি তোমাৰ একো কৰিবলগীয়া নাইনে? নে চহৰমুখী জীৱনে আমাক গোটেই জীৱন খুৱাই ৰাখিব? চহৰবিলাক উন্নতিমুখৰ হওক আৰু গাঁওবিলাক পিছপৰি থাকক, এইটো আমাৰ কেনেকুৱা

0: আমাক এইটো কৰিছে মাষ্টৰ। পিছে কথাত কথা ওলায় আৰু কথা বেছি দীঘলীয়া নকৰোঁ। এই গৌতম বোপাও আহি দেখোন নাপালেহি। গুৱাহাটীলৈ যোৱাৰ আগত অৱশ্যে এবাৰ লগ পাই যাম বাৰু মই। পিছে মই এতিয়া উঠোৱে মাষ্টৰ।
1: যোৱা ফজল যোৱা।

0: از این گیازه و مروحه ای اکا خوارم باید داره بر پاسنید کی پاسنید ای گل ای تو گل مور راست احیزا
1: کیا بای کن جده ایتو مور راست ها এইটো মোৰ ৰাস্তা তোৰ বাপেৰে বনাইছে নে ককায়েৰে বনাইছে নে তোৰ মাকৰ বিয়াত এইটো যৌতুকত পাইছিলে
0: মনে মনে মোৰ দেউতাই নবন্ধালে এইটো মোৰে ৰাস্তা
1: কেনেকে হ'ব বাৰু তোৰ
0: মোৰ ৰাস্তা তলে নামি যা বুলি কৈছো
1: কি তলে নামিবলে
0: খুব
1: দাঁত সৰুৱাই দিম বাপলি গম পোৱা নাই
0: কলি কুকুৰ দাঁত গোটেই ভূ ভাৰত
1: মদ খাই আহি ৰাস্তাত কাজিয়া কৰ কাজিয়া কৰ
0: মই কি অমৃত সোপা খাইছ যদি কাজিয়া কৰিবৰ মন আছে ভালকে
1: কৰি তোক মই
2: মৰণৰ কণ তহঁতে পুৰহঁতে গেলা হ'ব খাব নেৰিলি আৰু আজি তহঁত দুইটা
1: মই কাজিয়া কৈছো নাই নাই মিছা কৈছে বুবুল মিছা কৈছে মই খোৱা নাই নাই মই খোৱা নাই
2: তহঁত দুইটা খাই আহিছ সমাজখন ধ্বংস কৰিব
1: নোৱাৰি তোক আমি আজিৰ
0: কাৰণে
2: এতিয়া কাণত ধৰি তহঁতে এইখিনিতে দৰবাৰ উঠা বৰা কৰ আজিৰ পৰা তহঁতে মদ দেখাও বুলি
0: কওক
3: হেৰা টোপনি আহিল নেকি হে
4: নাই নাই অহা কিবা কবা
3: কথা এটা মনত পৰিলহে এই কালি তুমি দেউতাৰ লগত জীয়া ফাঁকিটো কিয় মাৰিলা
4: কি ফাঁকি মাৰিলো
3: এই যে ৰূপা আৰু মণিৰ পৰীক্ষা বুলি কতা সিহঁতৰ পৰীক্ষালৈ দেখোন এতিয়াও তিনিমাহমান বাকী আছে ইচ্ছা কৰিলে তুমি দেখোন সিহঁতৰ লগত ইয়াত কিছুদিন থাকিব পাৰিলা হয়
4: এ থোৱা থোৱা ইয়াত থাকি সিহঁতৰ কিবা এটা অসুখ হওক তাৰপিছত মোৰ গাত যাব লাগিব
3: সেই গাঁৱত হবলৈ ল'ৰা ছোৱালী নাই সিহঁত জানো অসুখী
4: সেইবিলাক ল'ৰা ছোৱালীৰ কথা সুকীয়া আমাৰবিলাক তেনেকুৱা নহয় নহয়
3: আচলতে তোমালোক এই মাইকী মানুহবোৰে মানুহৰ চাইকলজিৰ কথাটো নুবুজা প্ৰত্যেক মানুহৰ জীৱনতে বহুতো হেঁপাহ আছে বুঢ়া মানুহৰ হেঁপাহৰ কথা তুমি নাজানা ৰবি দেউতাইনো এতিয়া কি বিচাৰিছে কেইদিনমান সিহঁতৰ

0: সংগ হোক,
1: হলেও
0: সিহঁতৰ সংগ পালেই সিহঁতৰ লগত ধা ধেমালি কৰিব পাৰিলেই দেউতাহঁতৰ নিচিনা মানুহে মনত আনন্দ পায়। আচলতে প্ৰত্যেক বুঢ়া মানুহে জীৱনৰ শেষ বয়সত নাতি নাতিনীৰ সংগ খুব বিচাৰে। তাকে পালে সিহঁত সুখী আৰু নাপালে বৰ দুখী অনুভৱ কৰে। অথনি তুমি কথাটো কওঁতে দেউতাৰ মনটো কেনেকুৱা হৈছিল মন কৰিছিলানে?
1: তেনেহ'লে তুমিয়েই ইহঁতক লৈ কেইদিনমান থাকা, মই কিন্তু কালি যামেই।
0: মোক থাকিবলৈ কোৱা কি অৰ্থত? মই জানো এই সময়ত অফিচেৰে থাকিব পাৰোঁ, পাৰিলে তুমিও সিহঁতৰ লগত দুদিনমান থাকিলে বেয়া নহয় নেকি?
1: নাই নাই, মোৰ আৰু ইয়াত থকা নহ'ব, এইকেইদিন থাকিয়ে আমো আছে, দৰকাৰ হ'লে গৰম বন্ধত আকৌ আহিম।
0: সেইবিলাক গাৰা কথা কৈ লাভ নাই ৰুবি, মই জানো কথাটো তুমি এনেই কৈছা, গৰমৰ বন্ধত পাৰিলেও তুমি ইয়ালৈ নাহা, তাতোকৈ তুমি দাৰ্জিলিং শ্বিলং যাবলৈহে খদমদম লগাবা। মই দেউতাৰ মানসিক অৱস্থাটোৰ কথা উপলব্ধি কৰিহে কথাটো কৈছিলোঁ। এই প্ৰকাণ্ড ঘৰটোত মানুহ নিঃসংগ হৈ থকাটো যে কিমান যন্ত্ৰণাদায়ক, কিমান কষ্টকৰ, তোমালোকে তাক উপলব্ধি কৰিব নোৱাৰা। আৰু পৰাহেঁতেন বহুত জ্ঞানী হ'ব পাৰিলেহেঁতেন।
1: এতিয়া শুই থাকিবানে কথা শুনাই থাকিবা?
0: জানো জানো, এনেকুৱা কথাত তোমালোকে বিৰক্ত অনুভৱ কৰা। আৰু ইমানতে এৰিলোঁ, কিন্তু তথাপিও কওঁ, কথাটো তুমি কিন্তু ভাল

0: কাকা ও কাকা এই নদীখনৰ নাম কি
1: কাল দিয়া
2: এই নৈখন কৰপৰা বৈ আহিছে আৰু এই কলৈ যাব কাকা
1: নৈখন সেই ভূটান পাহাৰৰ পৰা বৈ আহিছে ই গৈ গৈ ব্ৰহ্মপুত্ৰত পৰিবগৈ আৰু তাৰপিছত ই সাগৰলৈ যাবগৈ
0: ই সাগৰলৈ নাযায় যোৱা আমাৰ পৰা যে সাগৰ কিমান দূৰত এই সৰু নৈখনে ক'ত সাগৰ বিচাৰি পাবগৈ
1: নহয় মইনা এই ডাঙৰ নদীয়ে শেষত সেই সাগৰতে পৰেগৈ কিয় তহঁতে ভূগোলত পোৱা নাই জানো
2: অঁ অঁ পাইছো ককা সাগৰ বোলে বিৰাট বিশাল
1: অঁ বিশাল ঠিক আকাশখন যেনেকুৱা বিশাল তেনেকুৱা সাগৰৰ কোনো পাৰ নাই
2: মই হলে কিন্তু সাগৰ চাবলৈ যাম ককা সাগৰত মই গা ধুম সাঁতুৰিম
0: সাগৰতে সাঁতুৰিব নোৱাৰিবি মণি
2: কিয় নোৱাৰিম
0: কাৰণ কাৰণ সাগৰত বৰ ডাঙৰ ডাঙৰ মাছ আছে মাছে তোক খাই পেলাব
2: হয়নে ককা
1: অঁ পিছে যেতিয়া ডাঙৰ হবি তেতিয়া তোক মাছে খাব নোৱাৰিব তেতিয়া তই সাগৰ চাবলৈ যাবি দে মইনা
0: সেই মানুহজনে কি কৰিছে ককা
1: মাছ মাৰিছে
2: সেই মাছবিলাক চব অকলে খাব নেকি ককা
1: নাখায় আই সি বেচিবলৈ নিব
0: বেচি কি হব
1: পইচা পাব
2: সেই পইচাৰে সি মটৰ গাড়ী কিনিব নহয় ককা কিমান যে ভাল হব
1: মটৰ গাড়ী নিকিনিও মইনা সি সেই পইচাৰে ঘৰলৈ চাউল দাইল নিব সিহঁতৰ নিচিনা মানুহে মটৰ গাড়ী কিনিব নোৱাৰে নহয় দুখীয়া মানুহে মটৰ গাড়ী কিনিব নোৱাৰে অঁ পিছে ইয়াতে কথা পাতি থাকিলেই হ'বনে ঘৰলৈ যাব লাগে নহয়
2: মই হ'লে এতিয়া নেযাওঁ ককা তোমাৰ লগত থাকি মোৰ ইমান ভাল লাগিছে আমাৰ মা আৰু দেউতাই আমাক কলৈ কো লগত নিব নোখোজে
0: দেউতা যে সদায় অফিচৰে কাম আৰু মাতো বজাৰ কৰা সন্ধিয়া হ'লে ক্লাবলৈ যোৱা আদিতে ব্যস্ত তুমি এবাৰ আমাৰ লগত ওলোৱা না ককা
1: মই এইবাৰলৈ নাযাওঁ দে শুন পিছত যেতিয়া গৰমৰ বন্ধত আহিবি তেতিয়া তহঁতৰ লগত যাম
2: আমি গ'লে তুমি কাৰ লগত থাকিবা ককা
1: কিয় সেই দিবাকৰ আছে নহয় তহঁতেতো মোক এৰি যাবই লাগিব
0: আমি যে তোমাক এৰি যাম সেইকাৰণে তুমি দুখ পাইছা নহয় ককা
2: আমি হলে তোমাক এৰি নাযাওঁ ককা
0: অঁ ময়ো নাযাওঁ
1: সেইটো কেনেকৈ হ'ব আই সেইটো কেনেকৈ হ'ব তহঁতৰ স্কুল খুলিব নহয় ছমহীয়া পৰীক্ষাও হ'ব গতিকে যাব লাগিব পিছে ইয়াৰ পৰা যাওঁবোৰ সিফালে তহঁতক বিচাৰে মাৰে চাগে হুলস্থুল লগাইছে
0: অঁ ব'লা

0: কেইজন কলৈ গ'ল?
1: নৈ পাৰলৈ, আহোঁতে অলপ দেৰি হ'ব পাৰে।
0: নৈ পাৰলৈ? সেই ঠাণ্ডা বতাহসোপা মাজুলী কিয়নো যাব লাগে? ইফালে মনে চাই নাচ, পাৰিলে বেছি হওক। নাই নাই, ইয়াত আৰু থাকিব নোৱাৰে, কাইলৈ যাবই লাগিব। হেৰা, শুনিছানে?
2: কি হ'লো?
0: দেউতাই বুলি ইহঁত দুজনী নৈ পাৰলৈ ফুৰাবলৈ নিছে।
2: তাতেনো কি হ'ল?
0: নহয় মানে, মনে চাই নাচ আছে নহয়, ঠাণ্ডা বতাহ লাগিলে।
2: একো নহয় দিয়া, এদিন লাগতেই।
3: নগৰত
2: আৰু কত নদী দেখিব? আহোঁতে অলপ দেৰি হল নেকি?
0: দেৰি বিশেষ হোৱা নাই, কিন্তু মনে চাইনাছ আছেতো, সেইকাৰণে ঠাণ্ডা বতাহ লাগি বেছি হয় বুলিহে ভয় লাগে।
2: একো নহয় একো নহয়, গাড়ী মটৰত আহিলেও অলপ ঠাণ্ডা লাগে। অমনি আৰু ৰূপা, তহঁত যা, হাত ভৰি ধুগৈ যা।
0: চাহ একাপ দিম নেকি দেউতা?
2: দিয়া দিয়া। গৌতম বৰচোন, অলপ কথা পাতো। মই এটা কথা ভাবিছো গৌতম।
4: কি কথা দেউতা?
2: এই প্ৰীতম ফৰেনৰ পৰা যে ঘূৰি আহিব সেই আশা নাই, আৰু ঘূৰি আহিলেও যে সি এই গাঁৱত নিগাজিকৈ থাকিব তাৰো আশা নাই। আৰু তয়োতো গুৱাহাটীতে ঘৰ সাজিলি, ভৱিষ্যত সম্পৰ্কে এতিয়াই কিছু কথা চিন্তা কৰিলে বেয়া নহয় নেকি?
4: মই আপোনাৰ কথাখিনি ভালদৰে বুজা নাই দেউতা, অলপ বুজাই কওকচোন।
2: মানে মই ভাবিছোঁ আমাৰ সম্পত্তিখিনি, মানে ইয়াৰ ঘৰ বাৰী মাটি আদিৰ কথা, মই থাকোঁতে যদি এইখিনি চিজিল লগাই থৈ যাব পাৰোঁ, মানে মই ক'ব খুজিছোঁ
4: সম্পত্তিখিনি বিক্ৰী কৰাৰ কথা, মইতো সেইটোকে ভাবিছোঁ দেউতা।
2: মই কিন্তু কথাটো তেনেকৈ ভবা নাই।
4: মানে তেনেহ'লে কি ভাবিছেনো?
2: ভাবিছোঁ ৰাস্তাৰ কাষত যিটো প্লট আছে সেইখিনি গাঁৱৰ ৰাজহুৱা কাম এটাত মই দান দিম।
4: কিন্তু
2: মোৰ কথাখিনি শেষ হ'বলৈ দেচোন আগতে, আৰু পথাৰৰখিনি অৱশ্যে বিক্ৰীও কৰিব পাৰোঁ, আৰু ঘৰটো মোৰ মৃত্যুৰ পিছত এই পলিহঁতকেই দিম।
4: কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগতে অলপ ভাবি চোৱা ভাল হ'ব নেকি?
2: মই কথাখিনি ভাবিছোঁহে, এতিয়ালৈ খাটাং সিদ্ধান্ত লোৱা নাই। সিদ্ধান্ত তহঁত সকলোৰে লগত আলোচনা কৰিহে ল'ম। তোক কথাটো জনাই থ'লোঁ, ভালদৰে ভাবি চাবি।
4: মোৰ সিদ্ধান্তটো আপোনাক সোনকালে জনাম বাৰু, কিন্তু কথাবিলাক প্ৰীতমকো জনাব লাগিব।
2: নিশ্চয়, সি যদি আহে কথাখিনি আলোচনা কৰিম, আৰু যদি নাহে চিঠিৰে জনাম। মই ভাবোঁ সি এই বিষয়ে আপত্তি নকৰিব,
4: তথাপিও তাৰ লগত আলোচনা কৰি আমি সিদ্ধান্তটো লোৱাটো ভাল হ'ব।
2: কিন্তু ইমান লৰালৰিকৈ যে যাবলৈ ওলালি, ইয়াত থাকি কিবা অসুবিধা পাইছ নেকি?
4: নাই নাই দেউতা, অসুবিধাৰ প্ৰশ্ন অহা নাই, নিজৰ ঘৰত আৰু কিয় অসুবিধা। কিন্তু কথা হ'ল অফিচৰ কামৰ কাৰণেহে।
2: অফিচৰ কামৰ কাৰণেতো যাবই লাগিব। যাবি বাৰু যাবি, পিছে ইহঁতো যাব হ'বলা।
4: হয়,
2: তেনেহ'লেতো সময় নাইয়েই। ৰূপা, ৰূপা মণি, কাইলৈ পলিপেহীৰ ঘৰলৈ যোৱা কথা আছিল নহয় তহঁতৰ? এতিয়া যাওক দে, গৰমৰ বন্ধত আহিলে যাব পাৰিবি। তই দেখোন উঠিলেই অ'।
4: মানে মই ইহঁতক লৈ এঘৰলৈ ফুৰিবলৈ যাম।
2: সোনকালে আহিবি, মই বজাৰৰ পৰা ভাল মাছ অলপমান আনিম, ৰাতিৰ সাজ সকলোৱে মিলি একেলগে খাম দে।
4: নহয় মানে দেউতা, আমাৰ কাৰণে ভাত নবনালেও হ'ব, আচলতে আমাক ভাত খাবলৈকে মাতিছে।
2: হয় নেকি? মই আকৌ ভাবিছিলোঁ থাক দে।
4: মই আহোঁ নেকি দেউতা?
2: যা দিবাকৰ। মোৰতো অলপ ঘৰুৱা যেন পাইছো, প্ৰেচাৰেই বাঢ়িল নেকি?
5: ডাক্তৰ মাতিম নেকি
2: দেউতা? নালাগে নালাগে, বিচনাত অলপ শুব পাৰিলেই মোৰ ঘৰণি ভাল হৈ যাব।
5: বলক বিচনাকে বলক।

0: যাব হলেই হবলা, বস্তু বাহানিবিলাক ঠিকমতে লৈছতো? দিবাকৰ, অঁ দিবাকৰ,
1: সকলো মই হৈ গৈছে দেউতা, ৰোগীয়ে সকলো ঠিক কৰি লৈছে।
2: অঁ আমি তেতিয়াহ'লে আহোঁ দেউতা।
0: যোৱা গৈ হ'ব হ'ব হ'ব হ'ব, ঈশ্বৰে তহঁতৰ মংগল কৰক, পাৰিলে গৰমৰ বন্ধত আহিবিচোন। ইহঁত দুটা কলৈ গ'ল?
3: আমি যাওঁ ককা।
0: যোৱা গৈ যোৱা গৈ, গৈ পাই চিঠি দিবা দেই মইনাহঁত।
3: ঠিক আছে ককা, চিঠিত কিন্তু তুমি সাধু লিখি পঠাবা দেই।
0: পঠাম পঠাম পঠাম পঠাম।
2: আমি গ'লে গৈ তুমি দুখ কৰিবা নেকি ককা? কান্দি নাথাকিবা আকৌ।
0: মই নাকান্দো মইনাহঁত, মই নাকান্দো, কান্দিবলৈ মোৰ কিটো আছে? তহঁতৰ সুখেই মোৰ সুখ, তহঁতৰ আনন্দ মোৰ আনন্দ আৰু।
4: ৰূপা মামী, দেৰি হৈছে,
3: আমি আহোঁ দেই ককা।
0: যাগৈ।

0: Nisan yasaması doğru.
1: Oh. O doğru. Bir daha ölmüş. Sosun. Sosun tümü kendi kalacak. কি দেখিছা?
0: হ্যাঁ, ও ট্যাক্সি এখন গৈ আছে। ও তার মানে গৌতম ভূপাহত গলগৈ হবলা?
1: ৰা ফজল গলগৈ, ভবাটো নাছিলো সিহঁত ইমান সোনকালে যাবগৈ বুলি। মনটো বৰ বেয়া লাগিছে ফজল, বৰ আঘাত লাগিছে।
0: তুমিও এই অকণমান কথাটোতে মনটো মাৰি পেলোৱা ঠিক হোৱা নাই হে মাষ্টৰ। সিহঁতে আৰু একেবাৰে যোৱাগৈ নাই নহয়। গৰমৰ বন্ধুত্ব আকৌ আহিবই।
1: আহিব আহিব, কথাটো ময়ো জানো, কিন্তু তথাপিও কিয় জানো মনটোত ইমান দুখ লাগে। জীৱনটো অকলশৰীয়াকৈ কটালো বাবেই নেকি নে আন কিবা কাৰণ?
0: মই সেইবিলাকৰ কাৰণ নুবুজো মাষ্টৰ, তথাপি ময়ো দেখোন মাজে মাজে দুখ অনুভৱ কৰোঁ মাষ্টৰ, বিশেষকৈ এই বয়সত।
1: তুমি ঠিকেই কৈছা, আচলতে আমাৰ এই বয়সত আনন্দ কোন জানা? সেই যে নাতি ছোৱালীকেইটা, সিহঁতৰ লগত ৰং ধেমালি কৰিব পাৰিলে আমাৰ আনন্দ। হয়তো এই বয়সত পৃথিৱীৰ সকলো মানুহে নাতি নাতিনীবিলাকৰ সৈতে ৰং তামাচা কৰে আৰু কৰিবলৈ ভাল পায়।
0: পাবই পাবই মাত্ৰ,
1: সিহঁতৰ হাঁহিয়ে যেন বুঢ়াবিলাকৰ মনত আনন্দ প্ৰদান কৰে, নে কি কোৱা?
0: হয় হয়, কথাটো তুমি ঠিকেই কৈছা মাষ্টৰ।
1: সেইকাৰণেই মই এটা কথা ভাবো ফজল, তোমাৰ দুটা ল'ৰা, তাৰে পাৰিলে এটা ল'ৰাক ঘৰত ৰখাৰ ব্যৱস্থা কৰা। অন্তত গাঁৱৰ স্কুলখনক সি মাষ্টৰী কৰিব পাৰিব। আৰু তথাপি যদি সেইটো নহয়, এনেই হ'লেও ঘৰতে ৰাখা, তেতিয়া তুমি নাতি নাতিনীকেইটাক ওচৰতে পাই থাকিবা। সিহঁতক ওচৰত পালেই তোমাক আৰু একো নালাগে। সিহঁতৰ লগত ৰং ধেমালি কৰিয়েই জীৱনৰ বাকীকেইটা দিন তুমি পাৰ কৰি দিব পাৰিবা। কিন্তু
0: কিন্তু কি মাষ্টৰ?
1: কিন্তু কোনে আমাৰ দুখ বুজিব? কোনে আমাৰ স্বাৰ্থৰ কাৰণে ভাবিব? আজিকালি ল'ৰাইটো নাভাবে ফজল। ক'ত আজিকালিৰ ল'ৰাই বাপেকৰ কথা, ছোৱালীৰ মাকৰ কথা, স্বামীয়ে পত্নীৰ কথা, ভাইৰ কথা চিন্তা কৰিব? কোনেও নকৰে। পৃথিৱীখন বৰ স্বাৰ্থপৰ হৈ গ'লহে।
0: আৰু আৰু কোৱা মাষ্টৰ, বৰ ভাল লাগিছে।
1: পশ্চিম আকাশত অষ্টগামী সূৰ্যৰ ৰং দেখিছা নহয় ফজল?
0: দেখিছো দেখিছো মাষ্টৰ।
1: কেনেকুৱা দেখি কেনেকুৱা দেখি? দেখাটি বৰ ধুনীয়া দেখি নহয়নে?
0: হয় হয় মাষ্টৰ, বৰ ধুনীয়া।
1: কিন্তু সেই সূৰ্যৰো বেদনা আছে, আছে তাৰ অন্তৰৰ ৰাগ, বৰ দুখৰ, বৰ কৰুণ সেই অষ্টৰাগ ফজল।
0: ঠিকেই কৈছা মাষ্টৰ।

0: শ্রোতাসকলে ইমান পৰে আজিৰ নাট্যানুষ্ঠানত দিলীপ কুমাৰ দাসৰ নাট অস্তৰাগ শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে নন্দ হাজৰিকা, দিলীপ শৰ্মা, গৌতম, কৃষ্ণপ্ৰসাদ ফুকন, ৰুচি, মুন্মী চক্ৰৱৰ্তী, মণি, পৰিণীতা দত্ত, ৰূপা, অংকিতা চক্ৰৱৰ্তী, ফজল, গয়া শৰ্মা, মদন, দেৱপ্ৰসাদ গোস্বামী, কনক, নয়নপ্ৰসাদ, বুকুল, প্ৰবীণ হাজৰিকা। অসীম কুমাৰ কাজীৰ সহযোগত নাটখন প্ৰযোজনা কৰিলে কৌস্তৱমণি শইকীয়াই।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাহ।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক কেইটিমান গজল অনুষ্ঠানত প্ৰথমে শুনক মুকেশৰ কণ্ঠৰ এটি গজল

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: এইবাৰ শুনক চিত্ৰা সিংৰ কণ্ঠৰ এটি গজল।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ।
4: গজলৰ অনুষ্ঠানত এইবাৰ শুনক মুকেশৰ কণ্ঠৰ এটি গজল।

গজলৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।